নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 11 দিন, 1948 শকাব্দৰ ভাদ মাহৰ 7 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 29 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 37 ছেকেণ্ড। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।

দেৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে। ডিউটি ৰুমত মিতালী বৰবৰা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে ফুল বায়নশীল আৰু সংগীসকলে গোৱা ঘোষা, নকুল দাস আৰু সংগীসকলে গোৱা নাম, অৰ্চনা মহন্ত আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, বিনীতা ভূঞা আৰু সহশিল্পীসকলৰ কণ্ঠৰ চিয়া গীত আৰু শেষত অনুৰাধা সিনহা চৌধুৰীৰ কণ্ঠৰ এটি ভজনেৰে।

0: gold medalist Yan Wanning 3-0. And that is the end of this news bulletin.
1: মিডিয়া মাইভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহক। এতিয়া শুনক মুকুতামালা।
2: আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছিল, জীৱন এক জিজ্ঞাসা, এই জিজ্ঞাসাৰ শেষ নাই। জীৱন এক অনন্ত যাত্ৰাও, এই যাত্ৰাৰো শেষ নাই। গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছো। প্ৰতিটো ৰহস্যৰ স্থিতি আছে, প্ৰশ্ন আছে, উত্তৰ অৱশ্যে আংশিক। জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো। শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিবলগা সময়খিনিত, তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত, পাৰিবাৰিক মাটি বাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত, মোৰ মামীৰ উপহীৰ কঠিন ৰোগৰ সময়ত, আইজনীৰ ছেপ্টিক ফিভাৰ হৈ জুৱাত হোৱা অৱস্থাত, ডাঙৰ ভাই সোণৰ এক অচিনাকি ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে, সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্মপ্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে। এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা, মোৰ সত্য অন্বেষণৰহে কাহিনী। অন্বেষণ, কেৱল অন্বেষণ। গছৰ পাত সৰে পাত ওলায়, পাত সৰে পাত ওলায়, পাত ওলায় পাত সৰে, পাত ওলায় পাত সৰে, এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা, মছজিদ, মন্দিৰ, নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক। জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি? সকলোতে, সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্বনিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ, কিবা এটা বিচাৰি ফুৰো। অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলো মই এক সত্যকে বিচাৰি ফুৰিছো। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ, পোহৰত, আন্ধাৰত, বিদ্যুতত, কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো, বতাহৰ হু হুঁৱনিত, কিজানিবা কিবা শুনো, নদীৰ সোঁতত কিজানিবা কিবা দেখোঁ, কোন শব্দত মই কি বিচাৰোঁ, কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত, কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব, বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি, মুনলাইট ছোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত। মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত, তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে? মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ? মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে, ভাগৱতৰ বেদস্তুতিয়েই মোৰ শেষ প্ৰাৰ্থনানে?

0: ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে আমজাদ আলী খাঁৰ সৰোদ বাদন, ৰাগ বিলাস খানী তৰী।

ইমান পৰে শ্ৰোতাসকলে উস্তাদ আমজাদ আলী খাঁৰ সৰোদ বাদন শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লোৱা হৈছে প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ কেইটামান বৰগীত। প্ৰথমে শুনোৱা হওক মহাপুৰুষ শ্ৰীমন্ত

শ্রোতাসকলে প্রশান্ত রাজখোৱাৰ কণ্ঠবৰ গীত শুনি আছে। শিল্পী কণ্ঠত এবাৰ শুনক মহাপুৰুষ শ্রী শ্রী মাধবদেৱ বিৰচিত এটি বৰগীত।

প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ বৰগীত কেটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিৱেশন, পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ কৰ্মশালা শিতানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট সৰোদ বাদক তৰুণ চন্দ্ৰ কলিতা আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ শিল্পী প্ৰজ্ঞান বৰুৱা। বিষয় শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। আঠ ধৰোতা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ 5ষ্ঠ খণ্ড। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 বজাত কৃষকবাণী অনুষ্ঠানৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত হেমাংগ বৈশ্যৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 3:45 বজাত কাৰ্বি অনুষ্ঠানত লমকিম হানচেপিৰ কথিকা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। তিনি বাজি 15 মিনিটত নেপালী অনুষ্ঠানত গীতাঞ্জলি নেৱাৰৰ চুটিগল্প আৰু সুভাষ ছেত্ৰীৰ স্বৰচিত কবিতা। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব তৰিকুদ্দিন আহমেদ, পৰবীণ চুলতানা, সমৰ হাজৰিকা, শিৱানী দত্ত আৰু দিলীপ দাসৰ কণ্ঠৰ গীত। সাত বাজি 15 মিনিটত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 মিনিটত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 9:15 মিনিটত জিলাৰ ৰেহৰূপ। 9:20 মিনিটত আৰু 10 বজাত হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 9:45 মিনিটত অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য নাম ঘোষা। ৰচনা দীপমণি চুতীয়াৰ, প্ৰযোজনা তপন দত্তৰ। দিনৰ 11:05 মিনিটত পৰাগ মালা লাইভ। 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 4ষ্ঠ খণ্ড। ৰচনা মৃদুল হাজৰিকাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 মিনিট আৰু নিশা 7:45 মিনিটত জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ আধুনিক গীত। 1:20 মিনিটত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ চাৰাংগ। 1:50 মিনিটত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতেৰে মৌ টুকাৰীৰ মাত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীত, শিল্পী সংগীতা বৰঠাকুৰ। 5:25 মিনিটত সন্ধিয়া 7:20 মিনিটত আৰু নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 5:45 মিনিটত হিন্দী ভাষা শিক্ষাৰ পাঠ। যুগুতাই আগবঢ়াব ৰীণা বিশ্বশৰ্মাই। সন্ধিয়া 6:40 মিনিটত চন্দনা ধৰৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 মিনিটত বৃন্দগান। 7:35 মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত ৰেণু হাজোৱাৰীৰ কণ্ঠৰ কাৰ্বি গীত।

নিশা 8:02 দৃষ্টিপাত, 9:00 চিত্ৰগীত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী অনিমা চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজীৰ ভেটিত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানীৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ মণ্ডপা সৰদাৰ কণ্ঠৰ কৰ্ণাটকী সংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: কিবা কবা
1: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
2: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
1: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰিক্ৰমাৰ কথা।

0: সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

দ্বিতীয় খণ্ড। আমাৰ অধিকাংশ মানুহৰে খোৱা পানী আৰু ব্যৱহাৰযোগ্য পানীৰ উৎস নাদ আৰু টিউবৱেল। এনেবোৰ উৎসৰ নিৰ্মাণ সাধাৰণতে পৰম্পৰাগত জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই নিৰ্মাণ কৰা হয়। বৈজ্ঞানিক চিন্তা প্ৰয়োগ কৰি এনেবোৰ উৎস নিৰাপদ পানীৰ উৎস হিচাপে কৰি ল'ব পাৰি। খোৱা পানীৰ উৎস এনেবোৰ নাদ বা টিউবৱেল, শৌচালয় বা শৌচালয়ৰ টেংকীৰ চকপিটৰ পৰা সদায় প্ৰায় 10 মিটাৰ বা 10 ফুট আঁতৰত থকাটো প্ৰয়োজন। পানীৰ তলত 40 ফুটলৈকে হেনো বীজাণুবোৰ সক্ৰিয় অৱস্থাত থাকিব পাৰে। সেয়েহে টিউবৱেল বা নাদৰ গভীৰতাও 40 ফুটৰ বেছি হোৱাটো প্ৰয়োজন। আকৌ যি ঠাইত আৰ্চেনিকৰ পৰিমাণ বেছি, তেনে ঠাইৰ টিউবৱেলৰ গভীৰতা সদায় 100 ফুটৰ ওপৰত হ'ব লাগে, কাৰণ মাটিৰ প্ৰায় 100 ফুট গভীৰতালৈকে আৰ্চেনিক সোমাব পাৰে। পানীৰ উৎস বীজাণুমুক্ত হ'বলৈ নাদ বা দমকলৰ পাৰ পকী হ'ব লাগে বা বাঁহৰ দলং সাজি উৎসৰ ওচৰতে বস্তু বাহিনী পেলাব নোৱাৰা কৰি ল'ব লাগে। খোৱা পানীৰ এনে উৎসৰ কাষতে গা ধোৱা, বাচন বৰ্তন ধোৱা বা মল মূত্ৰ আদি ত্যাগ কৰা অনুচিত। বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো হয়তো আমাৰ পানীখিনি বিপদমুক্ত নহ'ব পাৰে। পানীৰ অস্বচ্ছতা, তাত থকা লৱণৰ পৰিমাণ আদি নিৰ্ধাৰিত মাত্ৰাতকৈ বেছি হ'লে সেই পানীয়ে আমাৰ অনিষ্ট কৰে। বহু সময়ত উৎসৰ পানী ঠিকেই থাকিলেও আমাৰ শৰীৰে নিৰাপদ পানী নাপায়। উৎসৰ পৰা পানী কঢ়িয়াই অনা বাচন বৰ্তন আৰু ঘৰত জমা ৰখা পানীৰ পাত্ৰ বীজাণুমুক্ত নহ'লেও আমি নিৰাপদ পানী নাপাওঁ। আকৌ পৰিষ্কাৰ বাচন বৰ্তন থকাৰ পাছতো পানী দিওঁতাজনৰ বা পানী লওঁতাজনৰ অপৰিষ্কাৰ হাতখনেও প্ৰচুৰ বীজাণুৰ যোগান ধৰে। ৰেষ্টুৰাঁ আদিত আহাৰ গ্ৰহণ কৰোঁতে আহাৰ যোগান ধৰা ব্যক্তিজনৰ হাতৰ পৰাও বীজাণু অহাৰ সম্ভাৱনা থাকে। অথবা কোনো তামোলৰ দোকানত তামোল খাওঁতেও তামোল পাণ ধোৱা বাল্টিটোৰ পানীখিনিৰ বীজাণুমুক্ত নহ'লে তাৰ পৰাও বীজাণু আহিব পাৰে। নিৰাপদ পানীৰ লগত নিৰাপদ হাতখনৰো নিবিড় সম্পৰ্ক আছে। সেয়েহে উৎস নিৰাপদ হ'লেও খাদ্য গ্ৰহণ কৰা হাতখন পৰিষ্কাৰ নহ'লে ৰোগৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। খোৱাৰ আগত আৰু পাছত পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত ধোৱা অতি আৱশ্যক। হাত ধোওঁতে সদায় হাতৰ তলুৱা, আঙুলিৰ মাজৰ অংশ আদি পৰিষ্কাৰকৈ ধুব লাগে। এনে অভ্যাস শৰীৰে পৰা কৰাৰ অতি প্ৰয়োজন। আমি সকলোৱে নিৰাপদ পানী খাবলৈ বিচাৰোঁ, কিন্তু কিছু অসতৰ্কতা আৰু কিছু এলাহৰ বাবেই আমি নিৰাপদ পানীটুপিৰ পৰা বঞ্চিত হওঁ। উতলাই চেঁচা কৰি লোৱা পানীটুপি একেবাৰে নিৰাপদ, পিছে সোৱাদযুক্ত নহয় বাবেই আমি বহুতে এনে পানী খাব নোখোজোঁ। যদিও কম খৰচত বিশুদ্ধ পানীৰ ই এটা উৎকৃষ্ট উপায়। নিৰাপদ পানী আৰু নিৰাপদ অনাময় ব্যৱস্থাই আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে।

জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমাৰ শৰ্মাই। আপোনাৰ ওচৰৰ পুখুৰী খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ .gov.in। আবেদনৰ

0: শেষ তারিখ 15 সেপ্টেম্বর। এয়ারপোর্ট অথরিটি অব ইন্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 সেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 সেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 সেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এক জমানে সে কাহানি হে সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহি বদলি স্টাইল গয়া হে বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে, আব বহি ভেসি হি কাহানি সুনায়েগা ডিজিটাল।
4: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.inত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ 84টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু ভাৰতৰ ভেলাভান চেণ্টাৰ

খেল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাফকাট মিৰ্জিয়য়েভৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থবাৰৰ বাবে উজবেকিস্তান ভ্ৰমণ। ভ্ৰমণকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ত আলোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত হৈছে উজবেকিস্তানৰ শীৰ্ষ দহখন বাণিজ্য অংশীদাৰৰ অন্যতম, যাৰ সৈতে প্ৰায় 100 কোটি টকাৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্পৰ্ক আছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে তাছখণ্ডৰ শাস্ত্ৰী স্মাৰক ভ্ৰমণ কৰিব। মহানগৰখনৰ শাস্ত্ৰী ৰোডত থকা এই স্মাৰকস্থলীত ভাৰতৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ব্ৰঞ্জৰ মূৰ্তি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে তাছখণ্ড চৰকাৰী বিশ্ববিদ্যালয়ত থকা মহাত্মা গান্ধী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। তাছখণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোদী কিৰ্গিস্তানৰ বিছকেকলৈ যাব আৰু তাত তেওঁ 31 আগষ্টত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে সন্মিলনত নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহত আলোকপাত কৰি ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন উপলক্ষে আয়োজন কৰা ষষ্ঠ বিশ্ব নোমাড গ্ৰেমছৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। উপৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তামিলনাডু, কৰ্ণাটক, কেৰালাম আৰু লক্ষাদ্বীপ ভ্ৰমণ কৰিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষা, জনসেৱা, সাংস্কৃতিক ঐতিহ্য, ঔদ্যোগিক শৈক্ষিক সহযোগিতা, মীন পালনৰ প্ৰসাৰ আৰু বৃহৎ ৰাজহুৱা উদযাপনসমূহ সামৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আজি তামিলনাডুৰ ইৰোডত কংগো ভেলেলাৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ন্যাসৰ প্ৰতিষ্ঠাপক দিৱস উদযাপনত অংশ ল'ব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী বেংগালুৰুলৈ ৰাওনা হ'ব। বেংগালুৰুত তেওঁ কৰ্ণাটকৰ বিধানসভা ভৱন বিধানসৌধাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰামকৃষ্ণ হেগড়েৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। কাইলৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে আলাপ্পুজাত কেৰালা কৌমুদী বাতৰি কাকতৰ 115 বছৰীয়া জয়ন্তী উদযাপনত ভাগ লৈ কেৰালাম ভ্ৰমণৰ পাতনি মেলিব। ভ্ৰমণকালত তেওঁ পাথানমথিটাত চলিত বৰ্ষৰ অৰণমূলা জল মহোৎসৱ মুকলি কৰিব। পাছত শ্ৰীৰাধাকৃষ্ণনে তিৰুৱন্তপুৰমলৈ যাব আৰু কেৰালামৰ অন্যতম সাংস্কৃতিক উৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি অনাম পেজেণ্ট্ৰি শীৰ্ষক সাংস্কৃতিক মহোৎসৱৰ শুভাৰম্ভ কৰিব। ভ্ৰমণৰ অন্তিম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষাদ্বীপৰ আগাত্তি ভ্ৰমণ কৰিব। আগাত্তিত তেওঁ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এক প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত কেৰালামলৈ উভতি তেওঁ ৰাজাগিৰি অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন আৰু কোচিৰ কক্কানাৰত হ'বলগীয়া কনফাৰেন্স শীৰ্ষক ঔদ্যোগিক শৈক্ষিক সন্মিলনৰ তৃতীয় সংস্কৰণত ভাগ ল'ব। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 জন লোক আৰু তামিলনাডুৰ 21 জন লোক আছে। এতিয়ালৈকে 320 জন ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 জন লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 জন ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপালৰ তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ 3য় বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা অৰ্থাৎ UGC NET পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে।

0: ঘোষিত ফলাফল অনুসৰি 84টা বিষয়ত 4000ৰ অধিক প্ৰাৰ্থীয়ে কনিষ্ঠ গৱেষণা জলপানী অৰ্থাৎ জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইংৰাজী, বাণিজ্য আৰু সমাজতত্ব বিষয়ৰ প্ৰশ্নকাকতত বিশেষজ্ঞ সমিতিয়ে তথ্য, অনুবাদ আৰু ভাষা সম্পৰ্কীয় ভুল ধৰা পেলোৱাৰ পাছত এই তিনিওটা বিষয়ত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চলিত বৰ্ষৰ জুনত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। সংস্থাই পৰীক্ষাৰ প্ৰায় দুমাহৰ পাছত 16 আগষ্টত উত্তৰসমূহ মুকলি কৰাৰ লগতে এই তিনিটা বিষয়ক লৈ বিশেষ জাননী জাৰি কৰিছিল। সংস্থাই একেদিনাই আন এখন জাননীৰে ছেপ্টেম্বৰত তিনিওটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল। অহা 9 আৰু 10 ছেপ্টেম্বৰত এই তিনিওটা বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে কোনো অতিৰিক্ত মাচুল দিব নালাগে বুলি সংস্থাই ইতিমধ্যে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰাধনা পাটনায়কে কালি 2030 চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দেশৰ অগ্ৰগতিৰ মূল্যায়ন সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মেলেৰিয়াৰ সংক্ৰমণ সৰ্বাধিক হোৱা 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 33খন জিলাৰ পৰ্যালোচনা কৰা হয়। এই জিলাকেইখনত 2025 বৰ্ষত 64% লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে 54% লোকৰ এই ৰোগত মৃত্যু হৈছে। বৈঠকত অতিৰিক্ত সচিবগৰাকীয়ে মেলেৰিয়া ফলপ্ৰসূভাৱে প্ৰতিৰোধ আৰু নিৰ্মূলৰ বাবে উচ্চ পৰ্যায়ৰ সতৰ্কতা বজাই ৰখা আৰু অঞ্চলভিত্তিক নিৰ্দিষ্ট কৌশল গ্ৰহণৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। তেওঁ স্থানীয় মহামাৰী আৰু ভৌগোলিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সংক্ৰমণ সৰ্বাধিক হোৱা গাঁওসমূহত গাঁও কাৰ্য পৰিকল্পনা ৰূপায়ণৰ লগতে 33খন সৰ্বাধিক সংক্ৰমিত জিলাৰ আটাইকেইখনতে জিলা কাৰ্য পৰিকল্পনা ফলপ্ৰসূভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰু সংশ্লিষ্ট ৰাজ্য আৰু জিলাসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত মেলেৰিয়া ৰোগী আৰু মৃত্যুৰ হাৰ প্ৰায় 80% হ্ৰাস পাইছে আৰু 2015 চনৰ পৰা 2025 চনৰ ভিতৰত সৰ্বাধিক সংক্ৰমিত জিলাৰ সংখ্যা 155ৰ পৰা 133লৈ হ্ৰাস পাইছে। 2022-25 চনৰ ভিতৰত 160খন জিলাত মেলেৰিয়া ৰোগী শূন্য হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়ে সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা সফলতাকে সূচাইছে। ভাৰতৰ ভেলাভান সেন্থিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। সেন্থিল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজস ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বকৰ্মৰ 8ষ্টাদশ স্থানৰ আৰু এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী ইয়ান ইঅ' এনজিক 3-0 ফলাফলত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত সেন্থিল কুমাৰে সতীৰ্থ খেলুৱৈ বীৰ চত্ৰানীক 3-2 ফলাফলত পৰাস্ত কৰিছিল। শ্ৰীলংকা আজি মহিলাৰ চলিত বৰ্ষৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সংযুক্ত আৰৱ আমিৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ 84টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু ভাৰতৰ ভেলাভান সেন্থিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণ পক্ষৰ প্ৰতিপত্তি তিথি। আজি সূৰ্যোদয় হৈছে।

0: আনৰ সুখ হোৱাটো যদি বিচৰা তেন্তে দয়ালু হবলৈ যত্ন কৰা, যদি নিজেও সুখী হব বিচৰা তেতিয়াও দয়ালু হবলৈ চেষ্টা কৰা, কথাষাৰ কৈছিল দালাই লামাই। ভাৰতীয় ফিল্ড হকী খেলুৱৈ মেজৰ ধ্যানচান্দ, তেখেতক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। 1928, 1932 আৰু 1936 চনত ভাৰতে ফিল্ড হকীত আধিপত্য বিস্তাৰ কৰা যুগত 3টা অলিম্পিক স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও তেখেতে অসাধাৰণ গ'ল স্কৰিং কৃতিত্বৰ বাবে জনাজাত আছিল। তেখেতৰ প্ৰভাৱ আৰু অৱদানৰ ফলস্বৰূপে ভাৰতে 1928 চনৰ পৰা 1964 চনলৈ 8খন অলিম্পিকৰ ভিতৰত 7খনত ফিল্ড হকী ইভেণ্টত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়। তেখেতৰ সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে হকীৰ যাদুকৰ বা দ্য মেজিচিয়ান নামেৰে জনাজাত আছিল। ভাৰত চৰকাৰে 1956 চনত তেখেতক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তেখেতৰ জন্মদিন 29 আগষ্টৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা 2021 চনত তেখেতৰ নামেৰে পুনৰ নামকৰণ কৰা হয়। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্ম হৈছিল 1905 চনৰ আজিৰ দিনটোতেই। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত আমাৰ সৈতে এয়া ক্ৰীড়া নিবন্ধকাৰ ৰূপক দুৱৰা।
1: প্ৰতি বছৰেই 29 আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এই দিনটো হ'ল বিশ্ববিখ্যাত হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী। তেখেতৰ নেতৃত্বত ভাৰতে 1928 চনৰ আমষ্টাৰডাম, 1932 চনৰ লছ এঞ্জেলছ আৰু 1936 চনৰ বাৰ্লিন অলিম্পিকত হকীত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ আগতেই এগৰাকী ভাৰতীয় খেলুৱৈয়ে অসামান্য প্ৰদৰ্শন আগবঢ়াই ইউৰোপীয় দলসমূহক পৰাস্ত কৰাটো সঁচাকৈয়ে ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয় আছিল। সেয়েহে 2012 চনৰ পৰা ভাৰত চৰকাৰে তেখেতৰ জন্মদিনটোক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ঘোষণা কৰে। এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে ক্ৰীড়া আৰু শাৰীৰিক সক্ষমতাৰ গুৰুত্ব জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা। ক্ৰীড়াই মানৱ সমাজক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ এনাজৰিৰে একত্ৰিত কৰি ৰখাত অতীজৰে পৰা বিশেষ ভূমিকা পালন কৰি আহিছে। নিয়মীয়াকৈ ক্ৰীড়াৰ অনুশীলন কৰা বা খেলৰ সৈতে জড়িত থকা ব্যক্তিৰ শাৰীৰিক সক্ষমতা, মানসিক স্বাস্থ্য, সামাজিক দক্ষতা আদি যথেষ্ট উন্নত মানৰ হয় আৰু সেয়েহে তেওঁলোকে পৈণত বয়সত সমাজৰ সফল তথা আদৰ্শৱান ব্যক্তি হিচাপে নিজকে সুপ্ৰতিষ্ঠিত কৰি তুলিবগৈ পাৰে। মানৱ জীৱনত ক্ৰীড়াৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে সঠিকভাৱে কৈছিল, যিদিনাই আমি গণিত, বিজ্ঞান, ভূগোল আৰু ক্ৰীড়াক সমানে গুৰুত্ব দিম সেইদিনাৰ পৰাই আমি এক পৰিৱৰ্তন দেখিবলৈ পাম। এসপ্তাহত এবাৰ মাত্ৰ শাৰীৰিক ব্যায়াম বা কচৰত কৰি শাৰীৰিকভাৱে উন্নতি লাভ কৰা কাৰো বাবেই সম্ভৱ নহয়। ক্ৰীড়াকে গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ই আপোনাৰ চৰিত্ৰ গঠনতো সহায় কৰে, তদুপৰি ই আপোনাৰ কেৰিয়াৰৰ বিকল্প হ'ব পাৰে অথবা আপোনাক এক ভাল স্থানত উপনীত কৰাবগৈ পাৰে। গতিকে যিকোনো এবিধ খেলক আপুনি আদৰি লওক, জিকিবলৈ নহয় শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ আপুনি খেলক জীৱনৰ এক অংশ কৰি লোৱা উচিত। ক্ৰীড়াৰ নিয়মীয়া অনুশীলনে এনে কিছু শিক্ষা দিব যিবিলাক কোনো ধৰণৰ পাঠ্যপুথি হয়তো আপোনাক কেতিয়াও দিব নোৱাৰে। সঁচাকৈ ক্ৰীড়াৰ নিয়মীয়া অনুশীলনৰ চৰ্চাই মানুহৰ শাৰীৰিক সুস্থতা, দক্ষতা, ব্যৱহাৰিক জ্ঞান বৃদ্ধি আদিত যথেষ্ট অৰিহণা যোগায়। তেনেদৰে ছাত্ৰ ছাত্ৰীসকলেও খেলত অংশগ্ৰহণৰ জৰিয়তে শৃংখলাবদ্ধতা, সময়ানুৱৰ্তিতা, নমনীয়তা, সহনশীলতা, শক্তি, সমন্বয় আদিৰ দৰে গুণাৱলী আহৰণ কৰিব পাৰে। তদুপৰি ক্ৰীড়াই সৎচৰিত্ৰ আৰু জীৱনজুৰি থাকিব লগা সু অভ্যাসবিলাকো গঢ়ি উঠাত অৰিহণা যোগোৱাৰ লগতে দলবদ্ধ কাম কাজসমূহৰ প্ৰতিও উদগনি যোগায়। আজি উদযাপিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসেও ক্ৰীড়াৰ মহত্ব আৰু গুৰুত্বক সকলোৰে সন্মুখত উদ্ভাসিত কৰি তুলিছে। সেয়েহে আজিৰ এই দিনটোতেই ক্ৰীড়াক আমাৰ দৈনন্দিন জীৱনৰ এক অংশ হিচাপে আদৰি লোৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰা ভাল, কিয়নো খেলৰ জৰিয়তে লাভ কৰা শৃংখলাবদ্ধতা, একাগ্ৰতা, দলীয় সংহতি, সহিষ্ণুতা, ভাতৃত্ববোধ আদি গুণাৱলী কেৱল খেলপথাৰতে নহয় সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবেও অতিকে প্ৰয়োজনীয় বিষয়। সেয়েহে আহক আমি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অনন্য আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোকে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলোঁ, যাতে আমাৰ নতুন প্ৰজন্মই সুস্থ আৰু সবল জীৱনশৈলীৰে আগুৱাই গৈ নিজৰ প্ৰতিভা আৰু পাৰদৰ্শিতাৰে ভাৰতৰ ক্ৰীড়া জগতখন অধিক সমৃদ্ধিশালী কৰি তুলিবগৈ পাৰে।
0: আমাৰ সৈতে সেয়া আছিল ক্ৰীড়া নিবন্ধকাৰ ৰূপক দুৱৰা।

কণ্ঠশিল্পী তথা সংগীত পৰিচালক তৰিকুদ্দিন আহমেদ ইমান ধুনীয়া মুকুতাৰ মালা গীতটোৰ জৰিয়তে শ্ৰোতাৰ মাজত বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল তৰিকুদ্দিন আহমেদে। 1954 চনত আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল তৰিকুদ্দিন আহমেদে। 1959 চনত মুক্তি লাভ কৰা পুবেৰুণ কথা ছবিৰ সংগীত পৰিচালনাৰ দায়িত্বটো আছিল তৰিকুদ্দিন আহমেদ। 1923 চনৰ 4 নৱেম্বৰত নগাঁৱত জন্ম হৈছিল এইগৰাকী সংগীত শিল্পীৰ। তেখেতৰ পিতৃ মহম্মদ শ্বৰীফুদ্দিন আহমেদ আৰু মাতৃ জেবিনা খাতুন। ভাৰতীয় শাস্ত্ৰীয় সংগীত জগতখনৰ বিশিষ্ট সংগীত শিল্পী ওমকাৰনাথ ঠাকুৰ, বৰে গুলাম আলী খা, উস্তাদ ফায়াজ খা আদিৰ সংগীতে বাৰুকৈ আকৰ্ষিত কৰিছিল তৰিকুদ্দিন আহমেদক। নগাঁৱৰ সংগীত জগতৰ তেখেতৰ সহযোগী আছিল মলিন বৰা, দুৰ্গা প্ৰসাদ ভূঞা, ইকৰামুল মজিদ। 1990 চনৰ আজিৰ দিনটোতেই মৃত্যু হয় এইগৰাকী সংগীত শিল্পীৰ।

বিংশ শতাব্দীৰ জনপ্ৰিয় বাংলা কবি, সংগীতজ্ঞ, দাৰ্শনিক কাজী নজৰুল ইছলাম। তেখেত আছিল বাংলা ভাষাৰ এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, দেশপ্ৰেমিক তথা বাংলাদেশৰ জাতীয় কবি। কাজী নজৰুল ইছলামৰ কবিতাৰ মূল বিষয়বস্তু আছিল মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ আৰু সামাজিক অনাচাৰ তথা শোষণৰ বিৰুদ্ধে প্ৰকাশ্য প্ৰতিবাদ। বিংশ শতাব্দীৰ বাংলা সমাজত কাজী নজৰুল ইছলামৰ মৰ্যাদা আৰু গুৰুত্ব অপৰিসীম। তেখেত আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ তথা সাংবাদিক। ৰাজনীতিক আৰু সৈনিক হিচাপেও অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে কাজী নজৰুল ইছলাম সদায় সৰব আছিল। লেখনিত যিদৰে বিদ্ৰোহী, বাস্তৱ জীৱনতো এগৰাকী বিদ্ৰোহী কবি। কাজী নজৰুল ইছলামে এটা দৰিদ্ৰ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ প্ৰাথমিক শিক্ষা আছিল ধৰ্মীয়। স্থানীয় এক মছজিদত মুৱাজ্জিন হিচাপে কাম কৰিছিল। কিশোৰ কালত বিভিন্ন থিয়েটাৰ দলৰ লগত কাম কৰোতে তেখেতে কবিতা, নাটক আৰু সাহিত্য সম্বন্ধে সম্যক জ্ঞান লাভ কৰে। ব্ৰিটিছ শাসনকালত ভাৰতীয় সেনাবাহিনীত কিছুদিন কাম কৰাৰ পাছত তেখেতে সাংবাদিকতাক পেচা হিচাপে বাছি লয়। এই সময়ত তেখেত কলকাতাতেই থাকিছিল। চুটিগল্প, উপন্যাস, নাটক আদি লিখিলেও মূলতঃ তেখেত কবি হিচাপে বিশেষভাৱে পৰিচিত। বাংলা কাব্যত তেখেতে এক নতুন ধাৰাৰ জন্ম দিয়ে। 1917 চনৰ শেষৰ ফালে কাজী নজৰুল ইছলামে সেনাবাহিনীত যোগ দিয়ে। এইগৰাকী কবি তথা দাৰ্শনিকৰ মৃত্যু হয় 1976 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল 1882 চনৰ আজিৰ দিনটোতেই। ডক্টৰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয় 1947 চনৰ আজিৰ দিনটোতেই। ৰাছিয়াই RDS-1 নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিস্ফোৰণ ঘটাই 1953 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1B-ৰ উৎক্ষেপণ কৰা হয় 1991 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হয় 1915 চনৰ আজিৰ দিনটোতেই। মাইকেল জেকচন, তেখেতৰ প্ৰকৃত নাম মাইকেল জোচেফ জেকচন। আমেৰিকান গায়ক, গীতিকাৰ তথা নৃত্যশিল্পী মাইকেল জেকচনক কিং অফ পপ বা পপ সংগীতৰ ৰজা হিচাপে অভিহিত কৰা হয়। মাইকেল জেকচনৰ এলবাম আৰু গীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়াসকলৰ ভিতৰত অন্যতম। মাইকেল জেকচনৰ জন্ম হৈছিল 1958 চনৰ আজিৰ দিনটোতেই। প্ৰতিবছৰে

0: 29 আগষ্টত বিশ্বত আন্তৰ্জাতিক পাৰমাণৱিক পৰীক্ষা বিৰোধী দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষামূলক বিস্ফোৰণ বা আন যিকোনো পাৰমাণৱিক বিস্ফোৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা। পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ ইতিহাস দীৰ্ঘদিনীয়া আৰু ধ্বংসাত্মক। 1945 চনত আমেৰিকাই প্ৰথমটো পৰীক্ষা চলাইছিল। 2009 চনৰ 2 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 64 সংখ্যক অধিৱেশনে এই সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি 29 আগষ্টৰ দিনটো পাৰমাণৱিক পৰীক্ষাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস হিচাপে ঘোষণা কৰে। এই প্ৰস্তাৱটোত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষামূলক বিস্ফোৰণ বা আন যিকোনো পাৰমাণৱিক বিস্ফোৰণৰ প্ৰভাৱ তথা পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱীৰ লক্ষ্যত উপনীত হোৱাৰ অন্যতম উপায় হিচাপে ইয়াক বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। স্বাধীনতা সংগ্ৰামী লীলা নেওগনি দেশৰ স্বাধীনতা সংগ্ৰামত তেখেতে গ্ৰহণ কৰিছিল এক সক্ৰিয় ভূমিকা। লখিমপুৰত ভাৰতীয় আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন চলাই গৈছিল লীলা নেওগনিয়ে। 1942 চনৰ অক্টোবৰ মাহত ব্ৰিটিছ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিত আঘাতপ্ৰাপ্ত হৈছিল লীলা নেওগনি আৰু ইয়াৰ দুমাহৰ পাছতেই মৃত্যু হয় স্বাধীনতা সংগ্ৰামী লীলা নেওগনিৰ। মুক্তিযোদ্ধা লীলা নেওগনিক আমি জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। নেপালৰ মূৰৰ ওপৰত 2.5 নিযুত কিউবিক পানীৰ বিশাল হ্ৰদ হিমবাহ বিস্ফোৰণৰ পাছত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত তছনছ দেশখনৰ বৃহৎ অংশ, আকৌ জলপ্ৰলয়ৰ আশংকাত দেশখনৰ নাগৰিক। তিব্বত সীমান্তৱৰ্তী নেপালৰ বৃহৎ অংশত আকস্মিক বানে ধবংসলীলা চলোৱাৰ পাছত ইয়াকে লৈ উদ্বেগ উৎকণ্ঠা বৃদ্ধি পাইছে বিশ্বজুৰি। হিমালয়ত বৃহৎ হিমস্খলনৰ সকিয়নি 5 মাহ আগতেই দিছিল বিশেষজ্ঞই। নেপালৰ বান বিপৰ্যয়ৰ পাছত এতিয়াও সন্ধানহীন হৈ আছে ভাৰতৰ 320 জনকৈ নাগৰিক। সন্ধানহীন 100 গৰাকী ভাৰতীয় মূলৰ নাগৰিকো, নতুন দিল্লীত উপস্থিত 21 গৰাকী তীৰ্থযাত্ৰী, তথ্য সদৰি কৰিলে বহিঃ পৰিক্ৰমা মন্ত্ৰালয়ে। অসমৰ 71খন জলাশয়ে পাব নতুন ৰূপ। 796.88 কোটিৰ অভিলাষী প্ৰকল্প চৰকাৰৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহায্যৰে 1000 যুৱকলৈ আগবঢ়াব 50,000 টকাকৈ 570 মিলিয়ন পোনা উৎপাদনৰ লক্ষ্য। চুবুৰীয়া ৰাষ্ট্ৰত মহাপ্ৰলয়ক লৈ ৰাজ্য চৰকাৰৰ তথ্য। নেপালত নিখোজ অসমৰ 6 গৰাকী লোক, 20 আগষ্টৰ পৰা পৰিয়ালৰে যোগাযোগ বিচ্ছিন্ন, কাৰ্বি আংলঙৰ লাংহিনৰ ঋতুৰিজ ব্ৰহ্ম, মন্ত্ৰী বসুমতাৰীৰ নিৰুদ্দিষ্ট জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত দবকাৰ শতদল নাথ, উদ্বিগ্ন আত্মীয় স্বজন। ভাৰতীয় সেনাৰ হাতলৈ এইবাৰ কান্ধত কঢ়িয়াই নিব পৰা ক্ষেপণাস্ত্ৰ জেভলিন মিছাইল, ভাৰত মাৰ্কিন বৃহৎ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ। নেপালৰ জলপ্ৰলয়ৰ পাছত ভাৰতত বিদ্যুৎ সংকটৰ আশংকা। 13টা জলবিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বিদ্যুৎ যোগান 50% হ্ৰাসৰ সিদ্ধান্ত নেপালৰ। খেলৰ পৃষ্ঠাত ব্ৰুছেলছত হ'বলগীয়া ডায়মণ্ড লীগৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই। গ্ৰেণ্ড ডবাটোৰৰ খিতাপজোৰেৰে ইতিহাস সৃষ্টি ৰমেশ বাবু প্ৰজ্ঞানন্দৰ। আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ মুকলি। সৰুসজাই ষ্টেডিয়ামক নতুনকৈ সজাই তোলাৰ আঁচনি লোৱা হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি পৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ

0: প্ৰভুৱে স্থিৰ নিষ্কম্পচিত্তে ভাষণ আগবঢ়াই নিলে।
1: যি জনা দশভু যাই,
0: ইচ্ছা কৰি তেৰাই দুৰ্গাদেৱীৰ নাম উচ্চাৰণ নকৰি মহিষাসুৰ নিধনৰ কাহিনী উল্লেখ কৰিব বিচাৰিলে।
1: যি জনা দশ বুজাই মনুষ্যৰ মুক্তি আৰু মংগলৰ নিমিত্তে নিজ কৰ কমৰত অস্ত্ৰ তুলি ধৰি অসুৰক নিধন কৰিছিল, সেই অসুৰবংশী পশুৰ মৃত শৰীৰৰ পৰা শিং সলোকাই আনি এতিয়া মতিচ্ছন্নহতে শিঙা বজাবলৈ ধৰিছে। যি বিষ্ণুৱে স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ অৱতাৰ গ্ৰহণ কৰি গৌৰখীয়া হৈ গৌ বংশ ৰক্ষা কৰি মনুষ্য জাতিৰ পৰম উপকাৰ সাধন কৰি গ'ল, এতিয়া তেনে পবিত্ৰ গৌ মাতৃৰ চৰ্মেৰে নিৰ্মিত ঢোল বাদন কৰি উলাহত মতলীয়া হৈ স্ত্ৰী পুৰুষে ৰংগ কৰিছে। য'ত ভগৱানৰ গুণানুকীৰ্তন হ'ব লাগে তাত স্ত্ৰী পুৰুষ সমন্বিত হৈ বন্য চিৎকাৰেৰে বিহু নামৰ উৎসৱ কৰে। এনে নিৰ্লজ নৃত্যকৰ্ম ভৈৰৱী চক্ৰৰ ভিতৰত পৰে। উত্তেজনা আৰু কামনা বৃদ্ধি কৰা এনে নৃত্য আমাৰ সত্ৰৰ চাৰিহাতীৰ ভিতৰে নিষেধ। এই হুতাখিনি অগ্নিয়ে তোমৰা সবক ভস্ম কৰি আমাকো নাশ কৰিব।
0: এইবাৰ ৰাইজৰ মাজত গুণগুণনি উঠিল। গুণগুণনি ক্ৰমাৎ ডাঙৰ হবলৈ ধৰিলে। মৰিয়াহোলা গাঁৱৰ বৃদ্ধ দেহিৰাম ঢুলীয়াৰ গা কঁপিবলৈ ধৰিলে। বৰপালী গংগাৰাম হাজৰিকাৰ মুখ লাজত কেহেৰাজ বৰণীয়া হল। ইখনৰ পাছত সিখন গাঁৱত জুৰীয়া পেঁপা বজাই বিখ্যাত হোৱা জোৰণ বৰাই লাজত মুখ তল কৰিলে, ধিক্কাৰ দিলে নিজকে। সেই গুণগুণনি সেই কোৰহাল স্তব্ধ কৰি থিয় হল বগাই বিদ্ৰোহী। গাত মিৰ্জাই চোলা, মূৰত ফচু, চুৰিয়া টানকৈ কৰঙণৰ ওচৰলৈকে চপাই পিন্ধা, কঁকালত হাঁচতি। পকাৰাম গাঁওবুঢ়া আৰু ৰছী গাঁওবুঢ়াৰ বুকু ঢিপিং ঢাপাং কৰিবলৈ ধৰিলে। কি বা কয় এই নিৰ্ভীক স্পষ্টবাদী যুৱকে, কি বা কয় সত্ৰাধিকাৰ মহাপ্ৰভুক বগাই বিদ্ৰোহীয়ে, সংযত হৈ কথা ক'বনে অভ্যাগত কেওঁ?
2: প্ৰভু ঈশ্বৰ!
0: গুৰু গম্ভীৰ গলগলীয়া মাত শুনি সত্ৰাধিকাৰ মহাপ্ৰভু স্থিৰ হৈ গল। তীক্ষ্ণ দৃষ্টিৰে চালে যুৱকলৈ, তাৰপাছত তেওঁৰ মুখৰ পৰা দৃষ্টি নমাই আনি বৰমেধি আৰু গাঁওবুঢ়া দুজনলৈ চাই ৰল।
2: সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আপোনাৰ এই শুভ আগমনে আমাৰ সকলো ৰাইজক উৎসাহিত কৰিছিল। আপোনাৰ আগমনৰ বতৰা পাই আমি কুঁহিয়াৰ তলিত কুৰুমৰা এৰি আহুধান নিৰাবলৈ নগৈ গৰু মহ চৰুৱা বাদ দি সকলো ইয়াত একত্ৰিত হৈছিলোহি। আশা এটাই, আপোনাৰ মুখৰ পৰা গুৰু গম্ভীৰ দাৰ্শনিক তত্ত্বকথা শুনিবলৈ পাম। পাছে আপোনাৰ কিছু কথাই আমাৰ মনত খোকোজা লগাইছে। প্ৰভু ঈশ্বৰ, হয় কামনাহে বিহু, কামনা যদি নাই আপোনাসবৰ বংশবৃদ্ধি হয় কেনেকৈ, আই গোসানীসকল বা অন্তঃসত্তা হয় কেনেকৈ, আৰু আপোনাসবৰ পুত্ৰ সন্তান জন্ম হ'লে যে আপোনা আপুনি দবা শংখ বাজি উঠে বুলি কয়, সেই শংখটো দেখোন মৰা শামুকৰ খোলা, দবা খোল মৃদংগ বা কিহেৰে তৈয়াৰী, তাত মৰা জন্তুৰ চামৰা নাথাকে নেকি?
0: বগাই বিদ্ৰোহীৰ গম্ভীৰ স্পষ্ট যুক্তিবাদী কথা শুনি ৰাইজৰ বুকু ঢিপিং ঢাপাং কৰিবলৈ ধৰিলে। ৰছী গাঁওবুঢ়া পকাৰাম গাঁওবুঢ়াই কিবা এষাৰ ক'বলৈ থিয় হৈও একো ক'ব নোৱাৰা হল। মাতত খোকোজা লাগিল। হাত দাঙি বগাই বিদ্ৰোহীক বহিবলৈ ইংগিত দিলে। মনে মনে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইখন বলিবাসৱৰ যুদ্ধ নহ'লেই ৰক্ষা। এনেতে গৰজি উঠিল সত্ৰাধিকাৰ মহাপ্ৰভু,
1: কি কয় পাখণ্ডই, কি কয় নৰাধমে, ই তো কুম্ভী পাকত পৰিমৰে, এই হৰিমন্দিৰৰ সহস্ৰ গাঁঠিৰ তলে থাকি ই কি উচ্চাৰে, পাপ পাপ ঘোৰ কলিকাল।
0: খুব শান্ত অথচ একেই স্বৰত বগাই বিদ্ৰোহীয়ে পুনৰ কৈ গল,
2: পাপ, ঠিক কৈছে প্ৰভু ঈশ্বৰ, হৰিমন্দিৰৰ ভিতৰত আনক পাখণ্ড নৰাধম বোলাটো অভিশাপ দিয়া কাৰ্য পাপেই, ধন্য ধন্য কলিকাল প্ৰভু ঈশ্বৰ।
0: এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈ গল নামঘৰৰ ভিতৰত। গণ্ডগোল লাগি গল। হাতে ভৰিয়ে ধৰি বয়োজ্যেষ্ঠসকলে সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে। সভাৰ পৰা প্ৰস্থান কৰিলে বগাই বিদ্ৰোহী হলীয়া ওজা, কলাই ওজা, দেহিৰাম ঢুলীয়া, গংগাধৰ হাজৰিকা, জোৰণ বৰাৰ সৈতে প্ৰায় সকলো ডেকায়।

0: অপমানিত গোসাঁই ক্ৰোধত কম্পমান, তেওঁ নিৰ্বাক নিষ্পন্দ, স্থিৰ চিত্তে নামঘৰৰ বাহিৰলৈ চাই আছে। এনে অবাঞ্ছিত পৰিস্থিতিৰ কাৰণে বাৰে বাৰে বয়োজ্যেষ্ঠসকলে গোসাঁইৰ ওচৰত সৰ্বদুখ মৰিখনৰ কাৰণে প্ৰাৰ্থনা জনাইছে। এটা ডেকা ল'ৰাই বলিয়াৰ দৰে চিঞৰি চিঞৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে।
1: সুদ হ'ব লাগে, বিচাৰ হ'ব লাগে, জগৰীয়াক এঘৰীয়া কৰিব লাগে, গাঁৱৰ মান সন্মান গোবৰ কৰা দোষীৰ টিকাত চূণ ঘঁহি গাঁৱৰ পৰা বাজ কৰিব লাগে। প্ৰভু ঈশ্বৰক অপমান কৰাৰ প্ৰতিফল ঈশ্বৰে হাতে হাতে দিব, চাই থাকক ৰাইজ। ইয়াৰ পৰিণাম জগৰীয়াই কেনেকৈ ভোগ কৰে চাই থাকক।
0: সকলো বৃদ্ধই এইবাৰ পুনৰ প্ৰভুক অষ্টাংগে প্ৰণিপাত জনাই তুতি কৰিলে, নাজানোহো আবাহন, নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত। প্ৰভুৰ আশীৰ্বাদ লাভ কৰাৰ পাছত আটায়ে আঁঠু কাঢ়ি হাতযোৰ কৰি টেৰাৰ মুখলৈ চাই নিজ গুণে প্ৰসন্ন হবলৈ কাকুতি কৰিলে। প্ৰভুৱেও ভকতবৃন্দৰ প্ৰাৰ্থনাত সন্তুষ্টি লভি স্থিৰ নিৰ্মল চিত্তে ক'বলৈ ধৰিলে,
2: আমাৰ মনত অসন্তোষ নাই বৈষ্ণৱগণ, টিপচীৰ বাবে কি মেৰু উৰাবই। অবোধ বালক, জ্ঞান প্ৰাপ্তি হলে আপুনি বুদ্ধি সহজ হ'ব। এয়া কমিউনিষ্ট নামৰ দানৱটিৰ শিক্ষাৰ ফল ভক্তগণ, তোমৰা খবৰ কোনো দোষ নাই। বৰমেধি, হস্তি আনয়ন হওক, আমি প্ৰস্থান কৰোঁ। গাঁওবুঢ়া, আকাশৰ দিবাকৰ জনাৰ জ্যোতিহে আচল জ্যোতি, ঘোৰ সংকটৰ কালত মেঘাচ্ছন্ন আকাশত জিলিকি উঠা সৌদামিনীৰ পোহৰ খন্তেকীয়া কথাটো মনত ৰাখিব লাগে। এনে পোহৰে কাকো পথ প্ৰদৰ্শন নকৰে।
0: আকৌ নামঘৰৰ বাটচৰাৰ কাষত বৈত পৰিল মাইচেনা হাতী, কাঁহ পৰি জিন যোৱা যেন হল নামঘৰ প্ৰাংগণ। সত্ৰাধিকাৰ প্ৰভু আৰু বৰমেধি হাতীৰ পিঠিত বহিল, গোসাঁই গদলাত, কেঠাত বৰমেধি। শেষবাৰৰ বাবে গোসাঁই সেৱা জনাই আটাই হাতীজনী যোৱাৰ পিনে চাই থাকিল। হাতী আগবঢ়া বাটটোৰ কাষে কাষে হঠাৎ একেলগে ঢোলত চাপ পৰিল, কাণ থিয় কৰি ৰৈ গ'ল মাইচেনা হাতী। আগেত আগেতকৈ চিঞৰি লাংচিঙেৰে খোঁজ দিলে গেলায়ে। আগতকৈও উচ্চগ্ৰামত বাজি উঠিল এটা এটাকৈ কুৰিটা ঢোল, জুৰীয়া পেঁপা, তাল আৰু টকা। বাটৰ বহু দূৰলৈকে শাৰী পাতি ৰৈ আছিল বিহুৱাৰ দল। শুনা গ'ল যোজনা, এডালি ভাঙিলে ভাগে চাৰিডালি, কাজিৰঙা হাবিৰে খৰি, এজনী মাতিলে আহে চাৰিজনী হাতত ধৰা ধৰি কৰি। উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল সত্ৰাধিকাৰ প্ৰভুৰ। গেলাইক আদেশ দিলে হাতী বেগাই লৰুৱাই নিব লাগে। মাওতে লৰুৱাই নিছে হাতী, যেন এক মহাপ্ৰলয়ৰ সূচনা, যেন এক প্ৰলয়ংকৰী দুৰ্যোগে খেদি আহিছে চৌদিশৰ পৰা। হাতী লৰি গৈ আছে, ঢোলৰ চাপৰ খৰতকীয়া হৈ গৈছে, ঘন ঘনকৈ বাজি উঠিছে জুৰীয়া পেঁপা, মহৰ শিঙৰ পেঁপা, মহিষাসুৰৰ পেঁপা, সহস্ৰ ঢোল, পেঁপা, তাল, টকাৰ অবিৰাম সুৰত ধ্বনি, মাজে মাজে সুহুৰি আৰু জাত জাত বিহু নামৰ সুৰ। হাতীৰ লৰৰ বেগত নিজকে চম্ভালিব নোৱাৰিলে বৃদ্ধ বৰমেধিয়ে। ঠাংৰাঙৰ পৰা হাতৰ মুঠি সুলকি গ'ল বৰমেধিৰ। হাতীৰ পিঠিৰ পৰা বৰমেধি সৰি পৰিল, চিঞৰ শুনা গ'ল, চিঞৰ। কোনোবাই চিঞৰি উঠিল, মেধি পৰিল খালত। এটা চেঙেলীয়া ল'ৰাই ৰগৰ কৰিলে, আহে সামাজিক লোক, নিৰন্তৰে দেখহ, হস্তিহন্তে পৰিলেক বৰমেধি গুত। ধমক দিলে বগাই বিদ্ৰোহীয়ে,
3: ধৰা ধৰা, বচোৱা বচোৱা বৰমেধিক, ধৰা ধৰা তেওঁক।
0: স্তব্ধ হৈ গ'ল ঢোল পেপাৰ ঐক্যতান। বৰমেধিক উঠাই শুশ্ৰূষা কৰিবলৈ লৈ যোৱা হ'ল। অস্তাচললৈ গতি কৰা বেলিৰ পোহৰত হাতীজনীক আৰু ক'লা যেন দেখা গ'ল। ক্ৰমান্বয়ে হাতীজনীৰ আকৃতি সৰু হৈ গৈ থাকিল। লাহে লাহে এটা এন্দুৰৰ দৰে দেখা গ'ল মাইচেনা হাতীক। প্ৰকাণ্ড মাইচেনা হাতী এটা এন্দুৰ হৈ গ'ল দূৰত বহু।

পশ্চিমৰ আকাশত ৰাবাহ বিয়পি পৰিছে। ব্ৰহ্মপুত্ৰৰ পানীলৈ কোনোবা খেয়ালি প্ৰেমিকাই যেন হাতৰ কাঞ্চন আৰু আবেগৰ সেন্দুৰ ভৰা এটি মৃন্ময় পাত্ৰ দলিয়াই দিলে। সেই ঠুনুকা পাত্ৰ ভাগি চুৰমাৰ হৈ যেন

0: পানীৰ সোঁতত বিয়পি পৰিল। চকামকা কেঁচা সোণ আৰু ডগমগীয়া সেন্দুৰৰ এই জলশোভা খন্তেকীয়া। সূৰ্যৰ এই বিদায় পৰত ম্ৰিয়মান সকলো গছ গছনি, জীৱ জন্তুৰ গাৰ বৰণ এঙেৰুৱা হৈ উঠিল। সূৰ্যাস্তৰ শেষ ৰেঙনিত বাঁহনিডৰাত এজাক চৰাইৰ কিচিৰ মিচিৰ কোৰাচ শুনা গল। জালবাই ঘূৰি অহা মানুহজনে নৈকানত বগাইক লগ পাই সুধিলে,
1: অ বোপা বগাই, ৰান্ধনি বেলি মাৰ যোৱাৰ পৰতনো কেনি ওলালা?
2: নাই দদাইদেউ, গুৰু এজনী অহা নাই, কেনিবা গল, বিচাৰিহে ওলালো। আপুনি মাছৰ পৰা পালেনে কিবা দুটামান?
1: এহ, তোমাৰ লগত কথা এষাৰচেৰেক পাতিব লগা আছিল, গধূলি খন্তেকলে আহিবাচোন। হে, আৰু এটা কথা, হে বৰ এন্ধাৰ হোৱালৈ ফুৰা চকা নকৰিবা, বাঘ ঘঙৰো ভয়।
2: ক'তনো বাঘ ওলাল দদাইদেউ, লগ পালেও মোক আপুনি বাট এৰি দিব, আপুনি যাওকচোন।
0: এজাক জাকৈয়া ছোৱালী মাছ মাৰি উভতি আহিছে। খিলখিল হাঁহিৰে সিহঁতে নৈকানৰ বাট উপচাই আহিছে। তিতা মেখেলাৰ চটপ চটপ শব্দ আৰু হাঁহিৰ খিলখিলনি একাকাৰ হৈ গৈছে। কান্ধত জাকৈ, কঁকালত খালৈ, বগাইৰ মুখামুখি হ'ল ছোৱালীকেইজনী, সাদৰী, বকুলি, অনুপমা, জান্তী, জয়ন্তী।
3: ককাইদেউ,
0: পুনতেই বকুলিয়ে মাত লগালে,
3: ককাইদেউ আপোনাক লগ পাবলৈ বিচাৰিয়ে আছিলো।
0: একে উশাহতে বকুলিয়ে কৈ গল, এই কথা যেন অতি গুপুত, অতি দৰকাৰী।
2: কচোন কি কথা?
0: আটাইকেইজনী ছোৱালীয়ে বৃত্তাকাৰে বগাইক আগুৰি ধৰিলে।
3: বৰ ডাঙৰ কথা ককাইদেউ, বৰ ডাঙৰ কথা। আপুনি হেনো সেইদিনা নামঘৰত সত্ৰাধিকাৰ প্ৰভুক কিবা কৈছিলে?
2: অঁ কৈছিলোঁ, মোৰ নাম বগাই, সকলোৱে নাম দিছে বগাই বিদ্ৰোহী। যি কৈছিলোঁ ঠিক কথাই কৈছিলোঁ, একো উত্তৰ দিব নোৱাৰি গোঁসাই আঁতৰি গ'ল, পাছে ইমান উধাটো খাবলৈ কিনো হ'ল?
3: ককাইদেউ, আমাৰ ঘৰত আনন্দহঁতে কথা পাতিছে, ৰূপেশ্বৰ বগীৰাম সত্যহঁতো আছিল লগত, আপোনাৰ ওপৰত হেনো সিহঁতে মেল চপাব, সুধ হ'ব বোলে, আৰু আপোনাক আপোনাক সিহঁতে।
0: চকু চলচলীয়া হ'ল বকুলিৰ, মাত থোকাথুকি হ'ল, শোকে বাৰুকৈ খুন্দা মাৰি ধৰিলে তাইক, হুকহুকাই তাই কান্দি পেলালে।
2: ক বকুলি, ক কি কৰিব সিহঁতে মোক?
3: সিহঁতে সিহঁতে সিহঁতে আপোনাক।
2: অহ, সেইটো কথা, হ'ব যা, একো কৰিব নোৱাৰে মোক, এনেয়ে ধেমালি কৰিছে সিহঁতে, আকৰি।
0: হো হোকৈ হাঁহি কথা উৰুৱাই দিলে বগায়ে।
3: নহয় ককাইদেউ, আপোনাক সকলোৱে ভাল পায়।
2: তৰুণে
0: চকু মাটিলৈ নমাই কিছু সময় ৰ'ল বকুলি, তাৰপাছত ওপৰলৈ মূৰ তুলি লাহে লাহে চকু বহলাই মেলি একেথৰে বগাই বিদ্ৰোহীলৈ তাই চাই ৰ'ল। তাইৰ ওঠ কঁপি উঠিল। কেইটামান নীৰৱ মুহূৰ্তৰ পাছত খৰখোজেৰে আটাইকেইজনী ছোৱালী আঁতৰি গ'ল। কিছু দূৰৰ পৰা বকুলিয়ে উভতি চালে বগাইলৈ, বগায়েও চালে সিহঁতলৈ, তাৰপাছত আটাইকেইজনী ছোৱালীয়ে আকৌ এবাৰ তালৈ উভতি চালে। এন্ধাৰ নামি আহিছিল গাঁৱলৈ, জোনাকী পৰুৱাৰ জিকমিক ঢৌ উপঙি আছিল সেই এন্ধাৰৰ মাজত।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
4: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
3: হৈ গল বাজেট? অঁ, 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
4: নলওঁ।
3: যোৱা মাহত হেতু লৈছিলো। আৰু এযোৰ?
4: নলওঁ।
3: প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
5: RBI কয়
3: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
6: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
8: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार, मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 30 अगस्त सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अतिरिक्त आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से। तो याद रखें रविवार 30 अगस्त सुबह 11 बजे मन की बात।
9: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 লোক আৰু তামিলনাডুৰ 21 লোক আছে। এতিয়ালৈকে 320 ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10 লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579 বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1,000

0: 124 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈৰ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাককলন প্ৰস্তুত কৰিছে। তদুপৰি বিশ্ববেংকৰ অৰ্থসাহায্যৰ জৰিয়তে ৰাজ্য চৰকাৰে নৈখনৰ বান প্ৰতিৰোধৰ বাবে বৃহৎ প্ৰকল্প গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰীবৰগোহাঁয়ে কয় যে ধনশিৰি নৈৰ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। প্ৰায় 400 কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে ধনশিৰি নৈ উপনৈসমূহকো সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাককলন তৈয়াৰ কৰিবৰ কাৰণে কৈছোঁ আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছোঁ। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনশিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰত পৰালৈকে তথা আমাৰ গেলাবিল আদি কৰি যিবিলাক আমাৰ উপনৈ আছে, ধনশিৰিৰ উপনৈ আছে, সেইসমূহ লৈ পেলাই এটা মেগা প্ৰজেক্ট প্ৰায় 350-400 কোটি টকাৰ ইতিমধ্যে প্ৰাককলনো আমি কৰিছোঁ আৰু আশা কৰিছোঁ এই গোটেই কামখিনি সম্পূৰ্ণ হ'লে অঞ্চলটোৰ বানপানীৰ লগত যিসকলে অঞ্চলটোৰ ওচৰত থাকে বা যিসকলে খেতি পথাৰৰ লগত জড়িত হৈ থাকে, যিসকলে সা সম্পত্তি একেবাৰে নদীৰ কিনাৰত আছে, সেইসকল অন্তত নিশ্চিন্ত হৈ থাকিব পাৰিব।
0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত কালি বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই সুধাকণ্ঠৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ পৰা প্ৰকাশিত আৰু গ্ৰন্থাগাৰিক দীপিকা দাসৰ দ্বাৰা সম্পাদিত বছৰেকীয়া গৱেষণাধৰ্মী আলোচনী গ্ৰন্থকুটীৰৰ 1ম সংখ্যা উন্মোচন কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক অৰুণ হাজৰিকাই গীত আৰু কথাৰে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত গণচেতনা শীৰ্ষক বক্তব্য আগবঢ়ায়। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি চক্ৰসমূহত ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ সহজ আৰু সুসংগঠিত ব্যৱস্থা কালি আৰম্ভ হয়। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সাৰ নিৰ্ধাৰিত পৰিমাণত ক্ৰয় কৰিব পাৰিব। প্ৰথমে কৃষকসকলে সাৰ ক্ৰয়ৰ পূৰ্বে আধাৰ OTP, EKYC, কৃষক পৰিচয় পত্ৰ আৰু ভূমি তথ্য দাখিল কৰাটো বাঞ্ছনীয়। ইয়াৰ পাছত তেওঁলোকে কৃষিভূমিৰ প্ৰয়োজন অনুসৰি সাৰৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰি স্থানীয় অনুমোদিত সাৰ বিক্ৰেতাৰ দোকান বাছনি কৰিব পাৰিব। জনসাধাৰণক এই ডিজিটেল ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি শৃংখলিতভাৱে সাৰ ক্ৰয় কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। আধাৰ কাৰ্ড লাভ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: মলিন বৰাৰ গীতৰ কথাৰে তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনেন্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী পৰবীণ চুলতানা, গীতিকাৰ নলিনী বালা দেৱী, প্ৰযোজনা মুকুল বৰুৱাৰ। কত দিন আৰু আশাৰ সপোন ৰচি দিবলৈ আমাক।

0: নিত্যদত্ত ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।

0: উদ্যমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
2: এইবাৰ শুনাবলৈ লোৱা হৈছে শিৱানী দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: পিয়ালৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়াল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক বেদানন্দ দাসৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বেদানন্দ দাসৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार, मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 30 अगस्त सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 30 अगस्त सुबह 11 बजे मन की बात।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি, অসমৰ 10 লোক এতিয়াও সন্ধানহীন, মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি, 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস, আৰু হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেন্থিল কুমাৰৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 লোক আৰু তামিলনাডুৰ 21 লোক আছে। এতিয়ালৈকে 320 ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10 লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 500

0: 79 বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ তৃতীয়খন বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষও মুকলি কৰিছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা লৈছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গুৱাহাটী মহানগৰক অচিৰেই দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰ হিচাপে গঢ়ি তোলাৰ অংশ হিচাপে অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। তদুপৰি চলিত বৰ্ষতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। আমিনগাঁৱত কালি ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক্ষণত অত্যাধুনিক সুবিধাযুক্ত এই কেন্দ্ৰটো উদ্বোধন কৰিবলৈ পাই ডঃ শৰ্মাই আনন্দ প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন 2027 চনত মুকলি কৰা হ'ব। অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাব পৰাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: আমিনগাঁৱত ৰাজ্য চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি খুব আধুনিক চুইমিং পুল এটা নিৰ্মাণ কৰি আছিলে। ইয়াতে এটা প্ৰেক্টিচ পুল আছে, এটা অলিম্পিক চাইজ পুল আছে, ড্ৰাইভিং কৰাৰ সুবিধা আছে আৰু প্ৰায় 1300 দৰ্শক বহি চুইমিং চোৱাৰ সুবিধা আছে। ইয়াৰ লগতে আমাৰ খেলুৱৈসকলক যাতে আমি হোষ্টেলত ৰাখিব পাৰোঁ 40টা হোষ্টেল ছিটৰো ব্যৱস্থা আছে। পৰৱৰ্তী দিনত ইয়াক আৰু বৃদ্ধি কৰা হ'ব। আমিনগাঁৱত সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পিছত আজি আমাৰ চুইমিং চেণ্টাৰ অফ এক্সেলেঞ্চো নিৰ্মাণ হৈ উঠিলে। এতিয়া আমাৰ লাষ্ট প্ৰজেক্ট হিচাপে বাকী আছে ক্ৰিকেট ষ্টেডিয়ামখন। মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত আমি ক্ৰিকেট ষ্টেডিয়ামখনৰো নিৰ্মাণ সমাপ্ত কৰিব পাৰিম। সন্মুখৰ ৰাস্তাটো আমি প্ৰায় 6 লেন ধৰণে বনাই আছোঁ আৰু গাড়ী ৰাখিবৰ বাবে 2000 গাড়ী ৰখাৰো আমি এটা মাল্টি লেভেল কাৰ পাৰ্কিঙো বনাই আছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই লগতে অগ্নিবীৰসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এই দিনটোৱে ৰাষ্ট্ৰীয় জীৱনত ক্ৰীড়াৰ মূল্যক স্বীকৃতি দিয়াৰ লগতে সুস্বাস্থ্য, নিয়মানুৱৰ্তিতা, দলীয়ভাৱে কাম কৰা আৰু এথলেটিক উৎকৃষ্টতাত আলোকপাত কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: 1905 চনৰ আজিৰ দিনটোতে বৰ্তমানৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰা শিশুটিৰ নাম পিতৃ মাতৃয়ে ধ্যান সিং ৰাখিছিল। 16 বছৰ বয়সত ধ্যান সিং তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ অধীনত সৈনিকৰূপে মকৰল হৈছিল। দিনৰ দিনটো সেনাবাহিনীৰ কঠোৰ অনুশাসন আৰু কৰ্তব্য পালনৰ অন্তত নিশা ধ্যান সিঙে নিজৰ মৰমৰ হকী ষ্টিকডাল লৈ মুকলি পথাৰলৈ গৈছিল। সেই সময়ত আজিৰ দৰে ফ্লাডলাইটৰটো ব্যৱস্থা নাছিল। সেই ধ্যান সিঙে জোনটো ওলোৱালৈ ৰৈ থাকিছিল আৰু জোনৰ এধানি মৃদু পোহৰতে

0: ৰুকিৰ ড্ৰিবলিঙৰ অভ্যাস কৰিছিল। তেওঁৰ একনিষ্ঠ আৰু নিৰন্তৰ সাধনাৰ সাক্ষী হৈ ৰোৱা লগৰ সৈনিকসকলে সেয়ে ধ্যান নামটোৰ লগত জুনৰ চন্দ শব্দটিও সংযোজন কৰিলে আৰু এনেদৰে ধ্যান সিং ধ্যানচন্দ হৈ পৰিল। 1928 আমষ্টাৰডাম, 1932 লছ এঞ্জেলছ আৰু 1936 বাৰ্লিন এই তিনিওটা অলিম্পিকতে ধ্যানচন্দৰ অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতে হকীত সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। 1956 চনত ধ্যানচন্দে সেনাবাহিনীৰ মেজৰ ৰূপে অৱসৰ গ্ৰহণ কৰে আৰু সেই বছৰেই তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়। অৱসৰৰ পাছত তেওঁ বহু বছৰ হকীৰ প্ৰশিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 1979 চনত পৰলোকপ্ৰাপ্তি হোৱা হকীৰ যাদুকৰ ধ্যানচন্দৰ ভাৰতীয় খেল সংস্কৃতিৰ প্ৰতি থকা অজৰ অমৰ অৱদানক সন্মান জনাবলৈ প্ৰতিবছৰে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰা হয়।
1: ৰাজ্য চৰকাৰে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ নষ্ট কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে নলবাৰী জিলাৰ দৌলাশালত ৰাজ্যৰ প্ৰথমটো অত্যাধুনিক নিৰ্দিষ্ট নিচাযুক্ত দ্ৰব্য জ্বলাই নষ্ট কৰা যন্ত্ৰৰ সহায়ত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰা হয়। এই যন্ত্ৰটোৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ বৈজ্ঞানিক পদ্ধতিৰে ড্ৰাগছখিনি জ্বলোৱা হয় বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে জব্দ, গ্ৰেপ্তাৰ, ড্ৰাগছ নেটৱৰ্ক ধ্বংস এই তিনিটা বাৰ্তাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথাও তেওঁ সদৰি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 10 দিনত ৰাজ্যত 9খন জিলাত চলোৱা বিশেষ অভিযানত 472.51 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত আৰক্ষী সফল হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত 1 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গছপুলি ৰোপণ কাৰ্যসূচীত ৰাজ্যৰ 35 লাখৰো অধিক আত্মসহায়ক গোটৰ সদস্যাই অংশগ্ৰহণ কৰা বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈৰ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাকলন প্ৰস্তুত কৰিছে। শ্ৰীবৰগোহাঁই কয় যে ধনশিৰি নৈৰ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
2: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাকলন তৈয়াৰ কৰিবৰ কাৰণে কৈছোঁ আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছোঁ। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনশিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে
3: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
1: ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ ছুটী মঞ্জুৰ কৰিছে। সেই অনুসৰি আজি আৰু পৰহিলৈ শিক্ষক কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ বিদ্যালয় পৰিদৰ্শকক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে। যোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে যিসকল শিক্ষক কৰ্মচাৰীয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ নৈমিত্তিক ছুটী লাভৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে আজি আৰু পৰহিলৈ সেই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাটছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। সেণ্টেল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজজ ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বক্ৰমৰ অষ্টাদশ স্থানৰ আৰু এছিয়ান গেমছৰ

0: স্বর্ণ পদক বিজয়ী ইয়ান ইও এনজিক 3-0 ব্যৱধানত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত সেণ্টিল কুমাৰ সতীৰ্থ খেলুৱৈ বীৰ চোট্ৰানীৰ বিৰুদ্ধে 3-2 ব্যৱধানত বিজয়ী হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সমুজ্জ্বল ভৰদ্বাজৰ সৈতে।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতেই নেপালৰ জলপ্ৰলয়ৰ সৈতে জড়িত বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে এই বাতৰিক নেপালত গণহত্যাৰৰ প্ৰস্তুতি পুনৰ জল বিস্ফোৰণৰ আশংকা শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নেপালত অসমৰ 10 লোক সন্ধানহীন হৈ থকাৰ বাতৰিটো মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। আকৌ নেপালত এই পৰ্যন্ত 320 ভাৰতীয় লোক সন্ধানহীন হৈ থকা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে ৰাজ্যৰ সাম্প্ৰতিক আৰ্থিক অৱস্থা সন্দৰ্ভত এটা বাতৰিক 1 ছেপ্টেম্বৰত চৰকাৰে ল'ব 1000 কোটি ঋণ শিৰোনামেৰে মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে 27 অক্টোবৰৰ পৰা গুৱাহাটী বেংকক বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰা বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমত নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰ পাতনি মেলি ৰাজ্য চৰকাৰী পশুপালন বিভাগত 200 পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা বাতৰিটোক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2016 চনত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতা আৰু প্ৰক্ৰিয়াত বাধা দিয়াৰ অভিযোগৰ গোচৰৰ পৰা বিধায়ক অখিল গগৈক আদালতে ৰেহাই দিয়াৰ বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমৰ শেহতীয়া বানৰ সময়ত আৰু বানৰ পাছত সমন্বিত দলীয় প্ৰচেষ্টাৰে সাপে খটা 249 লোকক সুস্থ কৰি তোলা এটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সমুজ্জ্বল। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579 বৃদ্ধি। অসমৰ 10 লোক এতিয়াও সন্ধানহীন। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি। 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 চনৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস। আৰু হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেণ্টিল কুমাৰৰ খিতাপ দখল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: নলবাৰী জিলাৰ 26টা চৰ অঞ্চলৰ বাসিন্দাসকলে এই সেৱাৰ দ্বাৰা উপকৃত হৈ আহিছে। এগৰাকী আঁচনি বিষয়া, এগৰাকী চিকিৎসক, এগৰাকী ফাৰ্মাচিষ্ট, এগৰাকী লেবৰেটৰী টেকনিচিয়ান, দুগৰাকী নাৰ্ছ, তিনিগৰাকী কমিউনিটি স্বাস্থ্য কৰ্মচাৰী, এগৰাকী ৰান্ধনি আৰু দুগৰাকী নাৱৰীয়াৰে গঠিত দলটোৱে চৰবাসী ৰাইজক সকলো ধৰণৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য, সাধাৰণ লোকৰ স্বাস্থ্য, সকলো ধৰণৰ লেবৰেটৰী পৰীক্ষা, পৰিয়াল পৰিকল্পনাৰ সজাগতা অভিযান আদি সকলো বিষয় এই সেৱাই সামৰি লয়। বিশেষকৈ বানপানীৰ সময়ত নৌকা স্বাস্থ্যসেৱাই বিশেষ স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰাইজক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে। 2025-26 বিত্তীয় বৰ্ষত নৌকা স্বাস্থ্যসেৱাৰ জৰিয়তে নলবাৰী জিলাত 315টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
1: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰণাম আয়োগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অলপতে অসম চৰকাৰৰ চাকৰিয়াল আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হয়। যিসকল কৰ্মচাৰীয়ে নিজৰ পিতৃ মাতৃক অৱহেলা কৰে আৰু ভৰণ পোষণ

0: নলবাৰী জিলাত 315টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
1: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰণাম আয়োগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অলপতে অসম চৰকাৰৰ চাকৰিয়াল আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হয়। যিসকল কৰ্মচাৰীয়ে নিজৰ পিতৃ মাতৃক অৱহেলা কৰে আৰু ভৰণ পোষণ নিদিয়ে তেওঁলোকৰ মাজত সজাগতা অনাৰ বাবে অনুষ্ঠিত এই সজাগতা সভাৰ জৰিয়তে প্ৰণাম আইনখন ৰূপায়ণত গুৰুত্ব দিয়া হয়। এই আইনখনৰ উদ্দেশ্য হৈছে চৰকাৰী চাকৰিয়ালৰ পিতৃ মাতৃয়ে যাতে মৰ্যাদাপূৰ্ণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবে কাৰ্যালয়ৰ মুৰববী বিষয়াৰ জৰিয়তে চাকৰিয়ালগৰাকীৰ দৰমহাৰ পৰা প্ৰত্যক্ষভাৱে 10% টকা কাটি পিতৃ মাতৃক দিয়া। তদুপৰি যদি চাকৰিয়ালগৰাকীৰ দিব্যাংগ ভাই ভনী আছে তেনেহলে সেই ভাতৃ ভগ্নীকো নিজৰ দৰমহাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ টকা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নলবাৰী জিলা ঘোষণাৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা 14 আগষ্টৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে নলবাৰী জিলা দিৱস উদযাপন কৰা হয়। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: 1985 চনত সুকীয়া জিলা হিচাপে ঘোষণা কৰা নলবাৰী জিলাৰ 41 সংখ্যক জিলা দিৱস নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ভাষণ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয় যে নলবাৰী জিলাখন মানৱ সম্পদৰে চহকী। মানৱ সম্পদত চহকী এই জিলাখনৰ শিক্ষা নৱদ্বীপ হিচাপে খ্যাত। ভাৰত তথা পৃথিৱীৰ যিকোনো স্থানতে নলবাৰীৰ লোক বিচাৰি পোৱা যায় আৰু এইটো নলবাৰীৰ বাবে এক গৌৰৱৰ বিষয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰুৱাই কয় যে মন্ত্ৰী হিচাপে তেওঁ নলবাৰীখনক আৰু আগবঢ়াই নিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি যাব। জিলা দিৱসৰ অনুষ্ঠানত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে।
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালত নলবাৰী জিলাত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হৈছে। জিলাখনৰ 77টা স্থানত হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে জিলাখনৰ 91,511গৰাকী হিতাধিকাৰীয়ে এই ধন লাভ কৰিছে। তেওঁ কয় যে যিসকল মহিলাই অৰুণোদয়ৰ ধন পোৱা নাই তেওঁলোকৰ আধাৰ সংযোগকে ধৰি আন কিবা সমস্যা আছে নেকি সেয়া পৰীক্ষা কৰি থকা হৈছে। এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিবলৈ অৰুণোদয় সাৰথি নিয়োগ কৰা হৈছে বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। সোমবাৰে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। ধন্যবাদ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নলবাৰী জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল নলবাৰী জিলাৰ সংবাদদাতা ৰমেন কলিতা। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: আৰম্ভ কৰা হৈছে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনো আহক উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠত এক হিন্দুস্তানী ছবিৰ এই গীতটি।

0: সেয়া আছিল উদিত নারায়ণ আৰু অলকা ইয়াগনিক।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
5: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বীৰ জৰা ছবিৰ এটি গীত, লতা মংগেশকৰ আৰু ৰূপ কুমাৰ ৰাথোৰৰ কণ্ঠত।

0: আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে সঞ্জীৱানী, জসপিন্দৰ নৰুলা আৰু শানৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে ক্যা দিল নে কাহা ছবিৰ পৰা।

0: হিন্দী ছবিৰ গীতকেইটি শুনিলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব 10 বজাত।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: অসমা সুষমা। এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
3: এতিয়া নিবেদন কৰিছোঁ এখনি আলেখ্য, নামঘোষা, ৰচনা দীপমণি চুতীয়া।

0: আজি শুনক প্ৰথম খণ্ড।
1: খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ আশে পাশে সময়খিনি কেৱল অসমৰ কাৰণেই যুগান্তকাৰী নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণেই আলোড়নকাৰী। এই আলোড়ন সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষজুৰি হোৱা নৱবৈষ্ণৱ আন্দোলনে। এই সময়ছোৱাতে ভক্তিধৰ্ম কেন্দ্ৰ কৰি ভাৰতত সাংস্কৃতিক পুনৰ অভ্যুদয় ঘটিছিল। খ্ৰীষ্টীয় সপ্তম দশম শতাব্দীত দক্ষিণৰ তামিলভাষী অঞ্চলৰ পৰা বৈষ্ণৱ জাগৰণৰ সূত্ৰপাত হোৱা বুলি ক'ব পাৰি, আৰু ক্ৰমাৎ এই আন্দোলনে সমগ্ৰ ভাৰতজুৰি বিভিন্ন প্ৰান্তীয় ভাষাত বিস্তাৰ লাভ কৰে। অসমত মহাপুৰুষ শংকৰদেৱে পঞ্চদশ শতিকাৰ শেষৰ ফালে এই আন্দোলনৰ পাতনি মেলে। এই আন্দোলনৰ প্ৰেক্ষাপততে শংকৰদেৱৰ সৈতে হোৱা মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ ফলশ্ৰুতিত অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত যুগান্তকাৰী অভ্যুত্থানৰ সূচনা হৈছিল। 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষ শংকৰদেৱৰ সৈতে অভিন্ন আত্মাৰূপে পৰিচিত মাধৱদেৱ স্বাভাৱিকভাৱেই মহাপুৰুষৰ তিৰোধানৰ পাছত ধৰ্মাধিকাৰীৰূপে মনোনীত হৈছিল। মাধৱদেৱৰ বহুমুখী প্ৰতিভাৰ এক উজ্জ্বল চানেকি হৈছে নামঘোষা। ইয়াত তেখেতৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি প্ৰকাশ হোৱা দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য

ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ পূৰ্ণ প্ৰকাশ ঘটিছে ইয়াত। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধি হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। ডক্টৰ বাণীকান্ত কাকতিদেৱে নামঘোষাক মাধৱদেৱৰ মহাপ্ৰাস্থনিক গীত বুলি আখ্যা দিছে। তেখেতৰ ভাষাত নামঘোষাত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰবহমান হৈছে পুণ্যশ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য। সঁচা কথা, কবি গীতিকাৰ মাধৱদেৱে এই নামঘোষাৰ পদবোৰ এনেধৰণে ৰচনা কৰি পেলাইছিল যে সমগ্ৰ কাব্যখনেই ভকত বৈষ্ণৱ সকলোৱে একেলগে গাব পৰা এটা অপূৰ্ব সুন্দৰ দীঘলীয়া গীত হৈ পৰিছে।

0: নামঘোষা গ্ৰন্থখন ৰচনাৰ সংক্ৰান্তত মহাপুৰুষ শংকৰদেৱে বেহাৰলৈ যোৱাৰ সময়ত মাধৱদেৱক কৈছিল,
1: বৰাৰপু, আজিৰ পৰা ধৰ্মৰ সমস্ত দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ। আৰু শুনা, ঘোষা নামে শাস্ত্ৰ শুনি তুমিও কৰিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা।
0: গুৰুজনাৰ সেই আদেশক শিৰোধাৰ্য কৰি মাধৱপুৰুষে এই অনুপম গ্ৰন্থখন ৰচনা কৰি থৈ গ'ল। অৱশ্যে এই ঘোষা গ্ৰন্থ গুৰুজনাই দেখি নগ'ল। মাধৱদেৱে নিজেও এই ঘোষা গ্ৰন্থ ৰচনাৰ অন্ততে মহাপ্ৰয়াণ কৰিলে। কিন্তু তেৰাৰ ভক্তিজীৱনৰ যি পৰিপূৰ্ণ আধ্যাত্মিক অভিজ্ঞতা, সেই সকলোবোৰ ছন্দময় ভাষাত তত্ত্বমূলক ভক্তি সাহিত্যৰূপে নামঘোষা গ্ৰন্থত থৈ গ'ল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আধ্যাত্মিক আৰু সাহিত্যিক জীৱনত যিসমূহ গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ স্বৰ্ণসৌধ চিৰকালৰ বাবে নিৰ্মাণ কৰি গ'ল, সেইসকলৰ ভিতৰত নামঘোষা সৰ্বোৎকৃষ্ট।

এই ঘোষাভাগ নামঘোষা শাস্ত্রভাগীর প্রথম আৰু শৰণ শ্ৰেণীৰ ঘোষা। ঘোষাভাগৰ সৰল অৰ্থ হল মুক্তিৰ প্ৰতি ইচ্ছা নকৰা ভকতক নমস্কাৰ জনাই মাধৱ গুৰুজনাই ৰসযুক্ত ভকতি বিচাৰিছে। সমস্ত মস্তকৰ মণি অৰ্থাৎ সমস্ত জীৱজগতৰ শ্ৰেষ্ঠ যাক ঈশ্বৰ বুলি কোৱা হয়, যাৰ নাম ৰামকৃষ্ণ, যি নামৰ নৌকা বিহাৰ কৰি মহামহা পাপীয়েও এই ভৱসাগৰত তৰণৰ উপায় বিচাৰি পায়, সেইজনা ঈশ্বৰক মাধৱদেৱে নিতৌ হৃদয়ত উপাসনা কৰাৰ কথা এই ঘোষাভাগৰ দ্বাৰা

নামঘোষাই ইতিমধ্যে ইংৰাজী, হিন্দী, বঙালী, উৰিয়া আদি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে। এই শাস্ত্ৰভাগিত প্ৰতিধ্বনিত হৈছে গীতাৰ গুহ্যতম বাণী।

সমস্ত ব্ৰহ্মাণ্ডৰ ঈশ্বৰ যিজন ঈশ্বৰে দুষ্টক দমন কৰি শান্তক পালন কৰিবলৈ সময়ে সময়ে বিভিন্ন অৱতাৰ গ্ৰহণ কৰিছে, সেইসমূহৰ ভিতৰত ঘোষাভাগত উল্লেখিত এই দশ অৱতাৰেই শ্ৰেষ্ঠ। সেয়েহে মাধৱ পুৰুষে ঈশ্বৰৰ এই দশ অৱতাৰৰ দশ নামেৰেই ভগৱন্ত পুৰুষক নমস্কাৰ জনাইছে। কৃষ্ণ ভকতিৰ পৰম মহিমা প্ৰকাশ কৰা নামঘোষাভাগ মাধৱদেৱে মূলতে তিনিটা ভাৱত ৰচনা কৰা বুলি বিভিন্ন পণ্ডিতৰ লগতে ডক্টৰ বাণীকান্ত কাকতিদেৱেও তেওঁৰ ৰচনাত উল্লেখ কৰিছে। পুণ্য শ্লোক শংকৰ স্মৃতি, আত্মলঘিমা আৰু কৃষ্ণ

কোটিৰ মাহাত্ম্য। মূলতঃ এই তিনিটা ধাৰাত নামঘোষা শাস্ত্ৰখন ৰচিত হৈছে। মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে পৰম গুৰুৰূপে গ্ৰহণ কৰি আহিছে। শংকৰদেৱকে একমাত্ৰ গুৰুৰূপে গ্ৰহণ কৰাৰ কথা ঘোষাৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰিছে।

নামঘোষা শাস্ত্ৰভাগী মাধৱ পুৰুষে ছবি, দুলৰী, লেচাৰী ছন্দ, ঘোষাছন্দ আৰু নামচন্দৰ মাজেৰে প্ৰকাশ কৰিছে। নামতত্বৰ লগতে ঈশ্বৰ আৰু গুৰুৰ মহাত্মৰ উপৰিও ভকতিতত্বয়ো নামঘোষাত স্থান দখল কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট একশৰণ হৰিনাম ধৰ্মৰ স্বৰূপ ব্যাখ্যাৰ দিশতো নামঘোষা এখনি সফল কাব্যগ্ৰন্থ।

এই ঘোষাভাগে প্ৰকাশ কৰা হৰিনামৰ ৰসত বৈকুণ্ঠ পোৱা যায়। প্ৰেমৰ অমৃত নদীৰূপী এই হৰিনামৰ প্ৰকাশক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু সেই হৰিনামৰূপী নদীয়ে সমস্ত ব্ৰহ্মাণ্ড ভেদি ববলৈ ধৰিছে। নামঘোষা শাস্ত্ৰভাগী মাধৱদেৱে কেইবা প্ৰকাৰে ভাগ কৰিছে। সেইসমূহ হ'ল ভজন, নমস্কাৰ, উপদেশ, শংকা, নিন্দা, প্ৰাৰ্থনা, আত্মনিন্দা, তাৎপৰ্য, তুতি, বিৰকতি, আত্ম উপদেশ, পৰমাৰ্থসাৰ, সাৰ নিৰ্ণয়, হৰবাৰ, নামান্বয়, খেদ, শৰণ, নাম মহিমা, নিবেদন, কলিৰ ধৰ্ম নিৰ্ণয়। কেৱল এয়াই নহয়, মহিমাযুক্ত উপদেশ, অনুতাপ, আশ্ৰয়, কীৰ্তনৰ প্ৰশংসা, ভাগৱত প্ৰশংসা, শৰণচন্দ, কাৰুণ্য, কাকুতি, নামচন্দ, ঘোষাচন্দ আদিও নামঘোষাৰ অন্তৰ্গত। মাধৱ পুৰুষে এই ঘোষাসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মশাস্ত্ৰৰ শ্লোক ভাঙনি কৰি ৰচনা কৰিছে। সেইসমূহ হ'ল শ্ৰীমদ ভাগৱত পুৰাণ, শ্ৰীমদ ভাগৱত গীতা, বিষ্ণু পুৰাণ, গৰুড় পুৰাণ, নৃসিংহ পুৰাণ, স্কন্দ পুৰাণ, বামন পুৰাণ, বৰাহ পুৰাণ, ব্ৰহ্ম সংহিতা ইত্যাদি। ইয়াৰ সমভাৱে মাধৱ পুৰুষৰ জীৱনৰ অনুভৱ অভিজ্ঞতায়ো ঘোষাৰ ৰূপ ধাৰণ কৰিছে। মধ্যযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম ৰাজ্যত ভক্তি আন্দোলনৰ গুৰি ধৰি সমাজ জীৱনলৈ এক অন্তঃমুখী মহৎ জাগৰণ আনিছিল। এই আন্দোলনত আত্মিকভাৱে যোগ দি অসীম ত্যাগেৰে যিসকলে ইয়াৰ পূৰ্ণ ৰূপ দি গল, সেইসকলৰ ভিতৰত অন্যতম হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। ভকত অৰ্থাৎ কেৱল ঈশ্বৰৰ সেৱাত নিমগ্ন হোৱা লোক, সেই ভকতৰ সংগতে যে পৰম ঈশ্বৰক সাক্ষাৎ কৰিব পাৰি, সেই অনুভৱেও নামঘোষাত স্থান দখল কৰিছে, যি কথা প্ৰমাণ কৰে এই ধৰণৰ ঘোষাই।

মাধৱ পুৰুষৰ দৃষ্টিত এনে লোকো ধৰা পৰিছিল যিয়ে শাস্ত্ৰৰ তত্ত্ব নাজানি নিজ ধাৰণা অনুসৰি ভকত হবৰ মনৰ সংশয় দূৰ কৰিব নোৱাৰে, তথাপি নিজকে গুৰু বোলাই মানুহৰ পৰা মান সৎকাৰ খুজি লয়। এই ঘোষাভাগী তেনে চতুৰ লোকক উদ্দেশ্যেই ৰচনা কৰিছিল। আনহাতেদি প্ৰাৰ্থনামূলক ঘোষাই ঈশ্বৰক প্ৰাৰ্থনা জনাইছে যাতে ঈশ্বৰৰ চৰণতেই তেওঁৰ মন নিমগ্ন হৈ থাকিব পাৰে। ঈশ্বৰৰ ইচ্ছাতেই সমস্ত সাধন শ্ৰম উপশম হোৱাৰ কামনা কৰিছে।

0: নামঘোষা
1: আলেখ্যখনিৰ আজিৰ খণ্ডটি শুনিলে।
0: ৰচনা দীপমণি চুতীয়াৰ, প্ৰযোজনা তপন দত্তৰ।
2: মিডিয়া ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
4: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এতিয়া হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ক্যা এহি প্যাৰ হে ছবিৰ কেইটিমান গীত। গীতিকাৰ জেলিছ ৰশিদ আৰু সংগীত সজিদ ৱাজিদৰ। প্ৰথমে শুনক অলকা য়াগ্নিক আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে কিয়া য়েহি প্যাৰ হে ছবিখনৰ কেইটিমান গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সনু নিগমৰ কণ্ঠৰ এই গীতটি।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে কিয়া য়েহি প্যাৰ হে ছবিৰ গীতকেইটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন

0: নমস্কাৰ, আৰম্ভ কৰিছো আমাৰ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আজিৰ এই খণ্ডটিত আমি ভূপেন হাজৰিকাই গোৱা আন গীতিকাৰ সুৰকাৰৰ কেইটামান গীত শুনাবলৈ লৈছোঁ। আজিৰ গীতৰ সংখ্যা চাৰিটি, তাৰে প্ৰথমটি গীত আমি বুটলি লৈছোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ কীৰ্তিকমল ভূঞাৰ কলমৰ পৰা। কীৰ্তিকমল ভূঞাই লিখা এটি গীত ডক্টৰ ভূপেন হাজৰিকাই গাই থৈ গৈছে। গীতিৰ ভাষাই জীৱনৰ বিয়লি বেলাৰ উপলব্ধিক প্ৰতিফলিত কৰে। আহকচোন, গীতিকাৰ কীৰ্তিকমল ভূঞাৰ মুখেৰে শুনো সেই গীতটিৰ নেপথ্য কথা।
1: সেয়া আছিল 1985 চনমানৰ কথা। মোৰ সহকৰ্মী আৰু বন্ধু জে পি দাস, জানে সংগীতকাৰ, তেওঁ জ্যোতিপ্ৰকাশ দাস, আমি জে পি বুলি মাতো, সকলোৱে জে পি বুলি মাতে তেওঁ দিনক। তেওঁ মোক কলে যে ভূপেন দাই মই সুৰ কৰা কেইটিমান গীত বিচাৰিছে, হে কৈছে, তাৰ মাজৰ এটা গীত মই তোমাৰ গীত এটাও ধৰিছো, তুমি এটা গীত সোনকালে লিখি দিয়া। মই বাৰু বাৰু হব, তেওঁ কোৱাৰ পিছতো তেওঁ কোৱা নাই। তেতিয়া মই নিজে ভাবিলো যে অলপ বয়স ভাটি দিয়া ধৰণৰ গীত এটাই লিখো নেকি। তেতিয়া ভূপেন দাৰ 85 চনত ভূপেন দাৰ 59 বছৰ, তেনেকে এটা ভাৱ আহিল মনলৈ। তেনেকে মই গীতটি লিখা আৰম্ভ কৰিলো, গীতটি লিখি শেষ কৰিলো, জিপিক দেখুৱালো, কলে ভালেই লাগিছে, সেইটো হব, মই সুৰ কৰিম আৰু যিখিনি কৰিব লাগে কৰিম। তেওঁ তেতিয়া সুৰ কৰি আৰু ভালেকেইটি গীত আছিলে একেলগতে, তেওঁ ইয়াতে ট্ৰেকটো ইয়াত তৈয়াৰ কৰি পঠিয়াইছিল, দেই ট্ৰেকটোহে গুৱাহাটীত তৈয়াৰ কৰি পঠিয়াইছিল সংগীতৰ ট্ৰেকটো, আৰু সেই মই জনা ট্ৰেকটো লৈ গৈছিল আমাৰ মনীষা হাজৰিকা মহোদয়াই নি ভূপেন দাক দিছিল। তেতিয়া ভূপেন দা কলিকতাতে আছিল, তেতিয়া ভূপেন দাই কলিকতাত সেই ট্ৰেকত কণ্ঠদান কৰি গীতটিৰ মানে বাণী বন্ধন সম্পন্ন কৰিছিল। আৰু যেতিয়া কোৱা মতে ভূপেন দাই গীতটি ভাল পাইছিল, কিন্তু মই নিজে কোনোদিন সুধিবলৈ আৰু মানে মন মানে কি আৰু ভয়ো নহয় শংকাও নহয়, কিন্তু কিবা এটা আৰু সংকোচৰ নুখিদিলো গানটো কেনেকুৱা পাইছিল। কিন্তু জেপিয়ে মোক কৈছিল যে গানটো ভূপেন দাই ভাল পাইছে। তেতিয়া এই যেতিয়া কেছেট এইবিলাকৰ দিন চলি আছিল, কেছেট তাৰপিছত এক্সটেণ্ডেড প্লে লং প্লে এইবিলাকৰ দিন চলি আছিল, এই গীতটো প্ৰথম বাণীবন্ধিত হৈছিল মানুহ নামৰ কেছেটটি। সেই কেছেটটি তেতিয়া খুব ইয়াত অসমত আহি চলিছিল, বিক্ৰী হৈছিল। মোৰ এইটো সৌভাগ্য যে ভূপেন দাৰ কণ্ঠত এটা হলেও মোৰ গীত থাকি গ'ল।

0: নব্বৈ দশকত অসমৰ এটি আগশাৰীৰ প্ৰযোজনা প্ৰতিষ্ঠান এনকে প্ৰডাকশ্যনে ভূপেন হাজৰিকাক লৈ এটি বিশেষ পৰিকল্পনা কৰিছিল। সেই পৰিকল্পনা অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ কেইবাজনো গীতিকাৰ সুৰকাৰৰ গীত ভূপেন্দাৰ কণ্ঠত বাণীবদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছিল। সেই পৰিকল্পনাই সামৰি লৈছিল অসমৰ আন এগৰাকী প্ৰসিদ্ধ গীতিকাৰ সুৰকাৰ হীৰেণ গোহাঁই ডাঙৰীয়াক। হীৰেণ গোহাঁই ডাঙৰীয়াই ভূপেন্দাৰ কণ্ঠৰ বাবে মাত্ৰ দুটা ৰাতিৰ ভিতৰতে এটি গীত লিখি সুৰ সম্পূৰ্ণ কৰিছিল। আহক গোহাঁই ডাঙৰীয়াৰ মুখেৰে শুনো সেই কাহিনী।
1: বলিন বৰকটকী দাদা, সেই নব্বৈ দশকতে যিজন মানে হেৰি স্বত্বাধিকাৰী আছিলে এনকে প্ৰডাকশ্যনৰ, ক'লে যে মোক এটা গীত লিখি দিব লাগে, কিন্তু মোৰ দুদিনৰ সময়হে মই দিছো, বেছি দিব নালাগে। মইতো ভাবিছিলো আগতে কোনোবা অন্য শিল্পীৰ কাৰণে কিজানি আধুনিক গীত এটা বিচাৰি আহিছে। যেতিয়া মোক ক'লে যে এইটো ভূপেন হাজৰিকাইহে গাব, তেতিয়াই মই অলপমান থৈ থৈ কৰিলো যে দুদিনৰ ভিতৰত ভূপেন হাজৰিকাৰ কাৰণে এটা গীত লাগিব। বোলে মই দুদিনৰ পিছতে আহি মই লৈ যামহি, কিন্তু মোক লাগে, বৰ সোনকালে লাগে গানটো। তাৰপিছত মই বহুত চিন্তা কৰি দেখিলো যে অন্য যিবোৰ ৰোমান্টিক ভাৱ সম্পন্ন গীত যিবিলাক আছে, সেই তেনেকুৱাবোৰ লিখাতকৈ মই অন্য এটা ধাৰাতহে মই গান এটা লিখিম, যিটো গান নেকি অন্তত ভূপেন হাজৰিকা দাদাই মানে অন্তত ভাল পাব বুলি মই এটা তেতিয়াই কল্পনা কৰিছিলোঁ। এটা এইটো অসম মাতৃ ইতিহাসৰ মানে পটভূমিৰ গীত, তাতে দেশপ্ৰেমৰ যিটো গৌৰৱ উজ্জ্বল ভাৱধাৰা থকা তেনেকুৱা এটা গীত এটা লিখিবলৈ মই মানে উদ্যত হলো। তাৰপিছত মই গানটো লিখিলো, গোটেই নিশাটো বহি লিখিছো, এনিশা গান লিখিলো, পিছৰ নিশাটোত মই সুৰ কৰিবলৈ বহিলো। মাত্ৰ সেই দুটা দিনে মই পালো হাতত, আৰু এই মই আত্মবিশ্বাস আছিলে, মই ভাবিছিলো যে এই গীতটোৱে নিশ্চয় আমাৰ বৰকটকী দাদাক হয়তো অন্তত এটা আনন্দ দিব ভাবিছিলো তেতিয়া। তাৰপিছত তেখেতে সঁচাকে একেবাৰে সময়মতে আহি ওলালেহি আৰু মোৰ পৰা গীতটো লৈ গুচি গ'লো। সে যাবৰ সময়ত খালি কৈ গৈছিল, তুমি এনেকুৱা ধৰণে লিখি দিবা বুলি মই নাজানো, মই বৰ ভাল পাইছো গানটো, আৰু এইটো মই ভূপেন দাইক দিলে নিশ্চয় ভূপেন দায়ো ভাল পাব। সেই তাৰ পিছতে একমাহ কি ডেৰ মাহমানৰ পিছতেই মই কেছেটটো উন্মোচন হোৱা গম পালো। সেই ভূপেন হাজৰিকাৰ কাৰণে এটা গীত দুদিনৰ ভিতৰত লিখি দিয়াটো কিমান এটা দূৰ কাম আছিলে মোৰ কাৰণে, সেইটো মই আজিও ভাবি আচৰিত লাগে। সেই নব্বৈ দশকতে, কাৰণ মই কথাখিনি লিখাৰ পিছত আকৌ সুৰ কৰিবলগীয়া হৈছে, গোটেই নিশা বহি গাবলগীয়া হৈছে কেছেটত। পিছদিনাখন তেখেত পুৱাই আহিলে, দহমান বজাত আহি লৈয়ে গ'লো।

0: আপুনি শুনি আছে অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানত আজি আমি আন গীতিকাৰে লিখা আৰু আন সুৰকাৰে সুৰ কৰা ভূপেন হাজৰিকাই গোৱা গীত প্ৰচাৰ কৰি আছো। কিছু সময় আগতে আমি আলোচনা কৰি আছিলোঁ এন কে প্ৰডাকশ্যনে ভূপেন হাজৰিকাক লৈ কৰা এটি বিশেষ অডিঅ' কেছেটোৰ কথা। এই অডিঅ' কেছেটটিতেই সংযোজিত হৈছিল অসমৰ আন এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ, সাংবাদিক তথা আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত কম্পোজাৰ মণি মহন্তৰ এটি গীত। এয়া মণি মহন্ত।
1: আচলতে সময়ৰ গাত আজি যদিও গীতটোৰ এডলিপ বুলি কোৱা যায়, এডলিপ মানে আলাপৰ অংশটো, তাৰ আচলতে মূল স্থায়ী বুলি ক'ব পাৰোঁ আমি সেইটো আচলতে যিটোত গুৰুত্ব দি পেলাই সুৰটো কৰা হয় বা লিখা হয় সেইটো আছিলে এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ, এইখন মানুহৰ দেশ, সেই লাইনটোৱে আচলতে ইয়াত মানে এম্ফেচিচ দিয়া হৈছিল। আৰু প্ৰেক্ষাপটটো মই এটা এডলিপেৰে কৰিছিলো, সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক, উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ। যেতিয়া ডক্টৰ ভূপেন হাজৰিকাক দিয়া হয়, ডক্টৰ ভূপেন হাজৰিকা তেতিয়া কেলকাতাত আছিলে, ডক্টৰ ভূপেন হাজৰিকাক গীতক লৈ পেলাই এটা এলবাম বা এটা, তেতিয়া কেছেটৰ যুগ চলি আছিল, কেছেট এটা কৰাৰ কথা যেতিয়া এন কে প্ৰডাকশ্যনে ভাবিছিলে তেতিয়া তেওঁলোকে এইটো ভাবিছিলে যে বিচিত্ৰ বিষয়ে যাতে তাত সামৰা হওক। তাৰ আগতে এটা মানে মোৰ মনত সেই সমসাময়িক সময়ৰ কিছু পৰিৱেশ, আৰু তেতিয়া পাঞ্জাৱত স্বৰ্ণ মন্দিৰত এটা অপাৰেশ্যন ব্লু ষ্টাৰ হৈছিল, অসমতো তেতিয়া মানে এটা অশান্ত পৰিৱেশ, সেইবিলাক ঘটনাই মোক প্ৰভাৱিত কৰিছিলে কাৰণে মই গীত এটা লিখিছিলো। আৰু এইখন মানুহৰ দেশ লাইন, সেই লাইনটোৰ সুৰটো কিন্তু মই সপোনত পাইছিলো, বাকীখিনি কম্পোজ। এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ, সেই লাইনটো কিন্তু মই লাইনটো পোৱা নাই, ঠিক সুৰটো কিন্তু সপোনত পাইছিলো, পাছত মই তাক শব্দৰে সজাই লৈছিলো। যাই কি নহওক, তেওঁলোকে যেতিয়া গীতটো বিচাৰিলে তেতিয়া মই ভাবিলো এই গীতটোৱে উপযুক্ত হ'ব, তেতিয়া তেওঁলোকক মই সেই গীতটো দিলো। এইটো মোৰ জীৱনৰ এটা ভাল লগা অভিজ্ঞতা। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এজন খ্যাতিমান, প্ৰতিভাৱান আৰু আমাৰ জাতীয় গৌৰৱ, ভাৰতৰ গৌৰৱ, এজন সঁচা মানৱতাবাদী শিল্পীক লৈ মোৰ গীতটোৱে তেখেতৰ কণ্ঠত এটা পালে, সেইটো মোৰ কাৰণে এটা প্ৰাপ্তি আৰু।

0: আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ গীতিকাৰ তথা সুৰকাৰ ৰসানন্দ গগৈ। ৰসানন্দ গগৈয়ে নিজে লিখি সুৰ কৰি মঞ্চে মঞ্চে গোৱা এটি গীত পৰৱৰ্তী সময়ত এন কে প্ৰডাকশ্যনে প্ৰযোজনা কৰা সেই বিশেষ অডিঅ' কেছেটটিত অন্তৰ্ভুক্ত হৈছিল। এয়া ৰসানন্দ গগৈ।
1: সেই গীতটো 1986 চনত লিখিছিলোঁ। মই তেতিয়া কলেজত পঢ়ি থকা ল'ৰা, বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠানত মই পৰিৱেশন কৰিছিলোঁ আৰু শ্ৰোতাই খুব ভাল পাইছিলে গীতটোৰ কথাখিনি আৰু যিটো সুৰ। মই নিজে হাৰমনিয়াম ধৰি গাব পৰা নাছিলো সেই সময়ত, মই তেতিয়া ইমান পাকৈত নাছিলো। মণি কুমাৰ মহন্ত দাদা, মোৰ কলেজ ছিনিয়ৰ, তেখেতে মোৰ লগত সংগত কৰি দিছিলে আৰু কেইবাজনো আছিলে। মোৰ বন্ধু আছিলে অনন্ত পাঠৰ, দেৱব্ৰত মহন্ত দাদা আছিলে, ঠিক তেনেকৈ আমি একেলগে অনুষ্ঠান কৰিছিলো। 18 তাৰিখে শিৱসাগৰত এটা সংগীতৰ অনুষ্ঠান আছে, সেইটোৰ কাৰণে পিছদিনা মই শিৱসাগৰৰ মোৰ বন্ধু অনন্ত পাঠৰ ঘৰলৈ যামগৈ, পিছদিনা আমি তালৈ যোৱাৰ কথা। কিন্তু সেই বাছত আহি থাকোতে কিবা এটা বাছৰ চকাৰ এটা শব্দত এটা তাল মোৰ মনলৈ আহিছিলে,

আৰু সেই সময়ত আন্দোলনৰ এটা পৰ্যায় আছিলে, অসমৰ অস্তিত্ব ৰক্ষাৰ যিটো আন্দোলন চলি আছিলে, তাৰ সমান্তৰালভাৱে অসমৰ যি শংকৰী বা সত্ৰীয়া সংস্কৃতি তাক আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা স্বীকৃতিৰ কাৰণে চৰকাৰৰ লগত আলোচনা চলি আছিলে। ঠিক সেইখিনি সময়ত মোৰো মনটোৱে কৈছিলে যে নহয়, আমাৰো দায়িত্ব আছে সেই বিষয়টোক লৈ কিবা এটা অকণমান লিখা মেলা কৰাৰ। সেই বাছৰ চকাৰ যিটো এটা শব্দ, সেই শব্দটোত এটা লয় এটা পাইছিলো, সেই লয়ত এটা সুৰ আহিছিলে মনলৈ। তেতিয়া মনে মনে শংকৰে সিচে নামৰ গঠিয়া এই কথাখিনি মই আওৰাই গৈছিলো। গৈ দেৱুদাৰ ঘৰত পোনে হাৰমনিয়ামটো লৈ কাগজ কলম লৈ আৰম্ভ কৰিছিলো গীতটি লিখিবলৈ। তাৰপিছত অলপখিনি লিখিলো, লিখি পেলাই পিছদিনা আমি দুয়োজন দেৱুদা আৰু মই শিৱসাগৰৰ মোৰ বন্ধু অনন্ত পাত্ৰৰ ঘৰলৈ গলোগৈ। তাত গৈ পেলাই কলো যে মই কালি এনেকে এটা লিখিছো। দেৱুদায়ো কলে যে ই বৰ ধুনীয়া হেৰি এটা আৰম্ভ কৰিছে, তো পাৰিলে এইটো সম্পূৰ্ণ কৰ। মই আকৌ কাগজ কলম লৈ বহিলো, হাৰমনিয়ামটো আছেই, বাকী বাদ্যযন্ত্ৰখিনি আছেই কাষত। তেতিয়া বাকীখিনি লিখি পেলাই গীতটি সম্পূৰ্ণ কৰিলো, তাতে প্ৰেক্টিচো কৰিলো, ৰিহাৰ্চেল কৰিলো, কৰি পেলাই ৰাতিলৈ পৰিৱেশন কৰিছো। আৰু প্ৰত্যেকখন অনুষ্ঠানতে খুব কেতিয়াবা দুই তিনিবাৰকে গাবলগীয়া হয় অনুৰোধ। ঠিক সেই মণি কুমাৰ মহন্ত দাদাই সেইটো লক্ষ্য কৰি আছিলে। তাৰপিছত যেতিয়া যোৰহাটৰ নতুনকে আৰম্ভ হৈছিলে এনকে প্ৰডাকশ্যন, বলিন খুৰাই মণিদাক লৈ পেলাই মোৰ হোষ্টেললৈ আহিলে। হোষ্টেলত আহি কলে যে এনেকে এনেকে আমি এটা কেছেট কৰিব লৈছো, তোমাৰ গীতটো দিবা নেকি? মই কৈছো নিদিয়াৰতো কোনো কথাই আহিব নোৱাৰে, সেইটো আৰু মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ হ'ব, যাক মই গুৰু মান মানি আহিছো তেখেতে যদি গায়। পিছদিনা তেখেতে টেপ ৰেকৰ্ডাৰ এটা লৈ আহিছে, কোনো নাছিলে সেইখিনি সময়ত হোষ্টেলত। মোৰ হোষ্টেলৰ কোঠাৰ টেবুলখনতে ঢুকিয়াই ঢুকিয়াই তালটো ৰাখি গীতটো তেনেকে ৰেকৰ্ডিং কৰি দি দিলে, আৰু এটা ডাঙৰ আশীৰ্বাদ।

0: আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটিৰ মানতে সামৰিবৰ সময় হ'ল। এই অনুষ্ঠানটিৰ শীৰ্ষ গীতৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।
1: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিলে। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 গৰাকী লোক আৰু তামিলনাডুৰ 21 গৰাকী লোক আছে। এতিয়ালৈকে 320 গৰাকী ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10 গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 গৰাকী লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 গৰাকী ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি হৈছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 গৰাকী আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 গৰাকী লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ 3য় বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলনো পৰিদৰ্শন কৰিব। ডঃ শৰ্মাই অগ্নিবীৰসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতেও মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গুৱাহাটী ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ বেছি সুবিধাজনক মহানগৰ হিচাপে গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে। চলিত বৰ্ষতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবেও আঁচনি গ্ৰহণ

0: কৰা হ'ব। আমিনগাঁৱত কালি ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। আমিনগাঁৱত শীঘ্ৰে এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন অহা বছৰ মুকলি কৰা হ'ব। প্ৰায় 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰটোত 50 মিটাৰ দৈৰ্ঘ্যৰ 9টা লেনৰ মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰ ডাইভিং পুল আছে। তদুপৰি 1309খন আসন বিশিষ্ট দৰ্শক গেলাৰীৰ সুবিধা থকা কেন্দ্ৰটোত 30 গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। অধিক ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ অধ্যক্ষতাত কালি ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ পৰিবহণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পৰিবহণ বিভাগৰ আয়ুক্ত, সচিবসহ অন্যান্য বিষয়াসকলৰ লগতে BTCৰ 5খন জিলাৰ পৰিবহণ বিষয়াসকলে প্ৰত্যক্ষভাৱে আৰু ৰাজ্যৰ আন জিলাৰ পৰিবহণ বিষয়াসকলে ভাৰ্চুৱেলি এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী চৰণ বড়োৱে কয় যে ৰাজ্য চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত 2100 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য ধাৰ্য কৰি দিয়াৰ বিপৰীতে পৰিবহণ বিভাগে 2500 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে। বৈঠকত ৰাজ্যৰ প্ৰতিখন জিলাত জিলাভিত্তিত ৰাজহ সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আমাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত ইয়াক আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পম্পা চন্দা, আনোৱাৰ আলী, মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰত আছে বিজয় দাস, দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু ষ্টুডিঅ'ত আছো মই, চয়নিকা।

0: অধ্যায়, আমার লোকপিয়ল, আমার বিকাশ।
1: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পৰাগমালা লাইভ। আগবঢ়াব মেনকা দেৱে।
3: পৰাগমালা
4: नमस्कार श्रोताओं, आप सबका परागमाला लाइव में बहुत बहुत स्वागत है। आज राष्ट्रीय खेल दिवस है। आज महान हॉकी खिलाड़ी मेजर ध्यानचंद की जयंती है। प्रस्तुत है पहला गीत फिल्म संजू से, सुखविंदर सिंह और श्रेया घोषाल की आवाज में।

0: पराग माला। पराग माला।
1: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে মেনকা দেৱে এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক স্মাৰ্ট ৰবট, মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মৃদুল হাজৰিকাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্দশ খণ্ড। ৰবট বা যন্ত্ৰমানৱে মানৱ জীৱনলৈ বহুখিনি আৰাম আৰু সুবিধা আনি দিছে। এই যন্ত্ৰসমূহক প্ৰায় সকলো ধৰণৰ কাম কৰিব পৰাকৈ সক্ষম কৰি গঢ়ি তোলা হৈছে। অৱশ্যে একমাত্ৰ চৰ্তটো হৈছে এইবিলাকত সংযোজিত ছফ্টৱেৰক উপযুক্ত কমাণ্ডেৰে সক্ৰিয় কৰি তুলিব লাগে। ৰবটক সংলগ্ন কৰা ছেন্সৰবিলাকে ৰবটটোক চৌপাশৰ পোহৰ, শব্দ বা ধ্বনি, উষ্ণতা বা তাপমান, চাপ আৰু বেগৰ মাত্ৰা নিৰূপণ কৰাত সহায় কৰে। এইবিলাকে ৰবটবোৰক সিবিলাকৰ বাবে নিৰ্ধাৰিত কাম সম্পাদন কৰাত সহায় কৰে। ছেন্সৰবিলাকৰ উপৰিও ৰবটবোৰত উৎকৃষ্টমানৰ ছেন্সৰ লগোৱা হয়। ইয়াৰ উপৰি আপোনালোকে নিশ্চয় জানে যে ৰবটৰ স্মৃতিশক্তি অত্যন্ত প্ৰখৰ। এই সকলোবোৰ উপাদানে ৰবটক বুদ্ধিমান কৰি তোলাটো পৰিলক্ষিত হয়। যি কি নহওক, এই যন্ত্ৰসমূহ অৱশ্যে স্বাভাৱিক বুদ্ধিমত্তাৰে পুষ্ট নহয় যদিও বিজ্ঞানীসকলে এইবিলাকত এনেকুৱা কিছুমান ছফ্টৱেৰ সংযোজিত কৰিছে যাতে এই যন্ত্ৰসমূহে আমাৰ মানুহৰ দৰে কাম কাজ সম্পাদন কৰিবলৈ সক্ষম হ'ব পাৰে। যিহেতু এইবিলাকৰ মগজু স্বভাৱতে কৃত্ৰিম, গতিকে ইহঁতৰ বুদ্ধিমত্তাক কোৱা হয় কৃত্ৰিম বুদ্ধিমত্তা। ৰবটে নিজৰ অভিজ্ঞতা আৰু ভুলৰ পৰা শিকিব পাৰে। সমান্তৰালভাৱে নতুন পৰিৱেশত ইহঁতে নিজকে খাপ খুৱাই ল'ব পাৰে। ৰবটবিলাকক বুদ্ধিমান বুলি কোৱাৰ ইও এটা কাৰণ, ভৱিষ্যতৰ কথা পাহৰি যাওক, আনকি বৰ্তমান কালতো আমাৰ জীৱন, আমাৰ সমাজ আৰু পাৰিপাৰ্শ্বিকতাৰ বিভিন্ন ক্ষেত্ৰত ৰবটক প্ৰয়োগ কৰা হৈছে। স্বাস্থ্যসেৱা, কৃষি আৰু শিক্ষাখণ্ডলৈ ৰবটৰ আগমন এক আশীৰ্বাদ বুলি প্ৰমাণিত হৈছে। এই খণ্ডত আমাৰ জীৱনত ৰবটৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।
1: মা, লকডাউন উঠাই লৈছে। টিভিৰ বাতৰিত দেখিছোঁ যে বিমান আৰু ৰেলসেৱা পুনৰ আৰম্ভ হৈছে। আমি দেখোন ফুৰিবলৈ ওলাই যাব পাৰোঁ এতিয়া। কিমান দিন আৰু ঘৰতে বন্দী হৈ থাকিম?
2: আমাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবেহে এই পদক্ষেপ লোৱা হৈছিল বেদিকা। এই লকডাউনে আমাক আৰু চৰকাৰক পৰিৱেশ অধ্যয়ন কৰি ইয়াৰ মোকাবিলা কৰিব পৰাকৈ সক্ষম কৰি তুলিবলৈ সুযোগ দিলে, নহয়নে বাৰু?
1: হয় মা, তুমি কোৱা কথাটি সত্য। কিন্তু এতিয়া সকলো নিষেধাজ্ঞা উঠাই লোৱা হৈছে, আমি ভেকেশ্যন এটাত যাব নোৱাৰিমনে?
2: মোৰো ক'ৰবালৈ ওলাই যাবৰ বৰ মন গৈছে, কিন্তু মই ভাবোঁ কোনো পৰ্যটনথলীৰ ফালে ওলাই যোৱাতকৈ তোমাৰ ককা আইতাৰহঁত বা বৰদেউতাৰহঁতৰ ঘৰলৈ যোৱাহে বেছি ভাল হ'ব নেকি? যোৱা প্ৰায় এটা বছৰে আমি কাকোৱেই লগ পোৱা নাই।
1: বৰদেউতা, বৰদেউতাহঁতৰ ঘৰলৈ?
2: হ'ব বাৰু, দেউতাৰাক অফিচৰ পৰা আহিবলৈ দিয়া, তেতিয়া আমি বৰদেউতাহঁতৰ ঘৰলৈ যোৱাৰ কথা পাতিম বাৰু।
1: দেউতা আহি গ'ল। দেউতা ঘৰ পালেহি মা?
3: কি হ'ল মাজনী, তোমাৰ দেখোন খুব ফূৰ্তি লাগি আছে।
1: বিশেষ কিবা এটা হ'বলৈ গৈ আছে দেউতা, তোমাক মায়ে ক'ব। প্ৰথমে তুমি কাপোৰ কানি সলাই মুখ হাত ধুই লোৱা।
3: ঠিক আছে বাৰু। স্নেহা, কোৱাচোন কি কথানো, বেদিকাইনো কিহৰ কথা কৈছে?
2: বাৰু, আচলতে কোভিডৰ নিষেধাজ্ঞাৰ মাজত ইমান দিন ঘৰৰ ভিতৰত সোমাই থাকি আমনি লাগিছে, গতিকে আমি আহমেদাবাদৰ তোমাৰ ককাইদেউৰ ঘৰলৈ এপাক যাম বুলি ভাবিছোঁ। তুমি কি ভাবা?
3: সেইটো বাৰু ঠিকেই, কিন্তু এই সময়ত যোৱাটো উচিত হ'ব জানো?
1: দেউতা প্লিজ, এতিয়া দেখোন কৰোনাৰ ভেকচিনো ওলাইছে,

0: আৰু আমি ক'ভিডৰ সকলো সাৱধানতা মানি চলিমেই, সামাজিক দূৰত্ব, চেনিটাইজেশ্যন ইত্যাদি ইত্যাদি। প্লিজ দেউতা, আমি যাওঁ, বলা না।
1: ঠিক আছে মাজনী, মই এই বিষয়ে ককাইদেউৰ সৈতে অলপ কথা পাতোঁ ৰবা।
2: হেল্ল', হাঁ হাঁ, এই বঢ়িয়া হ'ব। এই দীপিকাও তোমালোকক মিক্স কৰি আছে, কেতিয়া মানে অহাৰ কথা ভাবিছা?
1: আমি অহা সপ্তাহত যাম বুলি ভাবিছোঁ। প্ৰথমে চাই লওঁ ৰবা, ফ্লাইটৰ টিকট বা কেতিয়া মানে পোৱা যায়।
2: টিকট বুক হ'লে খবৰটো দিবা, কোনদিনা কিমান সময়ত আহিবা, মই বয়েৰাক আৰু সেই দেৱিকাক এই খবৰটো দিওঁগৈ।
0: বা কি মজা, আমি আহমেদাবাদলৈ যাম।
1: এই মোৰ লেপটপটো ক'ত বাৰু? স্নেহা, হেৰা, শুনিছা? টিকট চেক কৰিব লাগে। হৈ গ'ল, টিকট হৈ গ'ল। অহা সপ্তাহৰ 15 তাৰিখে ফ্লাইটৰ সময় দিনৰ 2 বজা।

0: ককাইদেউ নমস্কাৰ। এই নবৌ আৰু দেৱিকা ক'ত?
1: নমস্কাৰ নমস্কাৰ, দুয়োজনে আছে, এই কাষৰ কোঠাটোতে আছে। আহা, যাত্ৰা কেনে হ'ল?
2: যাত্ৰা আমাৰ কষ্টকৰ আছিল। মাস্ক পিন্ধি আমি সম্পূৰ্ণ দুঘণ্টা প্লেনত বহি থাকিলোঁ আৰু তাৰপিছত টেক্সি। সঁচাকৈয়ে বৰ কঠিন যাত্ৰা আছিল। কোভিডে সঁচাকৈ বৰ কষ্ট দিলে দেই।
1: পিছে মইনা, এইবিলাকৰ প্ৰয়োজন আছিল? মাস্ক পিন্ধা, 6 ফুটৰ সামাজিক দূৰত্ব বৰ্তাই ৰখা, চাবোনেৰে হাত মুখ ধোৱা, এইবিলাকৰ খুবেই প্ৰয়োজন।
3: আহ, যাবলৈ দিয়া দেউতা, এইবোৰ গোটেই বছৰটোতে এই দুই শব্দ কিমান যে শুনিলোঁ, কৰোনা আৰু কোভিড, মই পাগল হৈ যাম। এতিয়া বেদিকা আহি পাইছে, আমাৰ কলনীৰ মোৰ বন্ধু প্ৰিন্স আৰু জাহ্নৱীও আছে, আমি সকলোৱে এতিয়া খেলিবলৈ যাম। বেদিকা, আজি সন্ধিয়া আমি কংকৰীয়া হ্ৰদৰ ফালে যাম, ওলাবা, খুব আনন্দ হ'ব।
2: নহয় দেৱিকা বা, আমি তালৈ এতিয়ালৈকে 3 বাৰ গ'লোঁ, বেলেগ ঠাইলৈ যাওঁ বোলা।
3: কলৈনো যাবা, সেইবিলাক ঠাইলৈ কিমানবাৰ গৈছোঁ তাৰ হিচাপ নাই। তোমালোকে ৰবটিক গেলেৰীৰ বিষয়ে বাৰু শুনিছানে? আহমেদাবাদৰ গুজৰাট ছায়েন্স গেলেৰীত এই অনন্য গেলেৰীটো আছে। মই ইউটিউবত অলপতে এই ঠাইৰ ভিডিঅ' এটা দেখিছিলোঁ।
2: অ' হয়তো, মোৰ মনত পৰিছে, মোৰ বন্ধু মনুৱে এই বিষয়ে মোক কৈছিল। মই তালৈ কেতিয়াও যোৱা নাই। ঠিক আছে, তালৈকে যাম।
1: হা হা, তেতিয়াহ'লে আমি তালৈকে যাম বোলা, দ্য ৰবটিক গেলেৰী। আগেয়ে দিনৰ আহাৰ খাই লওঁ, তাৰপিছত তালৈকে যাত্ৰা কৰিম। তেতিয়াহ'লে বোলা মইনাহঁত, যাওঁ বোলা, লগত পানীৰ বটল ল'বলৈ নাপাহৰিবা কিন্তু।
3: ঠিক আছে দেউতা, আমি ৰেডি।
2: কি যে ধুনীয়া ঠাই, চোৱাচোন দেৱিকা বা, কিমান যে ডাঙৰ ৰবট এইটো।
1: এই ৰবটটো প্ৰায় 25 ফুট ওখ। সেয়াই নহয়, এইপিনে চোৱাচোন, চোৱা, হ'বা, বেটাৰীৰে চলা গাড়ীৰ এখন ট্ৰাক, এই যাদুঘৰৰ চাৰিওফালে ই চলে। বোলা আমি সোমাংগৈ।
4: সকলোকে ৰবট গেলেৰীলৈ স্বাগতম।
3: বাহ, চোৱা, ৰিচেপশ্যন কাউণ্টাৰত ৰবট এটা আছে।
2: এই ৰবটটোৱে প্ৰতিজন অতিথিক তথ্যৰ যোগান ধৰে, কি মজা লাগিছে।
4: গুড আফটাৰনুন সকলোলৈকে, মোৰ অতিথ্য ৰবটে আপোনালোকক গাইড কৰি সকলো দেখুৱাই দিব।
5: গুড।

0: যাদুঘৰটোৰ বিষয়ে কিবা প্ৰশ্ন থাকিলে মোক সুধিব পাৰিব। আপোনালোক যাদুঘৰটো চোৱাৰ বাবে সাজু হৈছেনে?
1: হয়।
0: গতিকে আহক আমি যাওঁ। হওক, প্ৰথমতে আপোনালোকে গেলেৰীৰ একাষে

0: প্ৰতিমাও তৈয়াৰ কৰিব পাৰিব। আধা ঘণ্টাৰ ভিতৰতে এই ঠাইতে লগ হৈ আমি যাত্ৰা আৰম্ভ কৰিম।
1: আমি আহিলো মিষ্টাৰ ৰবট গাইড, এতিয়া আমাক কি দেখুৱাব?
2: দুঃখিত, কিন্তু পৱন মহোদয় এতিয়াও অহা নাই। সকলো উপস্থিত নাথাকিলে মই মোৰ পিছৰ যাত্ৰা আৰম্ভ কৰিব নোৱাৰিম।
3: এতিয়া পৱন আকৌ ক'লৈ গ'ল? তেওঁতো ইয়াতে আছিল, মোৰ ওচৰত 3D ইমেজ নিৰ্মাণত ব্যস্ত আছিল।
1: আহ দেউতা, তুমি ক'লৈ গৈছিলা? আমিতো মনেই কৰা নাছিলো, কিন্তু আমাৰ এই ৰবট গাইডে ক'লে যে তুমি গ্ৰুপত নাই।
4: আচলতে মই ৱাশ্ৰুমলৈ গৈছিলো মাজনী, ভাবিছিলো কিছু সময় আছে চাগে।
0: আমি আৰম্ভ কৰিব পাৰোনে?
2: উত্তম, এইটো এটা ভাল কথা যে এতিয়া আৰু আমি ল'ৰা ছোৱালীহঁতক চকু দিব নালাগে, ৰবটেই চাব।

0: ইয়াৰ বুৰঞ্জী উদাহৰণ হিচাপে প্ৰথম ৰবট কোনটোনো আছিল, কেনেকৈ ৰবট আগবাঢ়ি গ'ল ইত্যাদি।
1: সঁচাকৈ চোৱাচোন, বহুতো ৰবটক সেয়া প্ৰদৰ্শন কৰা হৈছে। স্পৰ্টছ ৰবট, স্পেচ ৰবট, ৰেস্কিউ ৰবট, মিলিটাৰী ৰবট, মাইক্ৰনেনো ৰবট, কৃষি আৰু উদ্যোগত ব্যৱহাৰ হোৱা ৰবট।
2: বাস্তৱিকতে এইখন হৈছে আশ্চৰ্যজনক ৰবটৰ জগত।
1: বিধিকা, এইফালে চোৱা, এই ৰবটবিলাকে কেনেকৈ ইটোৱে সিটোৱে মল্লযুদ্ধত লিপ্ত হৈছে।
2: তুমি আগবাঢ়া আৰু ৰবটৰ মল্লযুঁজ উপভোগ কৰাগৈ। মই পিছে সিহঁতে টেনিছ খেলি থকা ঠাইলৈ যাওঁগৈ।
3: বেদিকা, দেৱিকা, চোৱা চোৱা, ৰবট পেটছ, কুকুৰ আৰু মেকুৰী ৰবটবিলাকক একেবাৰে জীৱন্ত যেন লাগিছে, নহয়নে বাৰু? কিন্তু এইবিলাকতো সকলো ৰবটেই। সেয়া কিহৰ শব্দ?
4: এই ৰবটটোক চোৱাচোন, কেনেকৈ শিলৰ মজিয়াত খোজকাঢ়ি আছে, বোধহয় সেইবাবে শব্দ হৈছে।
2: দেউতা, ৰবটবিলাক বুদ্ধিমান, সিহঁতে যিকোনো ভূপৃষ্ঠতে আগুৱাই যাব পাৰে, সমান অসমান সকলোতে।
5: ৰবট বৰ উপযোগীও, সংকট বা জৰুৰী কালতো আমি ইহঁতক প্ৰয়োগ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে ধৰা কিবা বস্তু বা কোনো ব্যক্তি হেৰাই গ'ল, তেতিয়া সেই সামগ্ৰী বা মানুহজনক বিচাৰি উলিয়াব পাৰে ৰবটে, যাক কোৱা হয় ৰেস্কিউ অপাৰেশ্যন।
4: অনুসন্ধান আৰু উদ্ধাৰ একেবাৰে সত্য। সেইফালে চোৱা,
1: বাপৰে, এই ৰবটটোৱে নাচি আছে আৰু সেইটোৱে দেখোন গীত জুৰিছে। সঁচাকৈয়ে আমোদজনক দেই।
6: হয় হয়, ৰবটৰ জগতখন অনন্য আৰু অতুলনীয়। ব'লা আমি ইণ্ডিবট গেলেৰীলৈ যাওঁ, য'ত আমাৰ ভাৰতত নিৰ্মিত ৰবটক প্ৰদৰ্শিত কৰা হয়।
1: নিশ্চয় নিশ্চয়, ব'লা সকলো তালৈকে যাওঁগৈ।
6: মিষ্টাৰ ৰবট, আমি নিশ্চয়কৈ সমগ্ৰ গেলেৰীটোৱে ইতিমধ্যে চালোঁ, আপুনি কি কয়?
0: বাস্তৱিকতে মহোদয়া, আমি সমগ্ৰ গেলেৰীৰ যাত্ৰা সম্পন্ন কৰিলোঁ।
1: কিন্তু মোৰ আৰু জানিবলৈ থাকি গ'ল যেন লাগিছে।
0: কোনো চিন্তা নাই মহোদয়, আমাৰ শেষ যাত্ৰা হ'ব ৰবট কাফেলৈ। আপোনালোকে ৰবট ৰান্ধনীয়ে তৈয়াৰ কৰা আৰু ৰবট বেয়াৰাই পৰিৱেশন কৰা খাদ্য খাবলৈ পাব।
2: বাহ, বঢ়িয়া হ'ব, কাফেত সকলো কাম ৰবটেই কৰিব, বঢ়িয়া ৰবট ৰান্ধনী আৰু ৰবট পৰিৱেশনকাৰী।
0: গতিকে অভ্যাগতসকল।

0: ফল আপোনালোকে এতিয়া ডিনাৰৰ অৰ্ডাৰ দিব পাৰে, নিশ্চয় উপাদেয় হ'ব। আশা কৰোঁ ৰবট গেলেৰী আৰু ৰবট কেফে আপোনালোকে ভালদৰে উপভোগ কৰিলে। মোৰ কাম এতিয়া শেষ। ইয়ালৈ অহাৰ বাবে আৰু আপোনালোকক সেৱা কৰিবলৈ সুবিধা দিয়াৰ বাবে আপোনালোকক ধন্যবাদ।
1: ধন্যবাদ, বহু ধন্যবাদ, ধন্যবাদ।
2: ৰবট যাদুঘৰটো ইমানেই ভাল লাগিল যে মনৰ পৰা আঁতৰাই নাই। মই ভাবিবই পৰা নাই যে কেনেকৈ ৰবটক আমি ইমান উন্নত কৰি আমি নিজে নোৱাৰা কামবিলাক সিহঁতৰ দ্বাৰা সম্পাদন কৰিবলৈ সক্ষম হ'লো।
1: তুমি সঠিক কথাই কৈছা মা। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বিভিন্ন সা সামগ্ৰী ৰবটৰ সহায়ত নিৰ্মাণ কৰা হয়। ইয়াৰ দ্বাৰা সময় আৰু অৰ্থৰ অপচয় ৰোধ কৰাত সহায়ক হৈছে, মানে মিতব্যয়ী হ'ব পৰা হৈছে।
2: সঁচাকৈয়ে, আৰু আমি একেবোৰ বিৰক্তিদায়ক কামকে বাৰে বাৰে কৰি থাকিবলৈও টান পাওঁ। কিন্তু চোৱাচোন, ৰবটবিলাকে ক্লান্ত নোহোৱাকৈ, আনকি জিৰণি নোলোৱাকৈ কেনেকৈ নিজৰ কাম কৰি থাকিব পাৰে?
3: ৰবটে আমাৰ জীৱনৰ বহু কাম সহজ সাধ্য কৰি তুলিছে আৰু আমাৰ সুবিধা অনুযায়ী কৰ্ম সম্পাদন কৰিছে।
4: ৰবটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰিব পৰাটো তোমালোকৰ বাবে খুব ভাল কথা। কিন্তু তোমালোকে জানানে বাৰু, ৰবটে যে স্বাস্থ্যসেৱা ক্ষেত্ৰখনলৈ বিপ্লৱ আনিছে?
1: হয় দেউতা, আমি যাদুঘৰত কিছুমান ৰবট দেখিছিলোঁ যিবিলাকক চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰা হয়।
5: কিন্তু তোমালোকে জানানে, ৰবটক শৈল আৰু ফেঁসৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। এইবিলাকক মাইক্ৰ' ৰবট বা নেনো ৰবট বুলি কোৱা হয়।
1: মই প্ৰথমবাৰৰ বাবে এই নেনো ৰবটৰ কথা শুনিছোঁ। কেনেকৈ বাৰু ইহঁতক চিকিৎসা বিজ্ঞানত প্ৰয়োগ কৰা হয়?
5: যেনেকৈ আমি ৰবট যাদুঘৰলৈ গৈ নিজৰ লক্ষ্যস্থান বিচাৰি উলিয়ালোঁ, এই নেনো ৰবটবিলাকেও আমাৰ শৰীৰত বিচৰণ কৰি সিহঁতৰ লক্ষ্যস্থানত উপনীত হয়। এতিয়া বোধহয় তোমালোকে ভাবিছা কি কাৰণে এই ৰবটবোৰক মানৱ শৰীৰলৈ সুমুৱাই দিয়া হয়, নহয়নে?
1: হয় হয়।
5: চিকিৎসাৰ কাৰণে শৰীৰৰ নিৰ্ধাৰিত অংশলৈ দৰৱ কঢ়িয়াই নিয়া অথবা ৰোগাগ্ৰস্ত অংশত ঔষধ প্ৰয়োগ কৰা, এইবিলাক কামত। এই কামৰ কাৰণেই নেনো ৰবটসমূহক নিৰ্মাণ কৰি তোলা হৈছে। যেনে ধৰা পিল কেম, ই এটা নেনো কেমেৰা ব্যৱহাৰ কৰে। তাৰপিছত আহে ঔষধৰ মাত্ৰা নিৰূপিত পিলসমূহ আৰু স্মাৰ্ট চেন্সৰ কেপচুল, যিবিলাক হৈছে চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰা বা প্ৰয়োগ কৰা স্মাৰ্ট পিলৰ উদাহৰণ। কৰ্কট ৰোগৰ নিচিনা মাৰাত্মক ৰোগৰ চিকিৎসাৰ বাবে নেনো ৰবটক ব্যৱহাৰ কৰা হয়।
1: এই নেনো ৰবটবিলাকক যেতিয়া মানৱ শৰীৰত সুমুৱাই দিয়া হয়, তেতিয়া তাৰ পাৰ্শ্বক্ৰিয়া নহ'বনে বাৰু?
5: নহয় নহয়, একেবাৰে নহয়। এয়া ক্লিনিকেলি অৰ্থাৎ চিকিৎসাগতভাৱে আৰু মেডিকেলি বা স্বাস্থ্যগতভাৱে সম্পূৰ্ণভাৱে সুৰক্ষিত পদ্ধতি।
1: বৰদেউতা, আপুনি কৈছিলে নেনো ৰবটক কৰ্কটৰ দৰে ভয়াৱহ বেমাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কেনেকৈ এয়া কৰা হয় বাৰু?
5: তোমাৰ মাৰা ইয়াৰ উত্তৰ দিব পাৰিব, কিয়নো তেওঁৰ বান্ধৱী ছাতি এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ। ডক্টৰ ছাতিয়ে কেঞ্চাৰ থেৰাপীত ব্যৱহাৰ হোৱা অত্যুৎকৃষ্ট প্ৰযুক্তিৰ বিকাশৰ কথা প্ৰায়ে তোমাৰ মাৰাক কৈ থাকে, নহয়নে মালতী?
3: ঠিকেই কৈছা। ডক্টৰ স্বাতীৰ পৰা সময়ে সময়ে কৰ্কট ৰোগৰ চিকিৎসা আৰু সংশ্লিষ্ট গৱেষণা তথা অনুসন্ধানৰ শেহতীয়া তথ্যবোৰ মই পাই থাকোঁ। তেওঁ মোক কৈছিল যে শৰীৰত সুমুৱাই দিয়া নেনো ৰবটবিলাকে কৰ্কট ৰোগগ্ৰস্ত শৰীৰৰ কোষে প্ৰদৰ্শিত কৰা বিশেষ ধৰণৰ প্ৰটিনক চিনাক্ত কৰি উলিয়ায়। তাৰ পাছত সেই ৰবটবিলাকে তেজ গোট মৰা এনজাইম অৰিডিঅ' কোষবিলাকলৈ ৰক্ত চলাচল বন্ধ কৰি দিয়ে, মানে কৰ্কট আক্ৰান্ত কোষবিলাকে ৰক্তৰ যোগান নাপায়, ফলস্বৰূপে কৰ্কট কোষবিলাক মৰি যায়। যিহেতু পদ্ধতিটো কেৱল কৰ্কট ৰোগাক্ৰান্ত কোষবিলাককহে লক্ষ্য কৰি লোৱা হয়, কাষৰ পাজৰৰ সুস্থ কোষবিলাকৰ কোনো ক্ষতি নহয়।
1: বৰ্মা, শল্য চিকিৎসাটো নেনো ৰবটক ব্যৱহাৰ কৰা হয় নেকি?
6: হয় বেদিকা, কিছুমান ৰবটক এনে এটা চানিকিত নিৰ্মাণ কৰা হৈছে যে ইহঁতে অস্ত্ৰোপচাৰ কেন্দ্ৰত শল্য চিকিৎসকক সংগ দিয়ে আৰু অপাৰেশ্যনৰ সময়ত চিকিৎসকক সহায় কৰে।
3: চকুৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত মাইক্ৰ' ৰবট ইনজেকশ্যন ব্যৱহাৰ কৰা হয়। মানৱ অক্ষিত এইবোৰ সুমুৱাই দিয়া হয়। চিকিৎসকে সিহঁতৰ মাজত, মানে এই মাইক্ৰ' ৰবটবোৰত, এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি

0: কৰে যাতে অস্ত্রোপ্রচার কৰিব পৰা যায়। আৰু তোমালোকে জানানে, শরীরের রক্তবাহী নলিকার ব্লকেজ আঁতৰোৱাটো রবটক ব্যবহাৰ কৰা হয়।
1: সচাই নে? কেনেকৈ বাৰু?
0: মানৱ শৰীৰত নেনো ৰবট সুমুৱাই ৰক্তবাহী ধমনী পৰিষ্কাৰ কৰা হয় আৰু এই পদ্ধতিৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰা হয়।
1: এয়া এটা চমৎকাৰতকৈ কোনো গুণে কম নহয়। আচৰিত, প্ৰযুক্তিবিদ্যাৰ দ্বাৰা আমাৰ ইমান লাভ হৈছে আৰু স্বাস্থ্যৱান হিচাপে জীয়াই থাকিবলৈ আমাক কিমান যে সহায় কৰিছে, নহয়নে? স্বাস্থ্যখণ্ডৰ বাহিৰেও ৰবটক বহুলভাৱে প্ৰয়োগ কৰা হয় ঔদ্যোগিক ক্ষেত্ৰত। আজি কিছুদিনৰ আগেয়ে দেউতাই কৈছিল যে তেওঁলোকৰ কাৰখানাৰ বাবে কিছুমান ৰবট ক্ৰয় কৰা হৈছে। সেইবোৰ মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে সেইবিলাকে বোলে কামত লাগি গৈছে।
2: ঠিকেই মাজনী, তোমাৰ কথা সত্য। বিভিন্ন উদ্যোগে ৰবটক বহুলভাৱে প্ৰয়োগ কৰিবলৈ লৈছে। আমাৰ নিৰ্মাণ উদ্যোগটোৰ কথাই কওঁ, আমাৰ কিছুমান কাম কাজত শ্ৰমিক দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছিল, আনকি আঘাতপ্ৰাপ্তও হৈছিল। ফলস্বৰূপে আমাৰ শ্ৰমিকসকলে তেনেধৰণৰ কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়া আমাৰ ফেক্টৰীৰ মুখ্য কাৰ্যবাহী বিষয়াই কিছুমান বিশেষভাৱে নিৰ্মিত আৰু প্ৰগ্ৰেম কৰা ৰবটক কামত লগালে। এই ৰবটবিলাকে সেই সংকটপূৰ্ণ কামবোৰ কৰিবলৈ ল'লে। এজন ছুপাৰভাইজাৰ ৰিমটৰ দ্বাৰা সিহঁতক নিয়ন্ত্ৰণ কৰা হ'ল। আৰু তোমালোকে শুনি ভাল পাবা যে এই ৰবটবিলাকৰ কাৰণেই আমাৰ কোম্পানীয়ে উৎপাদনৰ ক্ষেত্ৰত বিকাশৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে।
3: এইটো এটা অত্যন্ত ভাল খবৰ পৱন। মোৰ ক'ৰবাত পঢ়া মনত আছে যে কৃষি কাৰ্যত ব্যৱহাৰ কৰা ৰবটৰ বাবেই কৃষি উৎপাদন বৃদ্ধি পাইছে। প্ৰতিটো পদক্ষেপতে ৰবটে কৃষকক সহায় কৰিছে, শস্যৰ বীজ ৰোপণ কৰাৰ পৰা চপোৱালৈকে।
0: আৰু ঘৰুৱা কাম কাজতো আজিকালি ৰবট ব্যৱহাৰ কৰা হয়। একেবাৰে ড্ৰয়িং ৰুমৰ চাফ চিকুণ কৰা আৰু চুইমিং পুলৰ পৰা ঘৰুৱা বাগিচাৰ বন কটা কামলৈকে। অকল এয়াই নহয়, ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ পৰিচৰ্যাতো ৰবটে সহায় কৰে। এইবিলাকৰ ভিতৰত আছে সময়মতে তেওঁলোকক খাদ্য আৰু ঔষধৰ যোগান ধৰা ইত্যাদি। বিশেষকৈ পাৰ্কিনছন, ডিমেনছিয়া আৰু আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত ৰবট এক আশীৰ্বাদ স্বৰূপ।
1: মই ভাবোঁ আমাৰ বয়োজ্যেষ্ঠসকলেই একমাত্ৰ অসহায় আৰু সেইবাবেই তেওঁলোকে ৰবটৰ সহায় ল'বলৈ বাধ্য হৈ পৰিছে। মানে আমাৰ ককা আইতাহঁত আমাৰ লগতেইটো থাকিব, নহয়নে? আৰু আমি তেওঁলোকৰ ভাল যত্ন ল'ম।
3: খুব ভাল কথা কৈছা বেদিকা। আমাৰ জ্যেষ্ঠসকলক আমি ভাল পাব লাগিব, যত্ন ল'ব লাগিব আৰু শুশ্ৰূষা কৰিব লাগিব। তোমালোক ল'ৰা ছোৱালীহঁতৰ পৰা আমি এয়াই আশা কৰোঁ।
2: তোমালোক ল'ৰা ছোৱালীহঁতে এটা কথা জানানে বাৰু, যে মহাকাশ অভিযানত বহুলভাৱে ৰবটক প্ৰয়োগ কৰা হয়?
1: নাজানো দেউতা, কোৱা না।
2: শুনা তেনেহ'লে, তোমালোকে নিশ্চয় জানা যে অন্তৰীক্ষ আৰু ব্ৰহ্মাণ্ডৰ কোনো সীমা নাই, অসীম। আমি ইয়াৰ বিষয়ে এতিয়ালৈকে যিখিনি জ্ঞান আহৰণ কৰিছোঁ সেয়া তেনেই নগণ্য। মহাকাশৰ বহু ৰহস্য উদ্ঘাটন কাৰ্যত ৰবটে আমাক সহায় কৰি আছে। মহাকাশ গৱেষণা কাৰ্যত মানুহতকৈ ৰবট বেছি উপযোগী। মহাকাশযান যেনে সৌজাৰ্ণাৰ আৰু কিউৰিয়চিটি মাৰ্চ ৰোভাৰ আদি ছেমি অট'মেটেড মোবাইল ৰবটে মহাকাশত কাম কৰি আছে। যদিওবা এইবিলাকে মহাকাশত কাম কৰি আছে, তথাপি এইবিলাকৰ ৰিম'ট কণ্ট্ৰল কিন্তু পৃথিৱীৰ মানুহৰ হাতত।
4: আমি কালি ৰবট যাদুঘৰত তেনে কিছুমান স্পেচ ৰবটৰ চানেকি দেখিছিলোঁ।
1: চন্দ্ৰযান টুৰ ৰোভাৰ প্ৰজ্ঞানৰ কথা মনত আছে? 2019 চনৰ আগষ্ট মাহত ভাৰতৰ চন্দ্ৰ অভিযানৰ অংশ হিচাপে মহাকাশলৈ পঠিওৱা হৈছিল। চন্দ্ৰপৃষ্ঠত ই অৱতৰণ কৰি সংকেত পঠিওৱাৰ কথা আছিল।
4: ঠিক কথা, প্ৰজ্ঞান নামৰ লুনাৰ ৰভাৰখনৰ কথা মোৰ মনত আছে।
1: শুনা, প্ৰজ্ঞান আচলতে এটা ৰবট আছিল। ভাৰতৰ পৰাই ইয়াক নিয়ন্ত্ৰণ কৰা হৈছিল। দুৰ্ভাগ্যবশতঃ চন্দ্ৰযান টুৰ অৱতৰণ ধীৰে ধীৰে নহ'ল আৰু প্ৰজ্ঞানৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিল।
2: বাৰু সেয়া যি কি নহওক, চন্দ্ৰযান টুত প্ৰয়োগ কৰা আমাৰ স্থানীয় প্ৰযুক্তিবিদ্যা আমাৰ দেশৰ বিজ্ঞান বিকাশ যাত্ৰাৰ এক বৃহৎ পদক্ষেপ।
3: একেবাৰে সঁচা কথা।
2: তোমালোক ল'ৰা ছোৱালীহঁতে বাৰু ড্ৰোনৰ কথা শুনিছানে?
4: হয় খুৰা, ই বায়ুমণ্ডলত উৰি ফুৰে আৰু ভূমিৰ পৰা ইয়াক নিয়ন্ত্ৰণ কৰা হয় ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা, নহয়নে?
1: তুমি ঠিকেই কৈছা দেউতা। কোভিড সংকটৰ সময়ত এই ড্ৰোনেৰে ঘৰ আৰু অট্টালিকাসমূহ চেনিটাইজ কৰা হৈছিল।
2: তোমালোক দুয়ো ঠিকে পৰ্যবেক্ষণ কৰিছা দেই। আচলতে ড্ৰোনবিলাকো এক প্ৰকাৰৰ ৰবটেই, যিবিলাকক বিশেষকৈ যুদ্ধক্ষেত্ৰত প্ৰয়োগ কৰা হয়। বহু দূৰৈৰ পৰা ইহঁতে শত্ৰুপক্ষক চিনাক্ত কৰি লক্ষ্য কৰি ল'ব পাৰে। যুদ্ধত আহত সৈনিকৰ উদ্ধাৰ কাৰ্যতো ড্ৰোনক ব্যৱহাৰ কৰা হয়। আজিকালি বিজ্ঞানীসকলে ৰবট ছাবমেৰিনো নিৰ্মাণ কৰিছে, তোমালোকে এই বিষয়ে জানা?

0: আমি এই কথাও অস্বীকাৰ কৰিব নোৱাৰোঁ যে ৰবটে আমাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে। এই ৰবট বিজ্ঞানে সমাগত সময়ৰ আকাৰ নিৰ্ণয় কৰিব।
1: খুৰীদেউ, ৰবটে কেনেধৰণৰ পৰিৱৰ্তন আনিব বুলি আপুনি ভাবে?
0: ৰবটৰ অগ্ৰসৰৰ কাহিনী এটা বৰ আকৰ্ষণীয় কাহিনী। মানৱাকৃতিৰ ৰবটৰ শ্ৰেণীত পাঠদানৰ সময়ত স্বতন্ত্ৰ ৰবটক এজন ছাত্ৰৰ মানসিক আৰু বৌদ্ধিক ক্ষমতা অনুসাৰে ব্যৱহাৰ কৰা হ'ব পাৰে, যাৰ দ্বাৰা ছাত্ৰ বা শিশুক শিক্ষাদান কৰিব পৰা যাব। অৰ্থাৎ ৰবটেই শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'বগৈ। এই ৰবটে শুনিব আৰু পাঠদান কৰিব। কেৱল সেয়াই নহয়, ভৱিষ্যতত ৰবটে আমাৰ সৈতে বাৰ্তালাপো কৰিব। আমাৰ ব্যৱসায় আৰু কাৰ্যালয়ৰ কাম কাজৰ গতিবিধি সম্পৰ্কেও শেহতীয়া তথ্যৰ যোগান ধৰিব। তেওঁলোকে আমাক পৰামৰ্শও দিব। ভৱিষ্যতৰ বুদ্ধিমান ৰবটে স্বাস্থ্য সেৱাখণ্ডত এটা বৰ ডাঙৰ ভূমিকা পালন কৰিব। ৰোগীৰ সৈতে কথা বতৰা পাতি ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ব্যৱস্থাও কৰিব।
2: মা, মই টিভিত দেখিছোঁ যে ভৱিষ্যতে আমি স্বয়ংচালিত মটৰ গাড়ীও পাম যাক ৰবটে নিয়ন্ত্ৰণ কৰিব।
0: হয় বেদিকা, তুমি একেবাৰে সত্য কথা কৈছা। ৰবট নিয়ন্ত্ৰিত স্বয়ংচালিত গাড়ী আমি ভৱিষ্যতত দেখিম নিশ্চয়। পৰিবহণ ব্যৱস্থাৰ ই আমূল পৰিৱৰ্তন সাধিব।
1: কিন্তু ইয়াৰ ফলত কিছুমান মটৰ চালকে চাকৰি নেহেৰুৱাবনে? সিহঁত দেখোন নিবনুৱা হৈ পৰিব।
0: মুঠেও নহয়, প্ৰযুক্তিবিদ্যা আৰু ৰবট বিজ্ঞানে নিবনুৱা সমস্যাৰ সৃষ্টি নকৰে, বৰং ইহঁতে নিয়োগৰ নতুন নতুন সুযোগৰহে সৃষ্টি কৰিব। প্ৰযুক্তিবিদ্যাৰ দিনে দিনে দ্ৰুত পৰিৱৰ্তন ঘটিছে। ভৱিষ্যতে কৰ্ম পদ্ধতি সলনি হ'ব আৰু এই ৰবটিক্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নৱপ্ৰযুক্তি বিজ্ঞানৰ দ্বাৰা কিন্তু চাকৰি নেহেৰুৱায়।
3: এয়া এক মহান তথ্য স্নেহা। আচলতে মানুহে ৰবটিক্সৰ বিষয়ে ভালদৰে এতিয়াও জনা নাই, বিশেষকৈ বুদ্ধিমান ৰবটৰ বিষয়ে।
4: তথাপিও এনেকুৱা সম্ভাৱনাৰ বিষয়ে আমি সজাগ হৈ থাকিব লাগিব। নৱপ্ৰজন্মৰ বাবে ই অধিক প্ৰযোজ্য হৈ পৰিব। এই প্ৰযুক্তিৰ বিষয়ে তেওঁলোকে ভালদৰে জানি লোৱা উচিত বুলি মই ভাবোঁ।
3: একেবাৰে সত্য কথা। ল'ৰা ছোৱালীহঁতে এইটো প্ৰতিখন সমাজৰ ভৱিষ্যত, আমাৰ দেশৰ ভৱিষ্যত। আকৌ ৰবটৰ বাহিৰে আমি ভৱিষ্যতৰ কথা কল্পনাও কৰিব নোৱাৰোঁ, নহয়নে?
0: বাৰু বোলা, এতিয়া আমি নৰ্মদা নদীৰ ওপৰত থকা ষ্টেচু অৱ ইউনিটি চাবলৈ সাজু হওঁ।
5: অঁ ঠিকেই, কথা পাতি থাকোঁতে সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ।
6: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্দশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল পৰিণীতা শইকীয়া, ঋতুপৰ্ণ দাস, গীতা চহৰীয়া, প্ৰবাল কুমাৰ শৰ্মা, লভিতা ডেকা আৰু কৃতাঞ্জলি বৰ্মন। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই, প্ৰযোজনা সহযোগী কৃতাঞ্জলি বৰ্মন। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, আছাম ৰেজিমেণ্ট কেন্দ্ৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্বিলঙলৈ ৰাওনা, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি, আৰু আকাশবাণীৰ মন কী বাতত কাইলৈ প্ৰধানমন্ত্ৰীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে চিটুৱানত 233, নৱালপৰাচী পূবত 158, গোৰ্খাত 48, নৱালপৰাচী পশ্চিমত 47, ধাডিঙত 45, নোৱাকোটাত 41, টানাহুনত 31 আৰু ৰাছুৱাত 13টা মৃতদেহ উদ্ধাৰ কৰিছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰীজয়ছোৱালে জনায় যে নেপালৰ ত্ৰিশুলি 1 জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে। বিদেশ মন্ত্ৰালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 24 ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 9111230888718, 9111230888719 আৰু 9111230121113 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919 হোৱাটছএপ নম্বৰ আৰু ছিটুৱেশ্যন ৰুম @mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু অসমৰ বেজৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছে। আছাম ৰেজিমেণ্ট কেন্দ্ৰৰ বিশেষ আমন্ত্ৰণ মৰ্মে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শ্বিলঙলৈ ৰাওনা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই অগ্নিবীৰসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষা

স্থানৰ মুৰববীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বজালী জিলাৰ বিছানকুচি গাঁৱৰ উদ্যোগী যুৱক সমৰেন্দ্ৰ শৰ্মাই নিত্যানন্দ অঞ্চলত গঢ়ি তোলা দুগ্ধ প্ৰক্ৰিয়াকৰণ উদ্যোগত নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। দুগ্ধ প্ৰক্ৰিয়াকৰণৰ পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে ভাপ ইঞ্জিনৰ সহায়ত বহু পৰিমাণৰ গাখীৰ গৰম কৰিব পৰা পদ্ধতি ব্যৱহাৰ কৰি যুৱকজনে বহু সময় ৰাহি কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ দুগ্ধজাত সামগ্ৰী উৎপাদন কৰি আহিছে। যুৱকজনে জনোৱা মতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ সময়ত উৎপাদন প্ৰক্ৰিয়াত গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বিকল্প ব্যৱস্থা গ্ৰহণৰ জৰিয়তে তেওঁ উপকৃত হৈছে। সমৰেন্দ্ৰ শৰ্মাই বজালী জিলাত উৎপাদিত গাখীৰৰ উচিত মূল্য নিশ্চিত কৰাৰ উপৰি দুগ্ধ খেতিয়কসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে 2022 চনত দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপন কৰে। বৰ্তমান এই প্ৰক্ৰিয়াকৰণ গোটত কাঠেৰে চলোৱা ষ্টীম বইলাৰ, ষ্টীম কেটলি, দৈ ইনকিউবেটৰকে ধৰি বিভিন্ন প্ৰকাৰৰ দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা সঁজুলি আছে। উদ্যোগটোৰ জৰিয়তে বৰ্তমান 22 গৰাকী লোকক প্ৰত্যক্ষ সংস্থাপনৰ সুযোগ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচান্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈও শুভেচ্ছা জনায়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই এই দিৱস উপলক্ষে নতুন দিল্লীত কিংবদন্তী হকী খেলুৱৈগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিয়াৰ লক্ষ্যৰে দেশজুৰি 1 আৱাৰ অন দ্য প্লেয়িং ফিল্ড শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত এটা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। স্থানীয় লোকে জুই নিৰ্বাপণৰ চেষ্টা চলায় যদিও জুয়ে নিমিষতে প্ৰতিষ্ঠানটোৰ সকলো সা সামগ্ৰী ভস্মীভূত কৰে। আন আন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হোৱাৰ পূৰ্বেই অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সমৰ্থ হয়। শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি আৰোহণ আঁচনিৰ অধীনত জ্ঞান অন্বেষণমূলক ভ্ৰমণলৈ অহা চলিত বৰ্ষৰ চতুৰ্থটো গোটৰ শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ গুৱাহাটীৰ IITকে ধৰি মহানগৰৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠান ভ্ৰমণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰা অভিজ্ঞতাৰ বিষয়েও আলোচনা কৰে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ 267গৰাকী মেধাৱী শিক্ষাৰ্থীৰ চতুৰ্থটো গোটৰ জ্ঞান অন্বেষণমূলক ভ্ৰমণৰ আজি সামৰণি পৰিব। আৰোহণ আঁচনিৰ জৰিয়তে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বৃত্তিমূলক পৰামৰ্শ, জ্ঞান অন্বেষণমূলক ভ্ৰমণৰ সুযোগ আৰু মেণ্টৰশ্বিপৰ সুবিধা প্ৰদানৰ জৰিয়তে শৈক্ষিক উত্তৰণৰ পথত সঠিক দিক নিৰ্দেশনা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণৰ জৰিয়তে শিক্ষাৰ্থীসকলে নতুন জ্ঞান, অভিজ্ঞতা আৰু সম্ভাৱনাৰ সৈতে পৰিচিত হৈ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসী হৈ উঠিব বুলি আশা কৰা হৈছে। ধুবুৰী আৰু ফুলবাৰী সংযোগী নদী দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হৈছে। 19.282 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব বুলি জনা গৈছে। বৰ্তমানলৈকে দলংখনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণ ব্যয় 4,997.04 কোটি টকা ধাৰ্য কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়াতৰ লগতে অঞ্চলটোৰ আৰ্থ সামাজিক দিশত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। লগতে পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি। আসাম ৰেজিমেণ্ট কেন্দ্ৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শ্বিলঙলৈ ৰাওনা।
মুখ্যমন্ত্রী নিযুত মইনা আর নিযুত বাবু আসনির বাবে ছাত্র ছাত্রী

শ্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি আৰু আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কাইলৈ প্ৰধানমন্ত্ৰীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা, এই বিষয়ক যুৱ কৰ্মশালাৰ প্ৰথম খণ্ড। যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডত বহুদিনৰ বিৰতিৰ পাছত আমি আকৌ এবাৰ আকাশবাণী ষ্টুডিঅ'ত নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে একেলগে বহিছো। প্ৰতিবাৰে আমি অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ বিভিন্ন খণ্ডত লগ পাইছিলোঁ। এইবাৰ আমি ভাবিলোঁ শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা সম্পৰ্কে আমি কিছু কথা নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক জনোৱাৰ প্ৰয়োজন আছে। আকাশবাণীও এই ক্ষেত্ৰত দায়বদ্ধ, সেইবাবে আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনাই আনি একেলগে বহিছোঁ। চিৰসেউজ গীতৰ কৰ্মশালাত আমি এনেকুৱা কৰিছিলোঁ, যিগৰাকী শিল্পীয়ে সেই গীতটি পৰিৱেশন কৰিছে বা যিগৰাকী সুৰ কৰিছে, তেনেকুৱা ব্যক্তিৰ পৰা পোনে পোনে আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক সেই গীতসমূহ শিকোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। আজি আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিবলৈ আগবাঢ়িছোঁ। বহু সময়ত আমি যেতিয়া জ্যেষ্ঠ শিল্পীসকলৰ সৈতে কথা পাতোঁ, তেওঁলোকে কয় যে তেওঁলোকৰ শাস্ত্ৰীয় সংগীতৰ এটা মূল আধাৰ তেওঁলোকৰ বাবে, শাস্ত্ৰীয় সংগীত শিকিছিল বাবেই তেওঁলোকৰ আচলতেই সংগীতৰ যাত্ৰাটো সুচল হৈ পৰে। আৰু কিছুমানে হয়তো কয় যে আমি নিশিকিলোঁ কিন্তু শিকাৰ প্ৰয়োজন আছিল, তেনেকুৱাও আমি বিভিন্ন সময়ত শুনিছোঁ। মনীষা হাজৰিকা বাইদেউৰ সৈতে আমি যেতিয়া যুৱ কৰ্মশালা কৰিছিলোঁ তেতিয়া এই প্ৰসংগটো উত্থাপন হৈছিল আৰু আমি তেতিয়াই ভাবিছিলোঁ যে শাস্ত্ৰীয় সংগীত সম্পৰ্কে আমি যুৱ কৰ্মশালাত কথা পাতিম। কিছুদিন পূৰ্বে আমি বিশিষ্ট স্বৰোদবাদক, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তেখেত এ গ্ৰেডৰ শিল্পী আৰু তেখেত এগৰাকী জ্যেষ্ঠ শিল্পী, প্ৰথিতযশা শিল্পী আৰু তেখেত পদ্মভূষণেৰে সন্মানিত বুদ্ধদেৱ দাসগুপ্তৰ তেখেত শিষ্য, আকাশবাণীৰ সৈতে তেখেতৰ এক দীঘলীয়া সম্পৰ্ক। আৰু তেখেতৰ সৈতে যেতিয়া আমি কথা পাতিছিলোঁ তেতিয়াই আমি পৰিকল্পনাত কাৰ্যৰূপায়ণ কৰাৰ এটা চিন্তা কৰিলোঁ যে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে একেলগে বহিম আৰু কথা পাতিম। আজি তৰুণ চন্দ্ৰ কলিতাদেৱ আমাৰ সৈতে আছে, আমাৰ সৌভাগ্য আপোনাক আমাৰ ষ্টুডিঅ'ত পাইছোঁ, আপোনাক আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আৰু তেখেতৰ সৈতে কথা পাতোঁতেই তেখেতে ক'লে যিহেতু আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিম, গতিকে শাস্ত্ৰীয় সংগীতৰ এগৰাকী গুণী শিল্পী যিগৰাকী মোৰ সৈতে যদি থাকে ষ্টুডিঅ'ত তেতিয়াহ'লে এই আমাৰ আলোচনাটো আৰু বেছি ফলপ্ৰসূ হ'ব। তেখেত হৈছে প্ৰজ্ঞান বৰুৱা, আকাশবাণীৰ সৈতে তেখেতৰো এক দীঘলীয়া সম্পৰ্ক। আপোনাক আমি আমাৰ ষ্টুডিঅ'ত আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আৰু আমি যেতিয়াই কৈছিলোঁ যে শাস্ত্ৰীয় সংগীত সম্পৰ্কে আমি কথা পাতিম তেতিয়া নতুন প্ৰজন্মৰ বহুতো কণ্ঠশিল্পী আগ্ৰহ প্ৰকাশ কৰিলে। আজি 15 গৰাকী আমাৰ ষ্টুডিঅ'ত একেলগে সমবেত হৈছে, যদিও আমি খণ্ড খণ্ডকৈ প্ৰচাৰ কৰিম। গতিকে প্ৰথম খণ্ডটোত আমি আদৰণি জনাব বিচাৰিছোঁ দিয়াক্ষী দত্ত আমাৰ সৈতে আছে,
2: নমস্কাৰ,
0: সঞ্জীৱ দাস,
3: নমস্কাৰ,
0: কৃষ্ণা ডেকা,
4: নমস্কাৰ,
0: ৰীবা আমিন,
5: নমস্কাৰ,
0: দীপান্বিতা গোস্বামী,
6: নমস্কাৰ,
0: উষা দাস,
7: নমস্কাৰ,
0: আৰু তাপসী তালুকদাৰ, তেওঁক আমি আদৰণি জনাইছোঁ আমাৰ ষ্টুডিঅ'ত। আৰু বাকীসকলেও অনুষ্ঠান শুনি থাকিব, পৰৱৰ্তী খণ্ডত তেওঁলোকে আমাৰ সৈতে ভাগ ল'ব। আমাৰ বাণীবন্ধনৰ দায়িত্বত আছে আন এগৰাকী আমাৰ আকাশবাণীৰ নতুন প্ৰজন্মৰ এগৰাকী অতি প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী, তেখেত আজি বাণীবন্ধনৰ দায়িত্বতহে আছে। তেখেত হৈছে মৰমী দেৱী, তেখেত আকাশবাণীৰ যুৱবাণীৰো এগৰাকী ঘোষিকা। আৰু লগতে আছে আকাশবাণীৰ আন এগৰাকী শিল্পীৰূপে স্বীকৃতি পোৱা দেৱাহুতি ৰাজবংশী। দেৱাহুতি আমাৰ যুৱবাণীৰ সৈতে বহুদিন ধৰি জড়িত, ছ'চিয়েল মিডিয়াতো আছে, তেওঁ বাতৰি বিভাগতো ছ'চিয়েল মিডিয়াৰ দায়িত্বত আছে, তেওঁক আমি আদৰণি জনাইছোঁ। আপোনালোকৰ সৈতে আমি কথা পাতিম, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকল আছে, তেওঁলোকেও সুধিব। আৰু যিহেতু আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিম আৰু দুগৰাকী অতি গুণী শিল্পীক আমাৰ মাজত পাইছোঁ, গতিকে সুধিবলগীয়া কথাখিনি যাতে সকলোৱে সোধে আৰু এই অনুষ্ঠানে আকাশবাণীৰ শ্ৰোতাসকলে শুনি নিশ্চয় উপকৃত হ'ব। বহুতো আমাৰ এনেকুৱা শ্ৰোতা আছে, আকাশবাণীৰ অনুষ্ঠান শুনি, আকাশবাণীত গীতিমালিকাত গীত শুনিয়ে বহুতো শ্ৰোতা আমি এনেকুৱা কথা পাতিলে আপোনালোকে পাব যে তেওঁলোকে এটা সময়ত গীত লিখি থৈছিল, গীতৰ কথাখিনি লিখি যায়, এদিন প্ৰচাৰ হ'ল, আধা লিখিলে, আধা ৰৈ গ'ল, আকৌ এদিনৰ বাবে ৰৈ থাকে। তেতিয়া সময়টো তেনেকুৱাই আছিল যে ৰেডিঅ'তে কেৱল শুনিবলৈ পায়, গতিকে তেনেকৈ লিখি থয় আৰু ৰৈ থাকে। আৰু এতিয়াও বহু কেইগৰাকী কণ্ঠশিল্পী আছে যিসকল দিব্যাংগ, আমাৰ তেখেতসকলে দৃষ্টিশক্তি

0: নাথাকিলেও তেখেতে মনৰ দৃষ্টিৰে আমাক চায় আৰু আমাৰ লগত খুব ভাল সম্পৰ্ক তেখেতসকলৰ, আৰু তেখেতসকলে এই অনুষ্ঠানটোৰ বাবে ৰৈ থাকে। গতিকে আপোনালোকে সকলে যেতিয়া ভালকৈ গাব তেওঁলোকেও শুনিব, আৰু সকলো শ্ৰোতাৰ বাবে আমি ফেচবুক পেজতো এইটো পোনপটীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰিম যাতে সকলোৱে এই অনুষ্ঠানটি পায়। গতিকে তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ আৰু প্ৰজ্ঞান বৰুৱাদেৱৰ ওচৰলৈ আহিছোঁ। প্ৰথমে শাস্ত্ৰীয় সংগীতৰ বিষয়ে আমি যিহেতু কথা পাতিম, গতিকে এই ক্ষেত্ৰত মই ইমান বিশেষ নাজানো শাস্ত্ৰীয় সংগীতৰ। এই অনুষ্ঠানটি আগবঢ়াই নিবলৈ তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু প্ৰজ্ঞান বৰুৱাদেৱক মই অনুৰোধ জনাইছোঁ।
1: আটাইকে নমস্কাৰ। আজিৰ এই যিটো চিন্তাধাৰা সেইটো আমি অলপ মুকলিকৈ কথা পতাৰ চেষ্টা কৰিম। লাজ কৰিলে নহ'ব, ভুল হ'ব পাৰে কথাটো কওঁতে, কিবা কাৰণত অপ্ৰাসংগিকো সেইটো হ'ব পাৰে, সেইটো লৈ মনত এটা খোকোজা ভাৱ ৰাখিব লাভ নাই। তোমালোকৰ পৰা আৰম্ভ কৰিম নে আমাৰ ফালৰ পৰা কোনটো কৰিলে ভাল হ'ব? তোমাক আটাই কণ্ঠ সংগীত নহয় আটাইকেইজনী ইনষ্ট্ৰুমেণ্টততো কোনো নাই। আমি সংগীত বুলি ক'লে কি বুলি মানে ভাবি লওঁ, মনলৈ কোনটো কথা আহে?
2: মিউজিক
1: সংগীত বুলি মিউজিক মানে নো কি কিবা

0: সেইটোলৈ মনত এটা খকজা ভাৱ ৰাখিব লাভ নাই। তোমালোকৰ পৰা আৰম্ভ কৰিম নে আমাৰ ফালৰ পৰা কোনটো কৰিলে ভাল হ'ব? তোমাক আটাই কণ্ঠ সংগীত নহয় আটাইকেইটা ইনষ্ট্ৰুমেণ্টততো কোনো নাই। আমি সংগীত বুলি ক'লে কি বুলি মানে ভাবি লওঁ, মনলৈ কোনটো কথা
1: আহে? মিউজিক
0: সংগীত বুলি মিউজিক মানে নো কি, কিবাটো মনলৈতো ভাৱ আহে, হয়তো সেইটোৱে ভাষাৰে বৰ্ণাব নোৱাৰি হয়তো, বা ভবাটো ভাষাৰ মাধ্যমেৰে হয়তো নোলালগে, তথাপিও কিবা এটা ভাৱ কিন্তু আহে মনলৈ সংগীত মানে কি। বৰ ডাঙৰ ডাঙৰ পণ্ডিতবিলাকে লিখি থৈ গৈছে যে সংগীত হ'ল মানুহৰ মনৰ অনুভৱ আবেগ এইবিলাক সুৰৰ মাধ্যমত প্ৰকাশ কৰাকে সাধাৰণতে সংগীত বুলি। সেই কথাটো বিশ্বাস কৰিবলৈ মন এইকাৰণেই যায়, এটা গীত কথা অৱস্থাত যেতিয়া থাকে সি সাহিত্য হৈ থাকে। কোনোবা এজনে সুৰ কৰিলে, তাতে সুৰ কৰোঁতে গানটোৰ সুৰটোৱে আমাক আকৃষ্ট কৰিলে, তাৰপাছতহে কথালৈ যাওঁ, হয়নে? আমি গানটো শুনি প্ৰথমতে কথাখিনিত গুৰুত্ব নিদিওঁ, সুৰটোৱে আমাক ক'ৰবাত খুন্দা মাৰে, কিবা এটা ভাল লাগে, তাৰপিছতহে কথাখিনিলৈ যাওঁ, বহু কথাখিনি আহিব। কিন্তু সেইখিনি কথাই মই সুৰাৰোপিত হোৱাৰ আগলৈকে সিমান গুৰুত্ব দি মই পঢ়া নাছিলোঁ, প্ৰয়োজন বোধ কৰা নাই, কাৰণ সি মোক আকৰ্ষণ কৰা নাই। আকৰ্ষণ কেতিয়া কৰিলে, যেতিয়া তাত সুৰৰ সংযোজন হ'ল। সুৰ মানে কি? বিভিন্ন স্বৰৰ সমষ্টি। স্বৰ মানে কি? স্বৰ মানে হৈছে সংগীতৰ বৰ্ণমালা, সেইকেইটাৰ নাম চাৰে গামা প্ৰাধানি ভাৰতীয় শাস্ত্ৰীয় সংগীতত, ভাৰতীয় সংগীতত। ৱেষ্টাৰ্ণত দৌৰে মিফা চলা চিটটো এনেকৈ হয়নে?
1: চলাটিটো
0: মোৰ পাছপৰ্টখন মোৰ হোৱা নাই, হ'লে মই ৱেষ্টাৰ্ণত জানিব লওঁ। এই যে সাতটা স্বৰ, স্বৰবিলাকক আমি কোনটো স্বৰক কোনটো স্থানত ব্যৱহাৰ কৰিছোঁ, তাৰে কোনোবা এটা স্বৰৰ যিটো ব্যঞ্জনা, স্বৰৰ ৰচনাই আমাক বেছি আকৃষ্ট কৰে, আৰু মোক যিটোৱে কৰে হয়তো মোৰ লগত বহি থকাগৰাকী সেইটোৱে সিমান কৰা নাই, অইন এটা সুৰৰ ব্যঞ্জনাই আকৃষ্ট কৰিছিল। এইটো হ'ল সাধাৰণভাৱে কোৱা কথা, যাৰ ফলত দেখা যায় মানুহে অকলশৰীয়াকৈ থাকিলে যদি গম পায় যে কোনো নাই, তেওঁ সেইটো গান যায়, কিয়? তেওঁৰ মনত ভাৱ এটা, মোৰ চাগে গোৱাখিনি ভাল নহয়, বেলেগে শুনিলে মোক ঠাট্টা কৰিব বা মোৰ বেয়া লাগিব। যদি কোনো নাই, আৰু এই কথাটো গাঁও অঞ্চলত খুব হয়, বিশেষকৈ আবেলি পৰত সন্ধিয়াৰ আগে আগে যেতিয়া গৰু মহ ঘৰলৈ উভতাই লৈ আহি থাকে, গৰুৱে ঘৰ চিনি পায়তো, গৰুকেইটা নিজে নিজে আহি পিছফালে গৈ কিবা কিবি গান গাই গুচি যায়। এইটো মনৰ আবেগৰ প্ৰাধান্য দিয়াৰ কাৰণে এইটো হয়, তেওঁক আবেগে তেনেকৈও কোৱাকৈ গাবলৈ বা সেই মনৰ ভাৱটো সুৰৰ মাধ্যমে প্ৰকাশ কৰিবলৈ তেনেকুৱা এটা পৰিৱেশ তেওঁ পাইছে। এতিয়া সংগীতক পৰৱৰ্তী কালত তাক বৰ্গীকৰণ কৰা হ'ল, ক্লাছিফাইড কৰা হ'ল, এটাৰ নাম হ'ল কি লোকসংগীত, এটাৰ নাম হ'ল শাস্ত্ৰীয় সংগীত, আৰু এটাৰ নাম ভুল হ'ব পাৰে একো নাই, হা, সেইটো এক প্ৰকাৰে সেইটো শাস্ত্ৰীয়ৰে এটা উপাংগ, গন্ধটো বেলেগ ফালি গুচি গ'ল। আমি কৈছোঁ যে মিউজিক বুলি যে কওঁ, এটা লোকসংগীত ফোক, ফোক বুলি ক'লে চব পৰিব, অসমৰ ফোক বুলি ক'লে আমি যিমান জনগোষ্ঠী আছোঁ অসমৰ চবৰে যি গীত আছে সেইবিলাক আমাৰ ফোক, লোকসংগীত শাস্ত্ৰীয় সংগীত, আৰু তৃতীয়টো হ'ল আধুনিক গীত বোলা শব্দটো অকল অসম আৰু বেংগলতহে চলে, আজিকালি বাংলাদেশো, মই পূৰ্ববংগৰ কথা কৈছোঁ, পূৰ্বৰ বংগদেশৰ কথা কৈছোঁ, পিছত পশ্চিমবংগ পূৰ্ববংগ হ'ল, তাৰপাছত আমাৰ অসমত আধুনিক গীত হিচাপে প্ৰচাৰিত হ'ল, কোনবিলাক যিবিলাক লোকসংগীতত নপৰে, যিবিলাক শাস্ত্ৰীয় সংগীতৰ ভিতৰত নপৰে, সেই গোটেইবিলাকক বৰ সুন্দৰ নাম এটা দিলে চাৰে ক'লে যে সুগম সংগীত, সুগম সংগীত, সুগম সংগীতত আজ যোৱাকালি গোৱা গানটো আজি হয়তো আমাৰ কাৰণে সেই পৌৰাণিকেও হ'ব পাৰে, অতীত হৈ গ'ল নহয়, তাৰ যদি কোনো ব্যাকৰণ বা এই ধৰণৰ কথা নাই, যিয়ে যেনেকৈ ইচ্ছা তেনেকৈ গাব পাৰে। লোকগীতত ব্যাকৰণ নাই, কিন্তু তাতে কিছুমান বেলেগ ধৰণৰ কথা থাকে,
1: ঠাঁচবিলাক থাকে,
0: কোনটো অঞ্চলৰ ভৌগোলিক

0: ক্ষেত্ৰখনৰ লোকগীত লোক উৎসৱ এইবিলাকৰ নিজা নিজি একোটা ছাপ থাকে, সেইটোৱে সেই অঞ্চলৰ এই গানটোৰ সেই অঞ্চলত চলা যায়। যেনেকৈ গোৱালপৰীয়া লোকগীত, শাস্ত্ৰীয় সংগীত হ'ল য'ত ব্যাকৰণ আছে। শাস্ত্ৰীয় মানে যিটো শাস্ত্ৰসন্মত, শাস্ত্ৰ মানে মান্য গ্ৰন্থকে আমি শাস্ত্ৰ বুলি কওঁ, যাক মানি চলোঁ। শাস্ত্ৰীয় হ'ল শাস্ত্ৰসন্মত, শাস্ত্ৰত কি আছে, বিধি বিধানবিলাক লিখা আছে, কি কি নিয়মৰ মাজেৰে ই গতি কৰিলে এই শাস্ত্ৰীয় সংগীত হ'ব পাৰে। শাস্ত্ৰীয় সংগীতৰ আমাৰ কথা ক'বলৈ গ'লে পোনতে অহা শব্দটোৰ নাম হ'ল ৰাগ। ৰাগ বুলি আমি চবেই জানো, হয়তো নাগাওঁ, শিকিছোঁ মোটামুটি চবেই, তোমালোকে সকলোৱে শিকিছে ৰাগ। এই মুহূৰ্তত আমি যদি যিকোনো এটা ৰাগ লওঁ, যেনিবা দেজ হ'ব পাৰে, ইয়মন হ'ব পাৰে, মালকোচ হ'ব পাৰে, ভূপালী হ'ব পাৰে, আমি সেইটো কথা পাতিম। এটা ৰাগৰ আলম ল'লে হেটো ভূপালী নে দেজ,
1: দেশেই লওঁ
0: দেজ। ৰাগ এটা হ'বলৈ অতি কমেও চাহ, চাহটো কেন্দ্ৰ,
1: চাহ থাকিব,
0: চাহটো টনিক, চাহৰ পৰা চাক কোৱা হয় সৰজ, হয়নে, কিয় কয় সৰজ মানে কি, সৰজ মানে ষঠ জ, যিয়ে ষঠ মানে ছয়, যিয়ে ছটা স্বৰৰ জন্ম দিয়ে, সেইকাৰণে তাৰ নাম সৰজ। চাহটো ক'ত আছে, এইটো বাজি আছে যে এই চাহটো য'ত বাজিব, তোমাৰ চাহ বেলেগ হ'ব পাৰে, তেওঁৰ চাহ বেলেগ হ'ব পাৰে, তোমাৰ কণ্ঠ কিমান ওপৰলৈ যাব, কিমান তললৈ আহিব, সেইটো লৈ তোমাৰ চাহ হ'ব, হয়। গতিকে সৰজটো ইটোৰ লগত সেইটো নিমিলিবই পাৰে। যিকোনো শ্ৰুতি এটাক আমি সৰজ বুলি মানি ল'ব পাৰোঁ। তাৰপৰা ৰেটো দূৰত্ব কিমান চাইহে ক'ব, হয়নে, চাহ হয় গোৱাতকৈ বজোৱা হয়, দেখিছে বজাই দিওঁতে চাহ হৈ গ'ল, হয়, এই ৰেটো যে বজালো এই চাহটোৰ পৰা
1: তাৰ দূৰত্ব,
0: দূৰত্ব হ'লনে,
1: এইটো কোমল যে
0: একাধিক্ৰমে যোৱাটোক ক্ৰমেটিক বুলি কয় না,

0: এই বারোটা স্বর আছে, তারে সাতটা শুদ্ধ, পাঁচটা কোমল বা চারিটা কোমল এটা
1: তীব্র,
0: অতি মধ্যমক বহুতে শুদ্ধ মধ্যমটো কোমল মধ্যম বুলিও কয়। কিন্তু স্বৰৰ স্থানটো সেইটোৱে। এতিয়া এই যে বৰ্ণমালাকেইটা, সংগীত পৃথিৱীৰ একমাত্ৰ এটা বিষয়, গোটেই পৃথিৱীখনতে বৰ্ণমালাৰ সংখ্যা একে, পশ্চিমীয়াই হওক প্ৰাচ্যই হওক যত যিমান লোকসংগীতে হওক যি নহওক, এই বাৰটা কাৰোবাৰ শ্ৰুতিভেদে স্বৰৰ স্থান বেলেগ কৰি দিছে সেইটো বেলেগ কথা, কিন্তু চাৰ পৰা ওপৰৰ চালৈকে ইয়াৰ ভিতৰত বাৰটা স্বৰ সংগীতৰ কাৰণে ব্যৱহাৰ্য হৈছে শ্ৰুতি অনুযায়ী। আমি সিমান দলে নাযাওঁ, থুলমূলকৈ ৰাগ এটা হ'ব লাগিলে কি ক'লোঁ, চাহ থাকিবই লাগিব, চাহৰ লগত কি বজালোঁ।

0: ছাৰ লগত মা বাপা
1: কোনোবা থাকিব লাগিব,
0: এই দুয়োটা কোনোবা এটা থাকিব লাগিব। ৰোল নম্বৰ ওৱান
1: মিনিমাম পাঁচটা নোট থাকিব লাগিব।
0: তিনি এক দুই তিনি কি বজালো, চাৰি গামানা

0: ভাস্তাগো ইয়াতে কিন্তু চাহ আৰু পা ই অলৰ চৰি তাতে থাকিব, গান্ধাৰ কোমল হ'ব পাৰে, এই কোমল হ'ব পাৰে, ধাতুও কোমল হ'ব পাৰে। কোমল হ'লে ৰাগৰ ৰূপ যেতিয়া সলনি হ'ল তাৰ নামো সলনি হ'ব। সেইভাৱে ৰাগবিলাকৰ ইমান নাম, ইমান যে ৰাগৰ সংখ্যা। চাহ আৰু পা, চাৰ লগত প্ৰথম হৈছে চাহ, তাৰপিছত মধ্যম বা পঞ্চম মা বা পা, দুটা এটা থাকিব লাগিব। তাৰপিছত বাকী মিনিমাম তিনিটা স্বৰ,
1: তিনিটা স্বৰ থাকিব লাগিব।
0: এই শ্ৰেণীৰ ৰাগবিলাকক কোৱা হয় কৌৰৱ, হয়নে ছাৰ?
1: পাঁচটা,
0: পাঁচটা
1: মিনিমাম পাঁচটা থাকিব লাগিব। চাৰিটা নটত কোনো ৰাগ বনাব নোৱাৰে, মানে নহ'ব আৰু।
0: নহয়, চাৰিটা নটত বনাব লাগিলে কি হয়, সেইটো বাৰী গোলা মালিক হিচাপে কোৱা কথা, মই তোমালোকৰ মোৰ লগত আছে ৰেকৰ্ডিং, এতিয়াও শুনাই দিব পাৰোঁ। তেওঁৰ মতে হৈছে কি, দুটা নট একেলগে বাদ দি জাপ মৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গায়ক ইমান আৰম্ভ নাপায়, খাচাবি আৰু বৰ ধুনীয়াকৈ কৈছে, মই তোমালোকৰ লিংকটো দিলে চবেই পাবা। কেইটা ক'লো, চাহ এক নম্বৰ, লগত মা বাবা দুই নম্বৰ, তিনি নম্বৰ,
1: তিনিটা
0: এই তিনি মিনিমাম থাকিব লাগিব। তাৰপিছত তাৰপিছত কি হ'ব পাৰে, আৰু কি লাগে ৰাগ হ'বলে, ভুল হ'ব পাৰে, একো নাই,
2: ডাঙৰকে কওক।
0: ভুল হ'লে মই তোমালোকক কোনে ভুল কৰিছে নামটো কোৱা বুলি নুসুধো, মই
1: মানে থাট হ'লে আমাৰ স্কেলটো হ'ল তাতে, সেই থাটৰ ভাগত যেতিয়া ৰাগটো হ'ব তাত তোমাৰ মেলডি আহিব আৰু নবৰণ আহিব। চ' ৰাগৰ প্ৰকাশ, ৰাগৰ এটা ৰূপ, একে নোটৰ দুটা ৰাগো হ'ব পাৰে, দুটা ৰাগ চলনো বেলেগ, কিন্তু দুটা ৰাগ
0: চলন মানে চলা ফিৰা কৰা।

0: আরোহণত তার যিকেইটা স্বৰ আছিল, অৱৰোহণত যিকেইটা স্বৰ, তাৰ কোনো কাৰণত এই ক্ৰমটো ভাঙিব নোৱাৰিব। তেতিয়াহ'লে ৰাগটো নষ্ট বা ভ্ৰষ্ট হৈ যাব। এই তিনিটা নোটৰ বাহিৰে, তিনিটা স্বৰৰ বাহিৰে আমি বেলেগ স্বৰ লগাব নোৱাৰিম, সেই অধিকাৰটো আমাক দিয়া নাই। সেইটো হ'লে ৰাগটো নষ্ট হৈ যাব বুলি কয়, ভ্ৰষ্ট হোৱা বুলি কয়। আৰু ছাৰ কি ক'ব পাৰি?
1: মেলোডিক ফ্ৰেজবিলাক প্ৰত্যেক ৰাগৰ ফ্ৰেজ থাকে,
0: দেশ ৰাগৰ কথা কৈছিল ন, চবে জানা দেশ
1: বন্দে মাতৰম ধুনীয়া ধৰণৰ

নি দুটা হল, যাওঁতে শুদ্ধ আহোঁতে কোমল। এই যিটো ইয়াৰ ক্ৰম, এইটো আমি ভাঙিব নোৱাৰোঁ। যাওঁতে গান্ধাৰ নাই, ধৈৱত নাই, আছে

0: ইমানখিনি গালেও মানুহে গম পাব এইটো
1: দেশ।
2: শুনাত এনেকুৱাও লাগিব পাৰে, ৰেণী ধা নি হ'ব পাৰে, কিন্তু নহয় একচুৱেলি।

0: কণ্ঠনলীৰ পৰা যি স্বৰ ওলাল সি সুৰত আছে নে নাই সি কাণে ক'ব পাৰিব লাগিব। তাৰমানে
1: আমি বস্তু নহয়
0: কাণখনক কিমানখিনি ট্ৰেইন কৰিব লাগিব,
1: মানে কি ক'লে বুজিছানে, এইটো যে চাহ বাজি আছে এইটো মই কওঁ চাটো চাহ নহয় চাৰ এটাই জেগা আছে যদি মই বা নুশুনিম
0: নাই,
1: গতিকে মানে সেই বস্তুটো নিজকে ডেভেলপ কৰিব লাগে বহুত।
0: সেইটো হ'ল একমাত্ৰ উপায়টো হ'ল
1: শুনা,
0: শুনি শুনি নিজৰটো শুনিব পৰা হ'ব লাগিব মই ঠিক গাইছোঁ নে নাই। আমাৰ এটা বিৰাট ডাঙৰ গুণ চবৰে নিজে গোৱাখিনি বিৰাট ভাল হ'ব বুলি ভাবি থাকোঁ, আৰু কোনোবাই ভাল অকণমান কিবা ক'ব খুজিলে মোৰ ভুল দৰে মই নাজানো সেই কথাটোক প্ৰাধান্য দিব লাগিব। জানিবলৈ গুৰুৰ ওচৰত হেনো চাৰি অনাহে হয়, বাকীখিনি শুনাৰ ওপৰত শুনি কিমান। এতিয়া এটা প্ৰশ্ন অহা নাই নে বাৰু, যে আৰোহণ আৰু অৱৰোহণ আমি কৰিলোঁ দুই মিনিটত শেষ হ'ল বা তিনি মিনিটত শেষ হ'ল বা পাঁচ মিনিটত শেষ হৈ গ'ল, এই ৰাগ এটা যে এঘণ্টা এঘণ্টা গায় আৰু আ কৰি থাকে যে আ কিয় কৰিব লাগে আইনে মনত, এতিয়া নাহিলেও যেতিয়া শিকা নাছিলে আহিছিল মোৰো আহিলে আ মানে কি। আৰোহণ অৱৰোহণৰ যিকেইটা স্বৰ আমি জানিলোঁ সেই স্বৰকেইটাৰ স্বৰ সংগতিৰ উপৰিও আমি আৰু তাতে কি কি ধৰণে ফ্ৰেজ উলিয়াব পাৰোঁ, কি কি ধৰণৰ সংৰচনা আমি বেলেগৰ পৰা শুনিয়ে হওক শিকিয়ে হওক সেইখিনিৰ নাম হ'ল বিস্তাৰ আৰু আলাপ। আমি যেতিয়া ৰাগ এটাৰ আৰু অৱৰোহ জানিলোঁ মুখ্য স্বৰ প্ৰথম মুখ্যতাক বাদী স্বৰ বুলি কোৱা হয়, যিটো স্বৰ আটাইতকৈ বেছি ব্যৱহাৰ হ'ব, আৰু দ্বিতীয়টো কোৱা হয় বিবাদী স্বৰ, প্ৰথমটোতকৈ কম বাকীকেইটাতকৈ বেছি,

0: কি বদলো এইখিনি?
1: ঠিক আৰু অৱৰোহত থকা চৰকেইটাৰ ভুল অনুযায়ী তাক আমি বেলেগ বেলেগ স্থানত ৰাখি ব্যৱহাৰ কৰিলোঁ।
0: হয়,
1: এইখিনি কি নাম? ধৰা বন্ধাখিনিৰ বাহিৰে যে আমি যিকোনো আলাপ কৰিব গৈ আছোঁ।

এইখিনি কোৱা হয় আলাপ। আলাপ মানে ভাব এটা প্ৰকাশ। এই ৰাগটোত এই স্বৰকেইটাক আৰু কেনেকৈ কেনেকৈ মই সজাব পাৰিম, মোৰ কোনকেইটা স্বৰ সংগতি মোক বেছি আকৰ্ষণ কৰিছে, মই সেইকেইটাই চেষ্টা কৰিম। এইখিনি কোৱা হয় আলাপ। এই আলাপখিনিকে যদি আমি মাত্ৰাত হিচাপ কৰোঁ, তাক যদি তালৰ লগত নিবদ্ধ কৰি ল'ম, সেইটোৰ নাম হ'ল এনে। আমাৰ আৰু অৱৰোহণৰ পাছত আমি যিহেতু তাৰ কথাংশ আনিম বা তালত যেতিয়া তাক নিবদ্ধ কৰিম, সেইটো বান্ধিছোঁ।

가. 나 안 해도? 다만 해? 아래 말 봐.

0: এইখিনি কি বুলি কয়,
1: স্থায়ী, হয়নে? ইয়াৰ পাছৰখিনি অন্তৰা কোৱা একো নাই, এই ৰাগটোৰ তোমালোকৰ এতিয়া চৰ্চাত নাই। ইয়াৰ পাছততো আমি যেতিয়া তাল নিবদ্ধ সংৰচনা আমি গাম, সেইটোৰ নাম হ'ল অন্তৰা। স্থায়ীটোৰ অন্তৰটোৱে গাই থাকিমনে? তেতিয়া আমাৰ মনত যে চিন্তা, এই ৰাগটো সম্পৰ্কে চলা ফিৰা কৰাত যিমান ৰাস্তা মই জানো, সেইমতে চলন চলা ফিৰা কৰিম। সেইটো যদি তালত নিবদ্ধ হৈ থাকে, সি বিস্তাৰ হ'ব। যদি তালত নিবদ্ধ হোৱা নাই, তাৰ নাম হ'ল আলাপ। স্থায়ী অন্তৰা ব্যতিৰেকে আমি যি গাম, যদি তালত নাথাকে সেইটো আলাপ। তালত নিবদ্ধ হ'লে সেইটো কোৱা হয় বিস্তাৰ আৰু তান। তাৰপিছত আৰু কি ৰূপ থাকিব ৰাগ এটা গাবলৈ গ'লে? এতিয়া হ'ল এই ৰাগটোৰ লগত মোৰ চলা ফিৰা কৰা কিমান ৰাস্তাত মই কিমান সবল,
2: সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে।
1: সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে মই কিমান কচৰত কৰিছোঁ। তাল যিহেতু আহিল, তালটো অহাৰ লাগিল, তালটো আৰম্ভ হোৱাৰ লগে লগে সি কিন্তু ৰৈ নাথাকে, সি গৈ থাকিব। এতিয়া এই গৈ থকাত আমাৰ বন্দিছটো তাৰ মুখৰাটো আৰম্ভ হৈছে ন মাত্ৰাত, না দিন দিন না না দিন দিন হয়নে? আমি যিয়ে নকৰোঁ ন মাত্ৰাৰ আগত আমি আলাপ হওক বিস্তাৰ হওক টান হওক শেষ কৰি আকৌ ন মাত্ৰাৰ পৰা বন্দিষ্ট কৰি যাব লাগিব। এই ন মাত্ৰাৰ পৰা বন্দিষ্টটো গাই যেতিয়া চম গা চমত আহিম, টানটো আমি এগুণত গাম নে দুগুণত গাম, বল টান গাম নে বল আলাপ গাম, সেইবিলাক নিৰ্ভৰ কৰিব মই কিমান ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন শিকিছোঁ, কিমান ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন মই আয়ত্ত কৰিব পাৰিছোঁ তালত। বুজি পাইছেনে মই কি কৈ আছোঁ? সেইধৰণেহে এজন মানুহে ৰাগ এটা আধা ঘণ্টা 40 মিনিট ধৰি গাই থাকে, আমাৰ বেয়া নালাগে। বাৰে বাৰে একেখিনি কৰি থকা নাইতো, এইখিনি কৰিবলৈ আমি আমাক সেই ধৰণক পাৰদৰ্শী কৰি তুলিব পাৰিব লাগিব যে মই চা মানে চাহে ক'ম, চাৰে যে ক'লে চা নহ'ব, ডাইৰেক্ট হাৰমনিয়ামটো টিপিলে মাতলে যে মোৰ মাতটো তেনেকুৱা হ'ব লাগিব, তেনেকুৱা কেনেকৈ কেতিয়া হ'ব?

যেতিয়া মই কিমান প্ৰেক্টিছ কৰিম, অকল নিজে গাই থকাটো প্ৰেক্টিছ নহয়, মননহীনভাৱে মই কিমান ডিপলি চিন্তা কৰিছোঁ। এই হেৰিয়ে কিশোৰী আমনকাৰ গোৱা হেৰিটোত এই মিয়া মল্লাৰৰ পণ্ডিতটো কি কিন্তু বাণী জয়ৰাম বোলে এগৰাকী গায়িকা এখন হিন্দী চিনেমাত তেওঁ যিমান এই গানটো পপুলাৰ কৰিছে বেলেগে কৰা নাই। গতিকে মই প্ৰথমতে চাবলগীয়া মোৰ কণ্ঠটো, মোৰ মাধ্যমটো কি, মাধ্যমটো কণ্ঠ, মোৰ যেনেকৈ ইনষ্ট্ৰুমেণ্ট। যিয়ে গান গায় তেওঁ প্ৰথম আৰু প্ৰধান যিটো কাম, মোৰ উশাহ নিশাহক মই কিমান কণ্ট্ৰল কৰিব পাৰোঁ, মোৰ কিমান দীঘল উশাহ, গানৰ কিন্তু প্ৰধান আৰু মূল অস্ত্ৰটোৱে হ'ল উশাহ, বিশেষকৈ শাস্ত্ৰীয় সংগীত। চা চা চা নহ'ব কোনো গানতে নহয়, শাস্ত্ৰীয় সংগীতত আৰু নহয়, কাৰণ ইয়াতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ যিটো মূল ভেটি সেইটো হ'ল ভাৱ, ভাৱ সংগীত বুলি কোৱা হয়। সেইকাৰণে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বা উপশাস্ত্ৰীয় সংগীতত, উপশাস্ত্ৰীয় সংগীত কি, এইটো ভাষাৰ অনুবাদে হ'ল, মানে কি উপশাস্ত্ৰীয়, এইকাৰণে তাতে শাস্ত্ৰীয় ৰাগ ৰাগিনীৰ চাপ সম্পূৰ্ণ আছে, কিন্তু সিমান ৰিজিডো নহয় যে খাম্বাজত কোমল গান্ধাৰ লগাব নোৱাৰিব। ৰাগৰ মূল ৰূপটোক ৰাখি পেলাই সেই ধৰণৰ কম্পজিশ্যনবিলাক কৰে, কোনবিলাক, সেইবিলাকৰ নাম হ'ল ঠুমৰি, দাদৰা, চৈতি, কাজৰি, হৰি বা হোলি, আগৰ দিনৰ গাজল, ইন্দুবালা দেৱী হতৰ দিনৰ মই কথা কৈছোঁ, বেগম আখতাৰৰ ৰাগ, এই ভাৱত আছে এটা, কিন্তু ৰাগ পিঠিত, হেৰি ৰাগ এটা পিঠিত তেওঁ হেলান দি ৰৈ আছে। ৰাগ এটা আমি খেয়াল গাওঁ বুলি ক'লে যিটো তাৰ নিয়ম মানিব লাগিব, ইয়াতে কিন্তু নিয়মত শিথিলতা আছে, হয়নে? সেইটো আৰু টান, কিয় টান, উপশাস্ত্ৰীয় সংগীতটো সাধাৰণতে চিংগাৰ ৰস প্ৰধান হয়, আমি ৰাগৰ যে শাস্ত্ৰীয় সংগীত খেয়াল গাওঁ বা বজাওঁ, প্ৰত্যেকটো ৰাগে কিন্তু একেটা হেৰি নহয়, ইয়াতে চিংগাৰ ৰস আছে, চিংগাৰটো থাকিবই, কিন্তু উপশাস্ত্ৰীয়ত মূলটোৱে আছে চিংগাৰ, চিংগাৰ থাকিলে বৰুণ থাকিবই, এইবিলাক হ'ল ভাৱ প্ৰধান ভাৰতীয় সংগীত, তাক আমি আয়ত্ত কৰিব লাগিলে আকৌ উভতি যাম। মই কিমান শুনিছোঁ এজন শিক্ষকে চাৰিগৰাকী ছাত্ৰীক বা ছাত্ৰক যোৱা দহ বছৰে শিকাই আছে, এই চাৰিওগৰাকীক এদিন গাবলৈ অকলে গাব দিয়া হ'ল, দেখিছে বেলেগ বেলেগ ৰূপ, এইগৰাকীৰ গানৰ যিটো ৰূপ, ৰূপ এটা ওলাই নহয়, শুনি শুনি এটা প্ৰতিচ্ছবি এটা নাহে জানো মনলৈ, বেলেগ বেলেগ, কিন্তু তেওঁলোকে শিকিছে একে একেগৰাকী গুৰুৰ ওচৰত। তাৰ একদম সাংঘাতিক শ্ৰেষ্ঠতম উদাহৰণ দিমনে, উস্তাদ জাকিৰ হুছেইন, দেউতাকৰ নাম উস্তাদ আল্লাহ ৰাখা চাহ, আল্লাহ ৰাখা চাহ ছাৰৰ তিনিজন ল'ৰা, জাকিৰ হুছেইন, ফজল কুৰেশ্বী আৰু তৌফিক, এই তিনিওজনৰ বাজনা কাৰোৰ লগত কাৰো নিমিলে, কিন্তু এই একে মাক বাপেকৰ তিনিজন সন্তান, সেই একেটা ঘৰত, সেই একেটা ৰুমতে তালিম তিনিওটা পুতেকৰ ঘটিছে, নিজৰ ৰুচি অনুযায়ী, চবৰে ৰুচি বেলেগ বেলেগ, বিকশিত তেনেকৈ হয়। মই যদি বেলেগক নকল কৰি গাই থাকিব খোজোঁ, মোৰ নিজৰ বিকাশটো নহ'ব, মই গাই থাকোঁতে মোৰ কি হোৱা নাই, কোনখিনি হোৱা নাই, অচেনি যিখিনি

0: হেৰি শুনিলোঁ সিদিনাখন তেওঁ ইয়ামত শুনিলোঁ বা এই গানটোতো আমিও শুনি আছিলোঁ, আমিও গাই আছিলোঁ। কোনটো গান আছিল?
1: সখী এৰি আলি।
0: হা, সখী এৰি আলি, পিয়া বিনা। তেওঁ যেতিয়া গালে মই শুনিলোঁ, কেছেটৰ দিনৰ কথা কৈছোঁ, চৰতখন এনেকৈ লৈছিলোঁ, লোৱাৰ পিছত গানটো ডেৰ মিনিটমান পাছত মই চৰতখন বাকচত সোমাইছিলোঁ, পাছত বজাৰ পাছত সেই একেকেইটা কথাই ৰাগত ব্যৱহাৰ হোৱা স্বৰবিলাকৰ নিজা নিজি ওজন থাকে। একেটা স্বৰ এইটো ৰাগত যদি ইমান ওজনত আছে, এইটো ৰাগত ইমান ওজন নাই। মাৰু বেহাগত যিটো ৰেল ওজন, সুধ কল্যাণৰ ৰেল লগত নিমিলে ছাৰ, হয়নে কথাটো? এই গোটেইবিলাক সম্ভৱ হ'ব আমাৰ কেতিয়া? যেতিয়া আমি তাক মন্থন কৰিব পাৰিম। পাল্টা যিয়ে সদায় ৰাতিপুৱা পাল্টা ৰিয়াজ কৰে, ৰিয়াজ কৰে নে ৰেৱাজ কৰে? ৰেৱাজ বুলিও কওঁ আমি, কওঁনে? ৰেৱাজ মানে হ'ল ৰীতি নীতি দস্তুৰ, ৰিয়াজ মানে হ'ল অনুশীলন, দুয়োটাই পাৰ্চেণ্ট। আমাৰ বহুতে কয় ৰেৱাজ কৰি আছেনে? এটা এটা স্বৰ সংগতিক আটাইতকৈ টান পাল্টাটো হৈছে
2: খুব ভাল লাগিল এই চৰ্চা। আচলতে মই নিজেই ইয়াৰ মাজত সোমাই আছোঁ, ইমান ভাল লাগিছে। মই শাস্ত্ৰীয় সংগীত ইমান বিশেষ একো নাজানো, কিন্তু আপোনালোকৰ এই আলোচনাৰ মাজত থাকি সঁচাকৈ সময়খিনি খুব ভাল লাগিছে। কিন্তু আমাৰ সময় নিৰ্ধাৰিত, গতিকে এইটো খণ্ড আমি ইয়াতে সামৰিব লাগিব। আমি আৰু এটা খণ্ডত লগ পাম। তৰুণ চন্দ্ৰ কলিতাদেৱ, আপোনাক আমি ধন্যবাদ জনাইছোঁ। প্ৰজ্ঞান বৰুৱাদেৱ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটিত ভাগ লোৱা আমাৰ দেৱাহুতি ৰাজবংশী, দিয়াশী দত্ত, সঞ্জীৱ দাস, তৃষ্ণা ডেকা, ৰীবা আমিন, দীপানিতা গোস্বামী, উষা দাস আৰু তাপসী তালুকদাৰক ধন্যবাদ জনাইছোঁ। বাণীবন্ধনত সহযোগ কৰা মৰমী দেৱী আৰু দিব্যজ্যোতি কলিতাক মই ধন্যবাদ জনাইছোঁ। আৰু এটা খণ্ডত আমি লগ পাম শ্ৰোতাসকল। আজিলৈ শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা যুৱ কৰ্মশালাৰ এই খণ্ডটি ইয়াতেই সামৰিছোঁ। ধন্যবাদ।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাস।

মহাবাহু। শ্রোতাসকল, এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছো জীবেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কণ্ঠত দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা প্ৰভাত চৌধুৰীৰ।

শ্রোতাসকলে আধুনিক গীত শুনি আছে জীবেন্দ্র মোহন দেবশর্মাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ।

জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে প্ৰভাত চৌধুৰী আৰু ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া

আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনোৱা হওক বেলা চৌধুৰীৰ কণ্ঠত খেয়াল ৰাগ শুদ্ধ সারঙ্গ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ আছিল সুধ চাৰাং। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভৱনলৈ ৰাওনা হৈছে। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। সন্ধানহীন হৈ আছে প্ৰায় 2000 লোক। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব আৰু হকী ইণ্ডিয়াই মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতাত 5ম স্থান লাভ কৰা ভাৰতৰ মহিলা হকী দলটোক 50 লাখ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ ৰাওনা হয়। এই চাৰিদিনীয়া ভ্ৰমণলৈ যোৱাৰ প্ৰাকমুহূৰ্তত এটা বিবৃতিত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে তেওঁৰ এই উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আৰু অঞ্চলটোৰ সৈতে থকা সভ্যতাগত যোগাযোগক শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে কয় যে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিয়েভৰ সৈতে বাণিজ্য, বিনিয়োগ, ডিজিটেল যোগাযোগ, প্ৰতিৰক্ষা, শক্তি আদি বিভিন্ন ক্ষেত্ৰৰ সহযোগিতা গভীৰ কৰি তোলাৰ বাবে তেওঁ আলোচনা কৰিব। লগতে বিকশিত ভাৰত আৰু য়াংগি উজবেকিস্তান সন্দৰ্ভতো মত বিনিময় কৰিব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দুয়োখন দেশৰ মাজত গভীৰ সাংস্কৃতিক তথা জনসংযোগৰ প্ৰতীক হৈ থকা তাস্কণ্ডৰ শাস্ত্ৰী স্মাৰকস্থল আৰু তাস্কণ্ড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত থকা মহাত্মা গান্ধী কেন্দ্ৰ পৰিদৰ্শন কৰিব। শ্ৰীমোদীয়ে কয় যে তেওঁ কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ছাদিয়াৰ ঝাপাৰভৰ আমন্ত্ৰণক্ৰমে 26 সংখ্যক এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেক ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে কয় যে অঞ্চলটোৰ প্ৰতি থকা ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে জনাবলৈ তেওঁ উৎসুক হৈ আছে। তদুপৰি সুৰক্ষা, যোগাযোগ আৰু সুযোগ সন্দৰ্ভতো আলোচনা কৰিব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটোক সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ পৰা মুক্ত কৰি শান্তি আৰু স্থিৰতাৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশে সহযোগিতাৰে কাম কৰিব। কিৰ্গিজ গণৰাজ্য ভ্ৰমণৰ কালছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ঝাপাৰভ আৰু এছ চি অ'ৰ নেতাসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব। তেওঁ ষষ্ঠ ৱৰ্ল্ড নমাড গেমছৰ উদ্বোধনী অনুষ্ঠানতো উপস্থিত থাকিব। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে ছিটুৱানত 233, নৱালপৰাচী পূবত 158, গোৰ্খাত 48, নৱালপৰাচী পশ্চিমত 47, ধাদিঙত 45, নোৱাগতত 41, তানাহুনত 31 আৰু ৰাছুৱাত 13টা মৃতদেহ উদ্ধাৰ কৰিছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰীজয়ছোৱালে জনায় যে নেপালৰ ত্ৰিশুলি ওৱান জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। বিদেশ মন্ত্ৰালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 24 ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 911-230-8718 আৰু 911-230-1-2113 এই তিনিটা টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919888 হোৱাটছএপ নম্বৰ আৰু ছিটুৱেশ্যন ৰুম @mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো সুংসূত্ৰ পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। দেশৰ চহকী ক্ৰীড়া ঐতিহ্যৰ উদযাপন আৰু জনসাধাৰণক খেল ধেমালিক নিয়মীয়া জীৱনশৈলীৰ অংশ কৰি লোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 29 আগষ্টত এই দিৱস উদযাপন কৰা হয়। এইবেলি

0: শ্ৰদ্ধা জ্ঞাপন, খেলা আৰু অগ্ৰসৰ হোৱা এই তিনিটা স্তম্ভৰ অধীনত তিনিদিনীয়া ৰাষ্ট্ৰজোৰা অভিযানেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। এইবাৰ খেলপথাৰত এঘণ্টা আহ্বানেৰে এই দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচান্দৰ প্ৰতিভাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মন্ডাভিয়া আৰু অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীৰ এখন ক্ৰিকেট খেলত অংশ লয়। খেলৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ মন্ডাভিয়াই জনসাধাৰণক সুস্থ আৰু সবল হৈ থকাৰ বাবে প্ৰতিদিনে কমেও এঘণ্টা খেলপথাৰত অতিবাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াৰ বাবে সবল যুৱ প্ৰজন্ম আৰু সুস্থ সমাজ অতিকৈ জৰুৰী।
1: मेजर ध्यानचंद जी की जन्म जयंती को हम नेशनल स्पोर्ट्स डे के रूप में मनाते हैं। आज नेशनल स्पोर्ट्स डे के अवसर पर सारे देश में फिट इंडिया मूवमेंट को आगे बढ़ाने के लिए एक घंटे खेल के मैदान में कार्यक्रम दिया है। मुझे खुशी है मोदी जी के नेतृत्व में देश बदल रहा, देश आगे बढ़ रहा, नया भारत का निर्माण हो रहा है। नया भारत के निर्माण में देश के युवा फिट हो, सोसाइटी स्वस्थ हो, तभी समृद्ध राष्ट्र बनेंगे।
0: শ্ৰীমেঘৱালে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰতিদিনে বেডমিণ্টন খেলা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে খেল ধেমালিয়ে জনসাধাৰণক সুস্থ সবল হৈ থকাত সহায় কৰে আৰু দুশ্চিন্তাৰ পৰা আঁতৰাই ৰাখে। চৰকাৰে দেশত ক্ৰীড়া অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিৰন্তৰ চেষ্টা কৰি আহিছে আৰু গোলকীয় পৰ্যায়ত ইয়াৰ সুফল দেখিবলৈ পোৱা গৈছে। অলিম্পিক, পেৰালিম্পিককে ধৰি গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতাসমূহত ভাৰতীয় খেলুৱৈসকলৰ পৰা এয়া প্ৰতিফলিত হৈছে। 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বাবে 4,400 কোটি টকা আবণ্টন দিয়া হৈছে। আবণ্টিত এই ধনৰ পৰিমাণ 2013-14 বৰ্ষৰ 1,200 কোটিৰ তুলনাত অত্যন্ত বেছি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বেলজিয়াম আৰু নেডাৰলেণ্ডছত অনুষ্ঠিত FIH মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতাত পঞ্চম স্থান লাভ কৰি ইতিহাস সৃষ্টি কৰা ভাৰতৰ মহিলা হকী দলটোক 50 লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা হকী ইণ্ডিয়াই ঘোষণা কৰিছে। ভাৰতৰ দলটোৱে পৰহি এমষ্টেলফিনত অনুষ্ঠিত খেলত বিশ্ব ৰেংকিঙৰ 5ম স্থানপ্ৰাপ্ত জাৰ্মানীক 3-1 গ'লত পৰাস্ত কৰিছিল। এয়া হৈছে 1974 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত 4ৰ্থ স্থান লাভ কৰাৰ পাছত ভাৰতৰ হকী দলটোৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন। চালিমাটেটেৰ অধিনায়কত্বত ভাৰতৰ মহিলা হকী দলটোৱে এইবাৰৰ প্ৰতিযোগিতাত কেৱল এখন খেলত পৰাজিত হয়। ভাৰতৰ দলটোৱে ৰেংকিঙত ওপৰত থকা চীন, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ সৈতে ড্ৰ খেলে। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6-1 গ'লৰ ব্যৱধানত অভিলেখ জয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ ৰাওনা হয়। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। সন্ধানহীন হৈ আছে প্ৰায় 2000 লোক। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব আৰু হকী ইণ্ডিয়াই মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতাত 5ম স্থান লাভ কৰা ভাৰতৰ মহিলা হকী দলটোক 50 লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, পাৰ্বতী প্ৰশান্ত বৰুৱাৰ দুটি গীতেৰে এয়া আগবঢ়াইছো মৌ টোকাৰীৰ মাত। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক শিল্পীজনাৰ এটি গীত কবিতা তালুকদাৰৰ কণ্ঠত।

0: মৌটুকাৰীৰ মাত অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ দুটি গীত শুনিলে ক্ৰমে কবিতা তালুকদাৰ আৰু প্ৰণৱীৰাম বৰুৱাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I'm Shagun Chopra with the midday news. The headlines. Prime Minister Narendra Modi embarks on a 4-day visit to Uzbekistan and Kyrgyz Republic, says visit will strengthen strategic partnerships and deepen civilizational ties with Central Asia. Death toll in Nepal flash floods rises to 626, over 2,000 people still missing. India steps up humanitarian assistance. US President Donald Trump announces biggest oil deal with Venezuela. Iranian President Masoud Pezeshkian says Tehran is open to negotiations with Washington.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে চিটুৱানত 233, নোৱালপৰাচী পূবত 158, গোৰ্খাত 48, নোৱালপৰাচী পশ্চিমত 47, থাডিঙত 45, নোৱাকোটত 41, টানাহুনত 31 আৰু ৰাছুৱাত 13টা মৃতদেহ উদ্ধাৰ কৰিছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আবদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কয় যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰীজয়ছোৱালে কয় যে নেপালৰ ত্ৰিশুলী 1 জলবিদ্যুৎ প্ৰকল্প কৰ্মৰত 63গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। বিদেশ মন্ত্ৰালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 24 ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু উদ্ধান উলিয়াত সহায় হোৱাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 911-230-8718, 911-230-8719 আৰু 911-230-1 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919888 হোৱাটছএপ নম্বৰ আৰু situationroom@mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ স্থাপন হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বছৰৰ 3য়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনা দেশৰ বাকী অংশৰ লগতে হাতিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতিঙিমাৰীত সংবাদমেলযোগে এই কথা

0: জৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। তদুপৰি আদালতত গোচৰ তৰা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতশিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়া প্ৰেমীলৈও শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই দিৱস উপলক্ষে নতুন দিল্লীত কিংবদন্তী হকী খেলুৱৈগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিয়াৰ লক্ষ্যৰে দেশজুৰি ওৱান আৱাৰ অন দ্য প্লেয়িং ফিল্ড শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাম বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাম বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্চ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষো কে কুছ কিসে, কাহানি কুছ সফলতাও কি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহিনে 30 আগস্ত সুবহ 11 বজে মন কি বাত আকাশবাণী, দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে OTT প্ল্যাটফর্ম ওয়েভস পর। মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কি বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যায় আকাশবাণী আর দূরদর্শন কে সম্বদ্ধ প্রাদেশিক চ্যানেলো পর। মন কি বাত কে প্রাদেশিক ভাষাও মে অনুবাদ কা পুনঃ প্রসারণ আপ সুন সকতে হ্যায় রাত 8 বজে আকাশবাণী আর দূরদর্শন কে সভি প্রাদেশিক চ্যানেলো পর। তো ইয়াদ রাখেন, রবিবার 30 আগস্ট সুবহ 11 বজে মন কি বাত।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে সংগীতা বৰঠাকুৰৰ কণ্ঠত লিহিৰি বনতে শীৰ্ষক সভ্য সফুৰাটিৰ পৰা 2টি গীত।

সংগীতা বৰঠাকুৰ আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকল, ইয়াৰ লগে লগে আধুনিক গীতৰ অনুষ্ঠানটিৰ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নেপালী অনুষ্ঠান।

0: nanan kang sam por five pila por pen asami salam thi pen bhita thi pyar jik sna
1: নমস্কাৰ আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 10গৰাকী লোক সন্ধানহীন, মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক, শ্বিলঙত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশজুৰি কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী পালন। নেপাল চৰকাৰে দক্ষিণ চিটৱান জিলাত ভূটেকোশী নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিষ্ঠ কৰাৰ সিদ্ধান্ত লৈছে। মৃতদেহসমূহৰ অৱস্থা বেয়াৰ পিনে ঢাল খোৱাৰ ফলত সংক্ৰমণৰ আশংকালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগলৈ মুঠ 626টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহৰ বৰ্ধিত সংখ্যাৰ ফলত চিটৱান জিলা প্ৰশাসন মৃতদেহ সংৰক্ষিত কৰি ৰখাত জটিলতাৰ সন্মুখীন হৈছে। স্থানীয় চিকিৎসালয়ত পৰ্যাপ্ত ঠাই আৰু সুবিধাৰ অভাৱত মৃতদেহসমূহ ৰখাৰ বাবে অস্থায়ী ব্যৱস্থা কৰিবলগীয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে গেলি পচি যোৱা মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত সংক্ৰমণ আৰু ইয়াৰ ফলত মহামাৰী বিয়পিব পাৰে বুলি সকীয়াই দিছে। এনে সকীয়নিলৈ চাই চিটৱানৰ জিলা সুৰক্ষা সমিতিয়ে চিনাক্ত কৰিব নোৱাৰা মৃতদেহসমূহ ভৰতপুৰ নগৰৰ দেৱঘাটৰ মুকলি এলেকাত সমাধিষ্ঠ কৰাৰ সিদ্ধান্ত লৈছে। কৰ্তৃপক্ষসমূহে প্ৰকাশ কৰা মতে সমাধিষ্ঠ কৰাৰ পূৰ্বে মৃতদেহসমূহৰ DNA সংগ্ৰহ কৰা হ'ব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো হোমসূত্ৰ পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছিল। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকলক সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰে।
1: অত্যন্ত আমি বেদাগ্ৰস্ত হৈছোঁ, কাৰণ আমি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতীয় বহুত অসমৰ পৰা যোৱাৰ পৰা আৰম্ভ কৰি বহুত কেইগৰাকী

0: আজি সন্ধানহীন হৈছে। গতিকে মই এই মুহূৰ্তত যিসকলে এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যুবৰণ কৰিব লগা হ'ল তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতৰ যিসকল অন্ধানহীন হৈ আছে তেখেতসকলে যাতে য'তে আছে যাতে জীয়াই থাকক, আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে। মই আশা ৰাখিছোঁ যে প্ৰভুৱে তেখেতসকলক নিৰাপদে ৰাখিব আৰু আগন্তুক দিনত আমি নিশ্চিতভাৱে দুয়োখন ৰাষ্ট্ৰই মিলি এই যিখিনি ধ্বংসলীলা হ'ল এই ক্ষেত্ৰত ৰাইজক সকাহ দিয়াৰ বাবে আমি কাম কৰিব লাগিব।
1: মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সমৰ কলা কৌশলৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰাৰ লগতে সেনা জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক শ্বিলঙত উষ্ম আদৰণি জনোৱা হয়। মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে বিহু পৰিৱেশনৰ লগতে মেঘালয়ৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ হোৱা শৈক্ষিক ভৱনটো শুভ উদ্বোধন কৰে। ধেমাজি চিটি মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উষা আঁচনিৰ অধীনত 3,90,00,000 টকা ব্যয় সাপেক্ষে এই শৈক্ষিক ভৱনটি নিৰ্মাণ কৰা হৈছে। এই নতুন শৈক্ষিক ভৱনটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকী মহাবিদ্যালয়খনৰ সংযোজন হোৱা ভৱনটোৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ 100টা কম্পিউটাৰ আৰু অত্যাধুনিক প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰে। লগতে তেওঁ বিগত কিছু বছৰত মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি আৰু ফলাফলৰ ক্ষেত্ৰতো মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলিও প্ৰকাশ কৰে। এই নতুন শৈক্ষিক ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনাখন দেশৰ বাকী অংশৰ লগতে হাতশিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ শালমাৰা মানকছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতশিঙিমাৰীত সংবাদমেলযোগে এই কথা সদৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। ইয়াৰোপৰি আদালতত গোচৰ তথা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতশিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত

নিজৰ ধ্যানচন্দ্ৰৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰী সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই দিৱস উপলক্ষে নতুন দিল্লীত কিংবদন্তী হকী খেলুৱৈগৰাকীলৈ শ্ৰদ্ধা জনায়। সাংবাদিকৰ আগত তেওঁ কয় যে ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিয়াৰ লক্ষ্যৰে দেশজুৰি ওৱান আৱাৰ অন দ্য প্লেয়িং ফিল্ড শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজ আৰু বিশিষ্ট সমাজবাদী নেতা গোলাব বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয়। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া, গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাব বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। নেপালৰ তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি।

এয়া আকাশবাণী গুৱাহাটী মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মেডামেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মধুকৃষ্ণ বৰঠাকুৰ, নিয়ন্ত্ৰণ কক্ষত পপী চান্দ, নিখিল শৰ্মা, হৰমোহন বৰ্মন, আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই জলি ভট্টাচাৰ্য। এতিয়া শ্ৰোতাসকলক শুনাবলৈ লৈছো বিমল দেৱ মেধিৰ কণ্ঠত আধুনিক গীত কেইটি লোৱা হৈছে শ্ৰব্য সফুৰা ফুলৰ দলিচাৰ পৰা।

ইমান পৰে শ্ৰোতাসকলে আধুনিক গীত শুনিলে বিমল দে মেধিৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।

0: পুনতে শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ আজি প্ৰচাৰ হ'বলগীয়া পৰৱৰ্তী অনুষ্ঠান সম্পৰ্কে। 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ আগবঢ়াব ৰীণা বিশ্বশৰ্মাই। ইয়াত ভাগ ল'ব আৰাধনা আৰু ভাৱনাই। 6:10 কৃষকবাণী অনুষ্ঠানত কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত হেমাংগ বৈশ্যৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। আৰু পাচলি তথা শস্যৰ বজাৰ দৰ, কৃষকৰ বাবে বা বতৰা, লগতে শুনিবলৈ পাব কিষাণ মানধান যোজনা আৰু পৰম্পৰাগত খেতিৰ বিষয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 চন্দনা ধৰৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত। 7:05 বৃন্দগান। 7:20 7:45 আৰু 8:30 আধুনিক গীত। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰেণু হাজোৱাৰীৰ কণ্ঠত কাৰ্বি গীত। 8:02 দৃষ্টিপাত। 9:00 চিত্ৰগীত। 9:30 আলাপনুৰাগ অনুষ্ঠানত বিশিষ্ট শিল্পী অনিমা চৌধুৰীৰ জীৱনভিত্তিক আলেখ্যলানীৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। অনুষ্ঠানটিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। আৰু 10:00 পৰা অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: এই কাহিনী হ'ল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গ'ল দৰমহা, এতিয়া নতুন কাণফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি। শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণফুলি কি হ'ব যাবানে? বিডিঅ' ইনজেকচন
2: আৰবিআই কয়,
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
0: শ্ৰোতাসকলক এতিয়া জনাব বিচাৰিছোঁ কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। দিনৰ 11:00 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 137 সংখ্যক খণ্ড শুনিবলৈ পাব। এই অনুষ্ঠানৰ পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ নিশা 8:00। পুৱা 10:00 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ বিষয়ে কিছু কথা। আজি ক্ষমা কৰিব, কাইলৈ দ্বিতীয় খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত জিনা টপনৰ স্বৰচিত কবিতা পাঠ আৰু ৰতন দাসৰ পানীকাৰৰ চুটি গল্প পাঠ।

0: ইমান পৰে ভজন শুনিলে অনুৰাধা পৰোৱালৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, পশ্চিম কাৰ্বি আংলং জিলাৰ 4জনৰ লগতে অসমৰ 14গৰাকী লোক সন্ধানহীন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ধেমাজি চিটি মহাবিদ্যালয়ত নৱনিৰ্মিত শৈক্ষিক ভৱন উদ্বোধন, আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী পালন। নেপাল চৰকাৰে দক্ষিণ চিটৱান জিলাত ভূটেকোচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিষ্ঠ কৰাৰ সিদ্ধান্ত লৈছে। মৃতদেহসমূহৰ অৱস্থা বেয়াৰ পিনে ঢাল খোৱাৰ ফলত সংক্ৰমণৰ আশংকালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, আজি পুৱাৰ ভাগলৈ মুঠ 626টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহৰ বৰ্ধিত সংখ্যাৰ ফলত চিটৱান জিলা প্ৰশাসন মৃতদেহ সংৰক্ষিত কৰি ৰখাত জটিলতাৰ সন্মুখীন হৈছে। স্থানীয় চিকিৎসালয়ত পৰ্যাপ্ত ঠাই আৰু সুবিধাৰ অভাৱত মৃতদেহসমূহ ৰখাৰ বাবে অস্থায়ী ব্যৱস্থা কৰিবলগীয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে গেলি পচি যোৱা মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত সংক্ৰমণ আৰু ইয়াৰ ফলত মহামাৰী বিয়পিব পাৰে বুলি সকীয়াই দিছে। এনে সকীয়নিলৈ চাই চিটৱানৰ জিলা সুৰক্ষা সমিতিয়ে চিনাক্ত কৰিব নোৱাৰা মৃতদেহসমূহ ভৰতপুৰ নগৰৰ দেওঘাটৰ মুকলি এলেকাত সমাধিষ্ঠ কৰাৰ সিদ্ধান্ত লৈছে। কৰ্তৃপক্ষসমূহে প্ৰকাশ কৰা মতে সমাধিষ্ঠ কৰাৰ পূৰ্বে মৃতদেহসমূহৰ DNA সংগ্ৰহ কৰা হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ 4জন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 14লৈ বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ কৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকলক সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰে।
2: অত্যন্ত আমি বেদাগ্ৰস্ত হৈছোঁ, কাৰণ আমি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতীয় বহুত অসমৰ পৰা যোৱাৰ পৰা আৰম্ভ কৰি বহুত কেইগৰাকী আজি সন্ধানহীন হৈছে। গতিকে মই এই মুহূৰ্তত যিসকলে এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যুবৰণ কৰিব লগা হ'ল, তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতৰ যিসকল অন্ধানহীন হৈ আছে, তেখেতসকলে যাতে য'তে আছে তাতে জীয়াই থাকক, আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে। মই আশা ৰাখিছোঁ যে প্ৰভুৱে তেখেতসকলক নিৰাপদে ৰাখিব আৰু আগন্তুক দিনত আমি নিশ্চিতভাৱে দুয়োখন ৰাষ্ট্ৰই মিলি এই যিখিনি ধ্বংসলীলা হ'ল এই ক্ষেত্ৰত ৰাইজক সকাহ দিয়াৰ বাবে আমি কাম কৰিব লাগিব।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ

0: অসমৰ কলাকৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময়ও কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত বিহু পৰিৱেশন আৰু মেঘালয়ৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰি উষ্ম আদৰণি জনোৱা হয়। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ হোৱা শৈক্ষিক ভৱনটো শুদ্ধ উদ্বোধন কৰে। ধেমাজি চিটি মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উষা আঁচনিৰ অধীনত 3,90,00,000 টকা ব্যয় সাপেক্ষে এই শৈক্ষিক ভৱনটি নিৰ্মাণ কৰা হৈছে। এই নতুন শৈক্ষিক ভৱনটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ সংযোজন হোৱা ভৱনটোৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ 100টা কম্পিউটাৰ আৰু অত্যাধুনিক প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰে। লগতে তেওঁ বিগত কিছু বছৰত মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি আৰু ফলাফলৰ ক্ষেত্ৰতো মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলিও প্ৰকাশ কৰে। এই নতুন শৈক্ষিক ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: গাৰ্লছ কলেজ এটা সময়ত লো এনৰলমেণ্টৰ এখন মহাবিদ্যালয় হিচাপে গোটেই অসমত চিহ্নিত হৈছিল, বাতৰি কাকততো নাম প্ৰকাশ পাইছিল যে মহাবিদ্যালয়খনৰ এনৰলমেণ্ট বিলো 400। কিন্তু এই মহাবিদ্যালয়খন মহাবিদ্যালয় পৰিয়ালৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আৰু মহাবিদ্যালয়খনক কো এডুকেশ্যনলৈ ৰূপান্তৰ কৰা অৰ্থাৎ ল'ৰা ছোৱালী উভয়ৰ কাৰণে ৰূপান্তৰ কৰাৰ পাছত আজি প্ৰায় 1700 ষ্টুডেণ্টেৰে মহাবিদ্যালয়খন জাতিষ্কাৰ হৈ উঠিছে। আৰু ইয়াত আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 3,92,00,000 প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে নতুন এটা প্ৰশাসনিক একাডেমিক ভৱন আজি আমি শুভ উদ্বোধন কৰোঁ। মই দুবছৰ আগত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু আজি ইয়াক আমি শুভ উদ্বোধন কৰিছোঁ।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল ৱেবৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচান্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। সৰুসজাইত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ক্ৰীড়া শাৰীৰিক সুস্থতা আৰু অসমৰ চহকী থলুৱা ক্ৰীড়া পৰম্পৰাৰ প্ৰচাৰৰ উদ্দেশ্যে এলানি ক্ৰীড়া প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। এই অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াও উপস্থিত থাকে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নাগৰিক সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত চহৰখনক অধিক সুপৰিকল্পিত, পৰিষ্কাৰ আৰু আধুনিক কৰি তোলাৰ বিষয় লৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শেখত পাত্র, উপ মেয়র উজ্জ্বল ফুকনকে ধরে ভালেসংখ্যক বিশিষ্ট ব্যক্তি

0: উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খোৱাং মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ শুভ উদ্বোধন কৰে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি তিনিচুকীয়া মণ্ডলৰ অন্তৰ্গত মৰিয়নী জংচন আৰু যোৰহাট টাউন ৰেল ষ্টেচন পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মহাপ্ৰবন্ধকগৰাকীয়ে ষ্টেচন দুটাৰ ভৱন, প্লেটফৰ্ম, চৌপাশৰ এলেকা আৰু যাত্ৰীসকলৰ বাবে উপলব্ধ বিভিন্ন সা সুবিধাৰ বুজ লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি। পশ্চিম কাৰ্বি আংলং জিলাৰ 4জনৰ লগতে অসমৰ 14গৰাকী লোক সন্ধানহীন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ ধেমাজি চিটি মহাবিদ্যালয়ত নৱনিৰ্মিত শৈক্ষিক ভৱন উদ্বোধন। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্ম বাৰ্ষিকী পালন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষক বাণী।

0: সমূহশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: প্ৰিয় শ্ৰোতা, আজিৰ কৃষকবাণীৰ আৰম্ভণিতে আগবঢ়াইছোঁ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতান। এই শিতানত আজি শুনক হেমাংগ বৈশ্যৰ সৈতে হোৱা এটি কথোপকথন। কথা পাতিছে শিখামণি দত্তই।
0: নমস্কাৰ হেমাংগ বৈশ্য ডাঙৰীয়া।
2: নমস্কাৰ মেডাম।
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আপুনি হাইড্ৰপনিক্স অৰ্থাৎ মাটিবিহীনভাৱে কৰা আধুনিক কৃষি পদ্ধতিৰ লগত জড়িত, গতিকে পুনতে আমি এই কৃষি পদ্ধতিটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম।
2: মই ইনিচিয়েলি আপোনাক মোৰ বেকগ্ৰাউণ্ড জনাবলৈ খুজিছোঁ। আমি কোম্পানীৰ নাম হৈছে মা কামেশ্বৰী এগ্ৰ' প্ৰডাক্টছ LLP। আমি শুৱালকুছি বংশৰত হাইড্ৰপনিক প্ৰজেক্ট এটা কৰি আছোঁ, য'ত আমি 1056 স্কুৱেৰ মিটাৰ লেণ্ড এৰিয়াত, যোনটো ক্লাইমেট কণ্ট্ৰল পলি হাউচ বুলি কয়, য'ত আমি এক্সটাৰ্নেল ফেক্টৰ একো নোহোৱাকৈ আমি কণ্ট্ৰল এনভাইৰনমেণ্টত এটা কৃষি প্ৰেক্টিচ কৰা হয়,
0: নিয়ন্ত্ৰিত হয় পৰিৱেশৰ মাজত।
2: এতিয়া মই যদি ক'বলৈ যাওঁ যে হাইড্ৰপনিক্স মানে কি, পানীৰ বিনা খেতি। তাত আমি কিছুমান নিউট্ৰিয়েণ্টছ ইউজ কৰোঁ, যোনটোক আমাৰ ইনশ্বৰ্ট মেক্ৰ' আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ বুলি কোৱা হয়। চলিউশ্যন এ, চলিউশ্যন বি, মানে একদম পাতল পানীৰ লেয়াৰ এটা আমাৰ ফ্ল' হৈ থাকে, সেইটোক আমি নিউট্ৰিয়েণ্ট ফিল্ম টেকন'লজি বুলি কোৱা হয়। সেইটো আমাৰ NFT বেড, যোনটোত আমি আমাৰ ধুনীয়াকৈ কাপনেটছবোৰ প্লেচড হয় আৰু তাতে আমাৰ শিপাজোপা পানীৰ লগত কানেক্টেড থাকে, যোনটো সি 30-35 ডেজৰ ভিতৰত সি ৰেডি হৈ যায় চেপলিংজোপা। তাতে আমি এতিয়া ষ্টেপ ৱাইজ যদি মই আৰম্ভ কৰিবলৈ যাওঁ, আমি ছিডলিং ট্ৰে ৰেডি কৰোঁ, য'ত আমি এভৰি ছিডলিং ট্ৰেত আমাৰ OSS কিউব বুলি কয়, তো তাতে আমি কিছুমান স্পঞ্জ জাতীয় বস্তু এটা ইউজ হয়, যোনটোক আমি OSS কিউব বুলি কওঁ ইন টেকনিকেল টাৰ্ম, যোনটো একচুৱেলি চাবলৈ গ'লে কম্প্ৰেছ ছইল একবিধ হয়। সহজ ভাষাত ক'বলৈ গ'লে স্পঞ্জ এক টুকুৰা, স্পঞ্জ টুকুৰাত হোল থাকে, তাতে আমি ছিডটো দি দিওঁ আৰু সি 3-4 দিনৰ ভিতৰত স্প্ৰাউটিং হৈ যায়। তো সিয়াক আমি তাৰপিছত অংকুৰিত, তো অংকুৰিত হোৱাৰ লগে লগে আমি ফটোছিন্থেছিছটোৰ কাৰণে আমি বাহিৰত থৈ দিয়া হয়,
0: মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ কাৰণে
2: হয়। 12-15 দিনৰ ভিতৰত সি ট্ৰান্সপ্লাণ্ট ৰেডি হৈ যায়, যোনটো মই NFT বেড বুলি ক'লোঁ। সিয়াক 30-35 দিন NFT বেডত ৰখা হয়, ৰখাৰ লগে লগে আমি সিয়াক হাৰ্ভেষ্টিং কৰি কেনে পেক কৰি ডেলিভাৰ কৰা যায়।
0: তাৰমানে মাটিত কৰা খেতিতকৈ সময়টো কম লাগে নেকি?
2: হয়, নিশ্চয়
0: কম লাগে। নহয়, বৰ্তমান আপুনি কি কি শস্য খেতি কৰি আছে এই পদ্ধতিত?
2: আমাৰ জেনেৰেলি প্ৰডাক্ট বুলি ক'বলৈ গ'লে দুটা ছেগমেণ্টত ডিভাইডেড আছে। এটা আমি লিফি গ্ৰীণ বুলি কওঁ, কাৰণ হাইড্ৰপনিক বুলি ক'লে সি যিহেতু 30-35 দিন থাকে, সিয়াৰ চাইকেলটো খুব কম সময়ত হয়। তো আমি সেইকাৰণে লিফি পাতজাতীয় প্ৰডাক্টবোৰ, যেনেকৈ আমাৰ চালাড পাত হওক,

0: হয়,
1: নাইবা আমাৰ চালাড পাতৰে 4টা 5টা ভেৰাইটি আমি কৰি আছোঁ,
0: যেনে ধৰি লোৱা হ'বনে লেপটুচ,
1: হয়
0: পালেং,
1: লেটুছ
0: এইবিলাক হ'ব।
1: পালে, হয়
0: হয়
1: পুদিনা ক'ব পাৰে,
0: পুদিনা,
1: লেটাছৰে 5টা ভেৰাইটি কৰি আছোঁ মই। যদি ক'বলৈ যাওঁ বাটাৰ হেড হয় এটা, যোনটোৰ ডিমাণ্ড এতিয়া খুব মানে বাঢ়ি আছে এটা,
0: বাঢ়ি আছে।
1: তাৰেও বহুত ৰঙা পাত এটা ওলাইছে, সেইটোক আমি ৰেড লেটাছ বুলি কওঁ নাইবা ল'লো ৰছো বুলিও কোৱা হয়, সেইটো এটা ভেৰাইটি কৰি আছোঁ। দেন আমি আইচবাৰ্গ লেটাছ কৰি আছোঁ যোনটো গোলটো হয়,
0: হয়,
1: তাৰপিছত হৈ যাওক এটা ৰমেইন বুলি কয়। আমি 3 টোটেল 5টা লেটাছ ভেৰাইটি কৰি আছোঁ। তাৰপিছত আমি বক ছই নাইবা পাক ছই বুলি কোৱা হয়, যোনটো চাইনিজ কেবেজ বুলিও হয়,
0: বন্ধাকবিৰ এটা
1: বন্ধাকবিৰ
0: ভাগ।
1: ফেমিলি হয় সেইটো, হয়
0: হয়
1: তো। আৰু এটা হয় চাইনিজ কেবেজ নাইবা নাপা কেবেজ বুলি কয়, সেইটো
0: হয়
1: আমি কৰি আছোঁ।
0: হয়
1: মানে আমাৰ প্ৰডাক্ট যোনখিনি আমি কৰি আছোঁ, এটা বহুত প্ৰেফাৰ্ড R&D কৰি কেনে কি মাৰ্কেটত কোনটো প্ৰডাক্টৰ কি ৰিকুৱাৰমেণ্ট আছে, কাৰণ ইংলিছ এক্সটিকৰ যদি মই ক'বলৈ যাওঁ তাৰ মাৰ্কেট ডিমাণ্ডটো বাঢ়ি আছে। আমাৰ ইণ্ডিয়া এভৰি ইয়াৰ 11% CAGR-ত গ্ৰ' কৰি আছে ইংলিছ এক্সটিক মাৰ্কেটটো,
0: হয়
1: আৰু তাৰ টোটেল মাৰ্কেট মুনি মই যদি ক'বলৈ যাওঁ ৱৰ্ল্ড ৱাইড US ডলাৰত $16.1 বিলিয়ন মাৰ্কেট হয় ইংলিছ এক্সটিক প্ৰডাক্টখিনি।
0: হয়,
1: তাৰ মাৰ্কেটটো বহুতে ভাল হয়।
0: ইংলিছ এক্সটিক প্ৰডাক্ট বুলি যে কৈছে,
1: হয়
0: সেইটো আমাৰ শ্ৰোতাসকলে জনাকে সাধাৰণ ভাষাত ক'ব নেকি বাৰু?
1: হয়, ট্ৰেডিশ্যনেল মানে যোনটো
0: পৰম্পৰাগত
1: পৰম্পৰাগতভাৱে সেইটো আমাৰ বাহিৰৰ পৰা অহাখিনি,
0: হয়
1: যেনেকৈ মই এতিয়া ক'লোঁ চাইনিজ কেবেজ,
0: উম
1: ইয়াৰ বংশটোৱে আহিছে চাইনাৰ পৰা, সিয়াৰ নামটোৱে সেইকাৰণে আমি ক'বলৈ যাওঁ পাক ছই বক ছই বুলি কোৱা হয় আমাৰ ইণ্ডিয়ান ভাষাত। আৰু চাইনিজ কেবেজটোকো ইয়াতে আমাৰ চাইনিজ কেবেজ বুলি কয় সৰল ভাষাত। তো এইবোৰ যোনখিনি আমাৰ ইয়াতে গ্ৰ' নোহোৱা বস্তু, এটা আমি কণ্ট্ৰ'লড এনভাইৰনমেণ্টত যেতিয়া কৰিবলৈ পাৰোঁ ইয়াক এক্সটিক মাৰ্কেট বুলি কোৱা হয়। সেইখিনি
0: মাটিত কৰা খেতিৰ তুলনাত এই খেতিৰ উৎপাদনটো কেনেকুৱা?
1: মাটিত যদি আমি কম্পেয়াৰ কৰিব যাওঁ, মাটিত আমাক বহুত লাৰ্জ কাল্টিভেবল ছইল এৰিয়া লাগে, আৰু হাইড্ৰপনিকত কিন্তু আমাৰ বহুত কম জেগাতে আমি কৃষি উৎপাদন অধিক মাত্ৰাত কৰিবলৈ পাৰোঁ। দ্বিতীয় ফেক্টৰ হৈ গ'ল আমাৰ পানী, যিহেতু আমি কৈছোঁ যে মাটিবিহীন খেতি, তো আমি পানীৰ ওপৰতে খেতিটো কৰি আছোঁ। তো তেতিয়া আমি যদি চাবলৈ যাওঁ, চবে ভাবিব পাৰে কি পানীৰ বহুত ৰিকুৱাৰমেণ্ট হ'ব, কিন্তু কনভেনশ্যনেল ফাৰ্মিং যোনটো আমি মাটিত কৰোঁ, কনভেনশ্যনেল ফাৰ্মিঙৰ পৰা ইয়াতে আমি 90% লেছ ৱাটাৰ ইউজ কৰোঁ।
0: কেনেকৈ সেইটো?
1: কাৰণ আমাৰ পানীটো গোটেইখিনি ৰিচাইকেল হৈ থাকে ইয়াতে, আমি পানীটো মানে পুনৰ ব্যৱহাৰযোগ্য হয়। হয়, ধৰি লওক এটা পলি হাউচত যদি 20,000 কেপাচিটি আছে, সেই 20,000 কেপাচিটিৰ কাৰণে আমি 10,000 লিটাৰ পানী 15 দিনৰ মূৰত সলনি কৰিব লাগে। তৃতীয় হৈ গৈছে নিউট্ৰিয়েণ্ট। আমি যিখিনি নিউট্ৰিয়েণ্ট ব্যৱহাৰ কৰোঁ হাইড্ৰপনিকত, সি ডাইৰেক্টলি শিপাজোপাই নিউট্ৰিয়েণ্টখিনি লৈ লয়। তো আমি বাহিৰাগতভাৱে একো এক্সটাৰ্নেল নিউট্ৰিয়েণ্ট দিব নালাগে। ধৰি লওক আমি ফিল্ডত ফয়লাৰ স্প্ৰেইং কৰিব লাগে, কিবা পোক হওক ফাৰ্টিলাইজাৰ মাৰিব লাগে,
0: সাৰ প্ৰয়োগ কৰিব লাগে আমি,
1: হয়
0: যেতিয়া আমি পৰম্পৰাগতভাৱে কৰোঁ।
1: হয়
0: হয়,
1: কিন্তু আমি হাইড্ৰপনিকত একো উপৰিয়াভাৱে ব্যৱহাৰ কৰিবলৈ নালাগে, কাৰণ আমি যিখিনি এচেনচিয়েল আমাৰ টোটেল আমাৰ তাতে 14টা ব্যৱহাৰ হয় নিউট্ৰিয়েণ্ট, নাইট্ৰজেন, ফছফৰাছ, পটাচিয়াম, কেলছিয়াম, মেগনেচিয়াম আৰু ছালফাৰ, যোনখিনি মেইন আমাক প্লাণ্ট এজোপাক লাগে, প্ৰধানকৈ প্ৰয়োজন হয় ইয়াৰ গ্ৰ'থৰ কাৰণে। আৰু দুটা ছেকেণ্ড ছেগমেণ্টটো হৈছে মাইক্ৰ' নিউট্ৰিয়েণ্ট, য'ত আমাক আইৰণ, মেংগানিজ, জিংক, কপাৰ, বৰণ, মলিবডেনাম, ক্লৰিন আৰু নিকেল লাগে। তো সেইখিনি আমি এবাৰ যেতিয়া নিউট্ৰিয়েণ্ট চলিউশ্যনটো বনাই দিওঁ, আৰু বাহিৰাগতভাৱে আমি একো দিব নালাগে তাক, খালি তাতেও এটা কথা আছে কি আমি ঘনে ঘনে মানে অলপ অলপকে বঢ়াই যাওঁ। তৃতীয়টো হৈছে আমাৰ প্ৰডাকশ্যনটো। আমি হাইড্ৰপনিকটো যিহেতু এটা কণ্ট্ৰ'লড এনভাইৰনমেণ্টত কৰি আছোঁ, চাবলৈ গ'লে আমাৰ এটা ফেক্টৰী হয় সি, তো আমি যদি সিয়াক চলাবলৈ পাৰোঁ আমাক সি উৎপাদনটো প্ৰধানকৈ দিব পাৰে। হাইড্ৰপনিকত আমি একো পোক পতংগৰ কাৰণে একো কেমিকেল পেষ্টিচাইড ইউজ কৰা নাযায়। যদি কম্পেয়াৰ কৰোঁ কনভেনশ্যনেল ফাৰ্মিঙত, তেতিয়া আমি যদি পোক পতংগ ধৰে তেতিয়া আমি স্প্ৰেইং কৰিব লাগিবই, সেইটো চাবলৈ গ'লে আমি হাইড্ৰপনিকত একো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ নাইবা পেষ্টিচাইড ইউজ কৰা নাযায়।
0: এতিয়া এই কৃষি পদ্ধতিটোত নিৰ্দিষ্ট খেতি কিছুমানহে কৰিব পাৰি নেকি?
1: ধৰি লওক আমি এতিয়া যোনটো নিউট্ৰিয়েণ্ট ফিল্ম টেকন'লজি, তাৰে আমাৰ 3-4 ইঞ্চিৰ ফিল্ম এটা বহি থাকে পানীৰ। তো আপুনিয়ে ধৰি লওক 4 ইঞ্চি জাগাত আমাৰ কিমানখিনিলৈ শিপাজোপা তললৈ যাব পাৰিব, তো সেইটো এটা চেন্সত চাবলৈ গ'লে এইটো অসম্ভৱ কথা ডাঙৰ ক্ৰপ কৰাত।

0: যেনেকে ধৰি লওক আমাৰ ফুলকবি এতিয়া শিপা জোপা সি জেনেৰেলি 2ৰ পৰা 2.5 ফুট তললৈ যাব লাগে, সেইখিনি জাগা যদি আমি দিবলৈ নোৱাৰো সি ফুলকবিটো ফৰ্মে নহ'ব, হ'ব পাতবোৰ ওলাব খালি কিন্তু হেড ফৰ্মেশ্যনটো নহ'ব, হেড ফৰ্মেশ্যন নহ'লে আমি তাৰ মাৰ্কেটটোও নাপাম। তো সেইকাৰণে আমি এনেকুৱা ক্ৰপ ধৰিব লাগে যোনটো আমি কম সময়তে অধিককৈ উৎপাদন কৰিবলৈ পাৰোঁ।
1: অসমৰ খেতিয়কসকল যিসকলে কৰিব বিচাৰিব তেওঁলোকক আপুনি কোনবিলাক খেতিৰে এই কৃষি পদ্ধতিটোৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ ক'ব?
0: আমি ঘৰত সদায় ব্যৱহাৰ কৰা বস্তুৰ ভিতৰত আহি যায় পালেং শাক, পুদিনা কৰিব পাৰে, ধনিয়া পাত কৰিব পাৰে।
1: আপুনিতো ইতিমধ্যে নিশ্চয় সেয়া আপোনাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি আছে নিশ্চয়, গতিকে সেইখিনিৰ পৰা আপোনাৰ লাভ কেনেকুৱা হৈছে?
0: লাভ খুবেই ভাল, কাৰণ কম্পিটিটৰ খুব কম, তো আমি যিখিনি চাপ্লাই কৰিব পাৰোঁ গোটেইখিনি আমাৰ বিক্ৰী হৈ যায়। খালি আমি এতিয়া মনত এটা কথা ৰাখিয়ে কামটো আৰম্ভ কৰিব লাগে, যোনে নকৰক কিয় যিখিনি আমি ক্ৰপ কৰিম তাৰে আমি প্ৰথমতে মাৰ্কেট ষ্টাডি কৰাটো খুবেই ইম্পৰ্টেণ্ট।
1: বাহিৰৰ বজাৰত যেতিয়া বস্তুটো দিয়া হ'ব, মাটিত কৰা খেতিটোৰ লগত যেতিয়া তুলনা কৰা হ'ব, উৎপাদিত সামগ্ৰীবিধৰ গুণগত মানৰো কিবা পাৰ্থক্য থাকিব নেকি?
0: 100% থাকিব, কাৰণ মই অলৰেডি আপোনাক সেইটো কৈছোৱে, পেষ্টিচাইড ফ্ৰী, ফাৰ্টিলাইজাৰ ফ্ৰী ফাৰ্মিং হয় এইটো। মই কিছুমান আপোনাক ডেটাও ক'ব পাৰোঁ, কিছুমান সাৰ একদম চিম্পল ইনচেক্ট খেদিবলে সকলো ফাৰ্মাৰে ক্লৰোপাইৰোফিছ বুলি কয়, সেইটো মাৰা যায়
1: পোক পতংগ
0: খেদিবৰ কাৰণে। সেইটো এজ পাৰ ৰিচাৰ্চ কেঞ্চাৰ কজিঙৰ মূল কাৰণ হয়। তো মই যদি সেইটো কম্পেয়াৰ কৰিবলৈ যাওঁ, আমি যিহেতু এইবোৰ ধৰণৰ একো কেমিকেল ব্যৱহাৰেই নকৰোঁ ভিতৰত, মই সেইটো চেঞ্চত ক'বলৈ পাৰোঁ কি আমি এটা ভাগত অৰ্গেনিক ফাৰ্মিঙে কৰি আছোঁ, যিহেতু আমি হিউমেন হেলথ মানুহৰ শাৰীৰিক
1: স্বাস্থ্যটোৰ কথা চিন্তা কৰোঁ, স্বাভাৱিকতে গুণগত মানটো বেছি বুলি ক'ব বিচাৰে ন? হয়, আপুনি যিহেতু এই বিশেষ কৃষি পদ্ধতিটো বাছি লৈছে গতিকে তাৰ বাবে নিশ্চয় আপুনি প্ৰশিক্ষণ লৈছে,
0: হয়
1: প্ৰশিক্ষণৰ বিষয়ে কওকচোন।
0: মই প্ৰশিক্ষণ দিল্লীলৈ গৈছিলোঁ, দিল্লীত আমাৰ KVK আছে যোনটো মেইন ৰিচাৰ্চ চেণ্টাৰ বুলিও ক'বলৈ পাৰি, কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিজ্ঞান কেন্দ্ৰত তাতে মই একমাহ আছিলোঁ, আমি ট্ৰেইনিং লোৱা হৈছে তাতে, তাৰে পিছত গুজৰাটলৈ যোৱা হৈছিল, কাৰণ গুজৰাটত কমাৰ্চিয়েল লেভেলত খুব এটা ধুনীয়াকৈ ফাৰ্মিং হৈ আছে। ট্ৰেইনিং বুলি ক'বলৈ গ'লে আমি দুটা জেগাত যোৱা হৈছে, দিল্লী আৰু আহমেদাবাদ গুজৰাট।
1: এতিয়া আপুনি হাইড্ৰপনিক পদ্ধতিৰে যথেষ্ট কষ্ট কৰি বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰিছে, আপোনাক নিশ্চয় এখন ভাল বজাৰৰো প্ৰয়োজন হৈছে, গতিকে আপুনি বজাৰ দখল কৰিব পাৰিছেনে?
0: খেতিখিনি যদি চাবলৈ যাওঁ আমি গোটেইখিনিৰ এতিয়ালৈ পোৱা নাই, কাৰণ তাতেও কিছুমান কাৰণ আছে, যিহেতু আমি এতিয়া চালাদ পাত বুলিও যদি ধৰোঁ আমাৰ ঘৰে ঘৰে চালাদ পাত ব্যৱহাৰ এতিয়াও নহয়, কিন্তু যদি মই এতিয়া চাবলৈ যাওঁ হোটেল এখন, হোটেল এখনক কিন্তু ডেইলি চালাদ পাত লাগিবই, তো মই যদি এতিয়া মাৰ্কেট বুলি কওঁ, মোৰ মাৰ্কেট এতিয়া এইটো সময়ত মোৰ অকল ব্যৱসায়িক নাইবা বাণিজ্য কেন্দ্ৰবোৰহে মোৰ কাৰণে মাৰ্কেট হয়, কাৰণ আমাৰ চাপ্লাইটো মই যদি B2B বুলি কওঁ, বিজনেচ টু বিজনেচে হয়, আমি সিহঁতকহে চাপ্লাইটো কৰোঁ,
1: তেওঁলোকক
0: যোগান ধৰি আছোঁ, মানে ৰেষ্টুৰেণ্ট হৈ যাওক, হৰেকা চেগমেণ্ট বুলি কওঁ আমি, হোটেল ৰেষ্টুৰেণ্ট আৰু কেটাৰিং আমাৰ মাৰ্কেট হয় বৰ্তমান সময়ত। ঘৰৰ মানুহখিনিৰ কাৰণে ছুপাৰ মাৰ্কেটবোৰত আমাৰ দিয়া যায় বস্তু, তাতে আমাৰ চেলটো খুবেই ভাল।
1: সেই যিখিনি চাহিদা সেইখিনি অনুযায়ী আপুনি যোগান ধৰিব পাৰিছেনে?
0: সেইটো চাবলৈ গ'লে মই ধৰিব পৰা নাই, কাৰণ আমি যিখিনি কৰি আছো আমি খুব এটা সৰু স্কেলত কৰি আছো, কম মাত্ৰাত কৰি আছো, ডিমাণ্ডটো খুবেই ডাঙৰ। এতিয়া আমাৰ যিহেতু অসম গেটৱে অফ দি নৰ্থ ইষ্ট বুলি কোৱা হয়, আমাৰ অসমৰ পৰাই বিভিন্ন 7 sisters-লৈও বস্তু যায়, 7 sisters-ৰ বাহিৰলৈও ক'বলৈ যাওঁ আমি বৰ্তমান সময়ত আমাৰ বস্তু কলকাতা আৰু শিলিগুৰিলৈ গৈ আছে।
1: যিহেতু আমি মাটিত কৰা খেতিৰ লগতো পানীত কৰা খেতিৰ আমি এটা তুলনাত্মক বিচাৰ কৰি চালোঁ আৰু গুণগত মানৰ কথাও আমি পাতিলোঁ, খুবেই ভাল যেন দেখা পাইছোঁ। গতিকে অসমত এই কৃষি পদ্ধতিটো প্ৰচলন কৰিবৰ কাৰণে আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি?
0: আমি যোৱা বছৰো আৰু এইটো বছৰতো দুটা ছেমিনাৰ কৰিছোঁ আমাৰ ফাৰ্মৰ ভিতৰতে, যিখিনি ইণ্টাৰেষ্টেড কৃষকসকল তেওঁলোকক আমি ইনভাইট কৰোঁ, আমি ট্ৰেইনিং দিওঁ। তো ট্ৰেইনিংটো আমাৰ আমি ফ্ৰী অফ কষ্ট দিয়া হয় সেইটো ট্ৰেইনিং, যদি আমি দেখোঁ যে কোনোবা খুব ইণ্টাৰেষ্টেড তেতিয়া আমি

0: সেই বাণিজ্যিকভাৱে তেওঁলোকক আঁকোৱালি লোৱা হয়।
1: হয় কৰে।
0: আৰু যদি কোনোবা কৃষকসকল খুবেই ইণ্টাৰেষ্টেড, তেতিয়া আমি তেওঁলোকক হেণ্ডজ অন ট্ৰেইনিং যোনটো কোৱা হয়, আমি তেওঁলোকক দিওঁ। সেইটো
1: চৰকাৰী সা সুবিধা কিবা পাইছে নেকি?
0: চৰকাৰী সা সুবিধা ক'বলৈ গ'লে মোৰ গোটেই প্ৰজেক্টটোৱে আমি AIF চেংচনড হয়, এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা প্ৰজেক্টটো আমাৰ ছিলেক্টেড আছিল, যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা খুব ভাল স্কীম এটা হয়। কাৰণ আৰ্থিকভাৱে আমি চৰকাৰৰ পৰা সহযোগিতা পাইছোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ AIF চেংচন প্ৰজেক্ট হয়। তো AIFত আমাৰ দুটা তিনিটা কম্পনেণ্ট আছে, এটা আছে আমি চিন্স আমাৰ এইটো লোন প্ৰজেক্ট এটা হয়, আমাৰ লোন এটা চলি আছে বেংকত, আৰু বাকী আমাৰ যোনটো লোন চলি আছে তাতে আমি এই স্কীমটোৰ আণ্ডাৰত 3% ছাবভেনশ্যন বুলি কোৱা হয়, ছাবভেনশ্যন আমি পাইছোঁ। আৰু এইটো আমাৰ মৰ্গেজ ফ্ৰী লোন হয় দ্বিতীয়, আৰু তৃতীয় হৈছে আমি CGTMSE কভাৰেজ পাওঁ চেণ্ট্ৰেল গভাৰ্ণমেণ্টৰ পৰা। কেন্দ্ৰীয় চৰকাৰে আমাক CGTMSE কভাৰেজ যোনটো বুলি কৈছোঁ, ক্ৰেডিট গেৰাণ্টি ফৰ MSME। আমি যিহেতু খুদ

0: বাকি আমাৰ যোনটো লোন চলি আছে তাতে আমি এই স্কিমটোৰ আণ্ডাৰত 3% ছাবভেনশ্যন বুলি কোৱা
1: হয়
0: হয়
1: হয়
0: ছাবভেনশ্যন আমি পাইছোঁ। আৰু এইটো আমাৰ মৰ্গেজ ফ্ৰী লোন হয় দ্বিতীয়,
1: হয়
0: আৰু তৃতীয় হৈছে আমি CGTMSE কভাৰেজ পাওঁ চেণ্ট্ৰেল
1: হয়
0: গভৰ্ণমেণ্টৰ পৰা।
1: হয়
0: কেন্দ্ৰীয় চৰকাৰে আমাক CGTMSE কভাৰেজ যোনটো বুলি কৈছোঁ, ক্ৰেডিট গেৰাণ্টি ফৰ MSME। আমি যিহেতু ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগত পৰোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি 3% ছাবভেনশ্যনত সহযোগিতা পাইছোঁ।
1: হয়, এইখিনি যে আপুনি সুবিধা পাইছে, যিটো আমি MSME বুলি কৈ আছোঁ, ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ, এই ক্ষেত্ৰত এইসকল লোক যিসকল MSMEত পৰিব, তেওঁলোক আপোনালোকৰ দৰে সুবিধা পাবৰ বাবে কেনেদৰে আগবাঢ়ি আহিব লাগিব?
0: প্ৰথম কথা, তেওঁলোকে কি উদ্যোগ স্থাপন কৰিব প্ৰজেক্ট ৰিপৰ্টটো বিতংভাৱে জনাব লাগিব। ছেকেণ্ড হৈছে আমাৰ পৰ্টেল এটা বনোৱাই আছে AIFৰ, সেইখিনিৰ প্ৰিপেৰেশ্যনৰ পিছত সেই প্ৰজেক্ট ৰিপৰ্টটো যিখিনি প্ৰিপেয়াৰ কৰিলে সেইখিনি জমা কৰি দিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ অফিচ আছে, ইয়াতেও যদি আপোনালোকে আপোনালোকৰ নিয়াৰেষ্ট ADOকো যদি খবৰ কৰে, ব্লক অফিচাৰ নাইবা ডেভেলপমেণ্টেল অফিচাৰ এগ্ৰিকালচাৰৰ, তেওঁলোকে আপোনালোকক ভালকৈ গাইড কৰি দিব পাৰিব।
1: অসমৰ জলবায়ু বা অসমৰ পৰিৱেশ, অসমৰ বজাৰ আৰু অসমৰ উপভোক্তা সকলোখিনি মিলাই আপুনি এই কৃষি পদ্ধতিৰ সম্ভাৱনা কেনেকুৱা দেখা পাইছে অসমত?
0: ভৱিষ্যত খুবেই ভাল,
1: হয়,
0: উদ্যোগটো খুবেই আকৰ্ষণীয় হয়,
1: হয়,
0: অসমৰ পৰিৱেশত আকৰ্ষণীয় হয়, মাৰ্কেটটো স্বাভাৱিকতে ডাঙৰ হ'বই। আমাৰ যোনটো মই অলৰেডি কৈছোঁ হৰেকা বুলি, হোটেল ৰেষ্টুৰেণ্ট আৰু কেটাৰিং, সেই মাৰ্কেটটো আমাৰ টোটেল 45% স্কেলত গ্ৰ' কৰি আছে।
1: হয়,
0: মই যদি আপোনাক প্ৰিমিয়াম ৰিটেইল বুলি কওঁ, প্ৰিমিয়াম ৰিটেইল কাষ্টমাৰখিনি যোনটো আমাৰ ছুপাৰ মাৰ্কেট হওক নাইবা ৰিটেইল ষ্ট'ৰত গৈ কেনে কিনা, সেইটো 35%লৈ গ্ৰ' কৰি আছে। আৰু তৃতীয় হৈছে আমাৰ ডাইৰেক্ট ঘৰুৱাভাৱে ব্যৱহাৰ কৰা মানুহখিনি, তেওঁলোকেও আমাৰ 10-15% গ্ৰ' কৰি আছে। তো মই পাৰ্চেণ্টেজত ক'বলৈ গ'লে গোটেইখিনি আমাৰ পজিটিভ ছাইডতে গ্ৰ' হৈ আছে, যিহেতু মাৰ্কেটটো খুবেই আকৰ্ষণীয় হয়।
1: হয়, আপুনি এজন নতুন প্ৰজন্মৰ কৃষক, আপোনাৰ দৰে আৰু কৃষকসকল এনেদৰে আগবাঢ়ি আহিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি ভাবে?
0: প্ৰথম কথা হৈছে তেওঁলোকে উইদাউট প্ৰপাৰ ৰিচাৰ্চ কোনো যেন সেইটো ষ্টেপ নলয়, কাৰণ যদিও মই কৈছোঁ যে খুবেই ভাল মাৰ্কেট, কিন্তু ইয়াতে আমাৰ এটা পজিটিভ ছাইড বুলিয়ে ক'ম, যোগাত্মক দিশে হয়, আমাৰ মাৰ্কেট ডিষ্ট্ৰিবিউচন নেটৱৰ্ক যোনটো কওঁ, ছাপ্লাই চেইন, সেইটো আমাৰ ইমানো ষ্ট্ৰং নহয়। আপুনি কোনোবা এটা জেগাত যদিও খেতি কৰি আছে, সেই মাৰ্কেট একচেছটো পাবলৈ আপোনাক এটা প্ৰপাৰ ছাপ্লাই চেইন লাগিব। কাৰণ আমাৰ যদি মই হাইড্ৰপনিক পানী ধোৱা খেতিটো, আমাৰ শ্বেল্ফ লাইফ এটা কম হয়, সেইটো আমাৰ এটা নেগেটিভ ছাইড বুলিও ক'ব পাৰোঁ।
1: মানে
0: মাটিত কৰা আৰু পানীত কৰা ৱেটটো কমি যায়, মানে ড্ৰাষ্টিকেলি কমে, কোৱালিটি ভাল থাকে, প্ৰিমিয়ামে হয়। প্ৰপাৰ ৰিচাৰ্চ আৰু ট্ৰেইনিং লৈ কেনে আগবঢ়াটো বিচাৰোঁ, মাৰ্কেটটো খুবেই ভাল। কাৰণ হাইড্ৰপনিকতো আমাৰ বহুতখিনি ছেগমেণ্ট আছে, যিহেতু আমি ককোপিটতো আমি হাইড্ৰপনিক বুলিয়ে ধৰা হয়, যেতিয়া আমি হাইড্ৰপনিক চলিউশ্যন দি কেনে ককোপিটত ব্যৱহাৰ কৰোঁ এটা কণ্ট্ৰ'লড এনভাইৰনমেণ্টত, সি আকৌ হাইড্ৰপনিক বুলিয়ে ধৰা হয়। আমি অলৰেডি আমাৰ পলিহাউচত কৰি আছোঁ সেইটো। নতুন প্ৰজন্মক যদি মই আহ্বান জনাওঁ, তেতিয়াহ'লে আমি কণ্ট্ৰ'ল এনভাইৰনমেণ্টত এনি টাইপ অফ ক্ৰপ ধৰিব পাৰোঁ যোনটোৰ বাণিজ্যিকভাৱে খুব এটা আকৰ্ষণীয় ডিমাণ্ড আছে। যেনেকৈ ধৰি লওক, আপুনি এতিয়া বহুতে বিচাৰে ৰঙা হালধীয়া কেপচিকামৰ ডিমাণ্ড খুবেই ভাল, মাৰ্কেটো ভাল, চবেই বিচৰা প্ৰডাক্ট হয়। এতিয়া আমাৰ অসমত খুব কম মানুহে কৰি আছে আৰু কিছুমানে নাজানেও বাৰু কি তাৰে কিমান মাৰ্কেট ভেলিউ আছে, কিমান ডাঙৰ মাৰ্কেট হয় সেইটো। সেইবোৰ প্ৰডাক্ট যেতিয়া কোনোবা এজন নতুন প্ৰজন্ম সোমাব, তেওঁ যেতিয়া ভালকৈ ৰিচাৰ্চ আৰু ট্ৰেইনিং ল'ব, তেওঁ সেইবোৰ প্ৰডাক্ট যদি কৰিবলৈ পাৰে, তেওঁ খুব এটা ভাল ফিউচাৰ আছে। বেংগল ছাইডৰ পৰা আমাৰ কোল্ড ষ্টৰেজ গাজৰ আহে। এতিয়া কোল্ড ষ্টৰেজ গাজৰটো মোটামুটি এইটো 7 মাহ পুৰণি হয়। তো 7 মাহ পুৰণি গাজৰ থাকিব পাৰে জানো? কেতিয়াও নোৱাৰে। সেই সাতমা আত্মা যদি সি থাকিছে, অবভিয়াছলি কিবা বহুত বেয়া ধৰণৰ কেমিকেল ইউজ কৰি কেনে সিয়া প্ৰিজাৰ্ভ কৰিছে। তো সেই সাতমা আত্মাহৰ গাজৰ যদি আমি মাৰ্কেটত বিক্ৰী কৰিবলৈ যায়, সেইটো খুব এটা বেয়া লগা কথা। আৰু সেইটো এটা ভিজিলেন্স ছেটআপো হ'ব লাগে মাৰ্কেটবোৰত, যিহেতু আমি হাইড্ৰোপনিক্স বুলি কওঁ, আমি নিউট্ৰিচন

0: নিউট্রিশনাল বেনিফিটখিনিয়ে বুজাবলৈ খোজোঁ।
1: হয়, আপুনি এটা প্ৰসংগ উল্লেখ কৰিলে যে হাইড্ৰোপনিক্স মানে আমি অকল পানীতে কৰা খেতি নুবুজোঁ, ককোপিটত কৰা বা অন্য ধৰণে কিবা আছে যদি সেই ধৰণে কৰাও আমি বুজি পাওঁ, নহয় জানো? ককোপিটটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয়?
0: ককোপিটটোৰ ক্ষেত্ৰতো চেমে হয় গোটেইখিনি পদ্ধতি। তো ককোপিটতো ইনিচিয়েলি যদি আপোনালোকে বিচাৰে, হাইড্ৰোপনিকটো খুব এটা ছাষ্টেইনেবল মেথডত চলা বস্তু হয়।
1: হয়, এতিয়া আপুনি যিখিনি শস্য উৎপাদন কৰি আছে সেইখিনিতো কৰিবই, আৰু ভৱিষ্যতে আপোনাৰ কাৰ্যপন্থা কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ খেতি আপুনি কৰিম বুলি ভাবিছে?
0: কাৰ্যপন্থা বুলি ক'লে আমাৰ এতিয়া বৰ্তমানভাৱে যোনটো আমি কৰি আছোঁ বাণিজ্যিকভাৱে, আমি সেইটোৱে আৰু স্কেল কৰিবলৈ বিচাৰোঁ। কাৰণ যিহেতু মই অলৰেডি ক'লোঁ মাৰ্কেট খুবেই ডাঙৰ, তো আমি ইখিনি খেতি কৰি কেনে আমি সেই মাৰ্কেটটো ল'বলৈ পৰা নাই, এটা ভাগো ল'ব পৰা নাই ইনফেক্ট। তো আমি সেইটোৱে বিচাৰোঁ কি যদি আমি মাৰ্কেটখন আৰু ল'বলৈ বিচাৰোঁ, আমি আমাৰ কৃষি সমাজৰ মানুহখিনিকো আগবাঢ়ি আহিবলৈ দিওঁ, মানে আহ্বান জনাওঁ যে তেওঁলোকেও যদি ইণ্টাৰেষ্টেড হয়, চ'ৰ্চ আছে আজিকালি আমাৰ ইউটিউব আছে হওক, ছ'চিয়েল মিডিয়া হওক, তাৰ পৰাও শিকি কেনে হ'লেও যদি আমি সকলোৱে এটা মাৰ্কেট ল'বলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি যোনটো এতিয়া বৰ্তমানভাৱে কৰি আছে বাহিৰৰ পৰা অহা বস্তু, আমি সেইখিনি শেষ কৰিয়ে দিব পাৰোঁ এটা সময়ত। আমাৰ অসম কৃষি প্ৰধান দেশ হিচাপে ধৰি লওক আঁকোৱালি ল'ব পাৰে সকলোৱে।
1: হেমাংগ বৈশ্য ডাঙৰীয়া, আপোনাৰ লগত কথা পাতি মই এইখিনি কথা বুজিব পাৰিলোঁ যে আপুনি পৰম্পৰাগত কৃষি পদ্ধতিক বাদ দি পেলাই এটা প্ৰত্যাহ্বানমূলক কৃষি পদ্ধতিয়ে বাছি লৈছে, কিন্তু ইয়াৰ খুব সুন্দৰ এটা ভৱিষ্যত আছে আৰু যোগাত্মক দিশ আছে। গতিকে আপোনালোকে ভৱিষ্যতে খুব ভাল ধৰণৰ এখন বজাৰ অসমত পাব বুলি আমি বিশ্বাসী, আৰু নতুন প্ৰজন্ম আগবাঢ়ি আহক এই কৃষি পদ্ধতিটোলৈ, এই আশাকে রাখি আপোনালৈ আমাৰ শুভকামনা জ্ঞাপন কৰিলোঁ।
0: ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আজি আদৰ্শ কৃষক হেমাংগ বৈশ্যৰ সৈতে কথা পাতিলে শিখামণি দত্তই।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
6: এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শাৱলী। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূল বাবে শালি খেতিত সুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাট নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে, মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰঠ হোৱা মৰাপাত, মাজে মাজে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে বৰষুণ নথকা শুকান বতৰত কাটিব পাৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি

0: উচকিছিব পাৰে। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বন বাট নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰমৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো গছত কেৱল 2টাকৈ গজালি ৰাখি অতিৰিক্ত গজালিবোৰ আঁতৰাই পেলাব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहा
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,000 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 2,800 টকাৰ পৰা 3,500 টকা, মিঠালাও 1,800 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, জিকা 2,200 টকাৰ পৰা 3,000 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, মূলাৰ দৰ প্ৰতি কুইণ্টলত 1,800 টকাৰ পৰা 2,800 টকাৰ ভিতৰত, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকা, ফ্ৰেন্স বিন 8,000 টকাৰ পৰা 9,000 টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতিপোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 3,500 টকা, গোটামগুৰ দৰ প্ৰতি কুইণ্টলত 10,200 টকাৰ পৰা 11,800 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, তামোলৰ প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 550 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটো টিনৰ দৰ 2,180 টকাৰ পৰা 2,560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,280 টকাৰ পৰা 2,300 টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2,000 টকাৰ পৰা 4,800 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
4: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰিয় শ্রোতা, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11গৰাকী লোক সন্ধানহীন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান, হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ, গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান, আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। নেপাল চৰকাৰে দক্ষিণ চিটুৱান জিলাত ফুটে কচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা, প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। মৃতদেহসমূহৰ অৱস্থা বেয়াৰ পিনে ঢাল খোৱাৰ ফলত সংক্ৰমণৰ আশংকালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগলৈ মুঠ 626টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহৰ বৰ্ধিত সংখ্যাৰ ফলত চিটুৱান জিলা প্ৰশাসন মৃতদেহ সংৰক্ষিত কৰি ৰখাত জটিলতাৰ সন্মুখীন হৈছে। স্থানীয় চিকিৎসালয়ত পৰ্যাপ্ত ঠাই আৰু সুবিধাৰ অভাৱত মৃতদেহসমূহ ৰখাৰ বাবে অস্থায়ী ব্যৱস্থা কৰিবলগীয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলে গেলি পচি যোৱা মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত সংক্ৰমণ আৰু ইয়াৰ ফলত মহামাৰী বিয়পিব পাৰে বুলিও সকীয়াই দিছে। এনে সকীয়নিলৈ চাই চিটুৱানৰ জিলা সুৰক্ষা সমিতিয়ে চিনাক্ত কৰিব নোৱাৰা মৃতদেহসমূহ ভৰতপুৰ নগৰৰ দেৱঘাটৰ মুকলি এলেকাত সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। কৰ্তৃপক্ষসমূহে প্ৰকাশ কৰা মতে সমাধিস্থ কৰাৰ পূৰ্বে মৃতদেহসমূহৰ DNA সংগ্ৰহ কৰা হ'ব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ শিৱমাৰাক, চাৰ্বিচন মাৰাক আৰু এলিপচন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য প্ৰকাশ পাইছে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকল সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰে।
1: অত্যন্ত আমি বেদনাগ্ৰস্ত হৈছোঁ, কাৰণ আমি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতীয় বহুত অসমৰ পৰা যোৱাৰ পৰা আৰম্ভ কৰি বহুত কেইগৰাকী আজি সন্ধানহীন হৈছে। গতিকে মই এই মুহূৰ্তত যিসকলে এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যুবৰণ কৰিব লগা হ'ল, তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেত যিসকল অন্ধানহীন হৈ আছে, তেখেতসকলে যাতে য'তে আছে যাতে জীয়াই থাকক, আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে। মই আশা ৰাখিছোঁ যে প্ৰভুৱে তেখেতসকলক নিৰাপদে ৰাখিব।
0: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ড০ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলাকৌশল, কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে। এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত বিহু পৰিৱেশন আৰু মেঘালয়ৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশনেৰে আদৰণি জনোৱা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আছাম ৰেজিমেণ্টেল চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে।
2: Today we cross-checked the record. Bishnuram Medhi came here. Bimala Prasad Soliha came here. I mean, today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflect the sentiment of undivided Assam, that is, North East.

0: region. So I am feeling very happy, and I am also obliged that I was shown everything, had a good conversation, and I spent a very interesting day today. Yes, to see everything, I think one day is not enough. I have to come back again.
1: গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জিলাখনত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলত বন বিভাগে 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। আজি বনাঞ্চলৰ কাষৰীয়া গাঁও পশ্চিম দাইৰঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বন সজাগতা আৰু বন পৰিচালনা সমিতিৰ মাজত চুক্তি স্বাক্ষৰ সভা অনুষ্ঠিত হয়। গোৱালপাৰা বন সংমণ্ডলৰ প্ৰাধিকাৰী তেজস্বৰী স্বামীয়ে সভাখনত উপস্থিত থাকি বন সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে দাইৰং বন পৰিচালনা সমিতি আৰু বন বিভাগৰ মাজত চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে বন বিভাগে ৰোপণ কৰা 75 হেক্টৰ বাঁহ প্ৰতিপালনৰ দায়িত্ব দাইৰং বন বিভাগ পৰিচালনা সমিতিক অৰ্পণ কৰা হয়। চুক্তিমতে বাঁহৰ পৰা সংগ্ৰহ হোৱা ধন দাইৰং বন পৰিচালনা সমিতিয়ে লাভ কৰিব। এই পদক্ষেপে বন সুৰক্ষাৰ লগতে বন পৰিচালনা সমিতিৰ সদস্যসকল আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি বন প্ৰাধিকাৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি এনে পদক্ষেপে হাতী মানুহৰ সংঘাত ৰোধ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
1: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
4: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শন আটাবৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজ নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হয়। এই উপলক্ষে গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি পদ্মশ্ৰী বঁটা প্ৰাপক অজয় দত্তৰ সভাপতিত্বত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ডঃ পৰমানন্দ মজুমদাৰৰ সম্পাদিত গোলাপ বৰবৰাৰ ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱনটোৰ শুভ উদ্বোধন কৰে। ধেমাজি চিটি মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উষা আঁচনিৰ অধীনত 3,90,00,000 টকা ব্যয় সাপেক্ষে এই শৈক্ষিক ভৱনটি নিৰ্মাণ কৰা হৈছে। এই নতুন শৈক্ষিক ভৱনটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনত সংযোজন হোৱা ভৱনটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ 100টা কম্পিউটাৰ আৰু অত্যাধুনিক প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰে। তেওঁ লগতে বিগত কিছু বছৰত মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি আৰু ফলাফলৰ ক্ষেত্ৰতো মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। এই নতুন শৈক্ষিক ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
5: গাৰ্লছ কলেজ এটা সময়ত লো এনৰলমেণ্টৰ এখন মহাবিদ্যালয় হিচাপে গোটেই অসমত চিহ্নিত হৈছিল, বাতৰি কাকততো নাম প্ৰকাশ পাইছিল যে মহাবিদ্যালয়খনৰ এনৰলমেণ্ট বিলো 400। কিন্তু এই মহাবিদ্যালয়খন মহাবিদ্যালয় পৰিয়ালৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আৰু মহাবিদ্যালয়খনক কো এডুকেশ্যনলৈ ৰূপান্তৰ কৰা, অৰ্থাৎ ল'ৰা ছোৱালী উভয়ৰ কাৰণে ৰূপান্তৰ কৰাৰ পাছত আজি প্ৰায় 1700 ষ্টুডেণ্টেৰে মহাবিদ্যালয়খন জাতিষ্কাৰ হৈ উঠিছে। আৰু ইয়াত আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 3,92,00,000, প্ৰায় 4,00,00,000 টকা ব্যয় সাপেক্ষে নতুন এটা প্ৰশাসনিক একাডেমিক ভৱন আজি আমি শুভ উদ্বোধন কৰোঁ। মই দুবছৰ আগত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ আৰু আজি ইয়াক আমি শুভ উদ্বোধন কৰিছোঁ।
4: আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দ

0: অবদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ক্ৰীড়া, শাৰীৰিক সুস্থতা আৰু অসমৰ চহকী থলুৱা ক্ৰীড়া পৰম্পৰাৰ প্ৰচাৰৰ উদ্দেশ্যে এলানি ক্ৰীড়া প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু অন্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। এই অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াও উপস্থিত থাকে। ধুবুৰী ফুলবাৰী সংযোগী নদী দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হৈছে। 19.282 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব বুলি জনা গৈছে। বৰ্তমানলৈকে দলংখনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণ ব্যয় 4,997,04,00,000 টকা ধাৰ্য কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়াতৰ লগতে অঞ্চলটোৰ আৰ্থসামাজিক দিশত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। লগতে পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে।
1: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নাগৰিক সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত চহৰখনক অধিক সুপৰিকল্পিত, পৰিষ্কাৰ আৰু আধুনিক কৰি তোলাৰ বিষয় লৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, উপ মেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খোৱাং মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰে। ডঃ বৰ্ণালী ডেকাই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ উচ্চপদস্থ প্ৰশাসনিক পদসমূহৰ নিযুক্তিৰ বাবে বৰ্ণালী ডেকাৰ নামত অনুমোদন জনাইছে। 2025 চনৰ আগষ্টত কেন্দ্ৰীয় ডেপুটেচনত যোৱাৰ পূৰ্বে ডঃ ডেকাই অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্ত আৰু সবিন দাসে সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই সৃজনী ভাস্ব মহন্তক প্ৰতিজেৰা কৰে। একেদৰে জীৱিত কালত শিল্পী জুবিন গাৰ্গৰ চিকিৎসাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা চিকিৎসক হিতেশ বৰুৱাক অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জেৰা কৰা প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হয়। অৱশ্যে সময়ৰ অভাৱত আন অভিযুক্তসকলৰ অধিবক্তাই ডাঃ বৰুৱাক জেৰা কৰিব নোৱাৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 114 জন সাক্ষীৰ সাক্ষ্য প্ৰদান সম্পূৰ্ণ হৈছে। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনা দেশৰ বাকী অংশৰ লগতে হাতশিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতশিঙিমাৰীত সংবাদমেলযোগে এই কথা সদৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। তদুপৰি আদালতত গোচৰ তৰা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতশিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জিলা আয়ুক্তৰ সভাপতিত্বত জিলাখনৰ পথ সুৰক্ষা সমিতিৰ আগষ্ট মাহৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আগষ্ট মাহৰ পথ সুৰক্ষা সমিতিৰ কাৰ্যসূচী বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা, যান বাহনৰ চলাচল, পাৰ্কিং ব্যৱস্থা আৰু পথ দুৰ্ঘটনা ৰোধৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11 গৰাকী লোক সন্ধানহীন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ। গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
2: এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ আহি গ'ল দৰমহা। এতিয়া নতুন কাণফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি। শুন, প্ৰতি মাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চিৰ বাবেও সাঁচক, যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণফুলি কি হ'ব যাবানে? বিডিঅ' ইনজেকচন
3: RBI কয়
2: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार, मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 30 अगस्त सुबह 11 बजे मन की बात आकाशवाणी, दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के

0: सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 30 अगस्त सुबह 11 बजे मन की बात।
1: एया आकाशवाणी गुवाहाटी महाबाहु एटिया हुनक एटि ब्रिंड गान
2: পরিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
3: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
2: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233-ত কল কৰক।
4: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: বৃন্দগানৰ অনুষ্ঠানত এয়া অনুৰাধা দাস ৰচিত গীত।

0: অনুৰাধা দাস রচিত বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800420223 কল কৰক।

0: এই আকাশবাণী গুৱাহাটী মহাবাহু খন্তেক পাছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, নেপালৰ ৰাষ্ট্ৰপতিয়ে নেপালত হোৱা বিধ্বংসী বানৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। এতিয়া শুনক বিতং বাতৰি। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰেলে নেপাল তিব্বতত হোৱা বিধ্বংসী বানত শ লোকৰ মৃত্যুৰ লগতে ব্যাপক ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। যোৱা বুধবাৰে হোৱা এই বিপৰ্যয়জনক বানৰ পাছত ভাৰতীয় লোকৰ কৰুণ ক্ষতিৰ বাবে শ্ৰীপৌৰেলে শোক প্ৰকাশ কৰে। ইপিনে কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নেপালত হোৱা এই বানৰ পৰিপ্ৰেক্ষিতত 149গৰাকী ভাৰতীয় নাগৰিকে চীনৰ পৰা নেপাললৈ নিৰাপদে পাৰ হৈ যোৱাৰ বিপৰীতে 320গৰাকী লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে নেপালৰ এই পৰিস্থিতিক লৈ ভাৰত চিন্তিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ এনে সময়ত সকলো প্ৰকাৰে সহায় কৰিবলৈ ভাৰত সাজু বুলি শ্ৰীসিঙে উল্লেখ কৰে। ভাৰতে নিৰৱচ্ছিন্নভাৱে চুবুৰীয়া দেশখনলৈ সাহায্য প্ৰেৰণ কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছৱালে কয় যে নাগৰিকসকলে 9111230887718 9111230887819 আৰু 9111230121113 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919888 হোৱাটছএপ নম্বৰ আৰু ছিটুৱেশ্যন ৰুম @mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ শিৱ মাৰাক, চাৰ্বিছন মাৰাক আৰু এলিপছন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। লক্ষ্ণৌত বাবা চাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ 11 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰতৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে যে দেশখনে এতিয়া কেৱল গোলকীয় নিয়মসমূহ মানি চলাই নহয় বৰঞ্চ নিয়মসমূহ প্ৰণয়নতো অৰিহণা যোগাইছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষা, সংস্কৃতি, সভ্যতাৰ প্ৰতি থকা গৌৰৱে এটা জাতিৰ আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিকে সূচায়। আৰ্থিক, মানসিক আৰু সাংস্কৃতিক সকলো দিশতো ভাৰতক শক্তিশালী কৰি তোলাত চৰকাৰে বৰ্তমান মনোনিৱেশ কৰিছে। শ্ৰীসিঙে লগতে কয় যে ডিগ্ৰী বিতৰণৰ বাহিৰেও বিশ্ববিদ্যালয়সমূহৰ জাতি গঠনৰ লক্ষ্য থাকিব লাগে। শিক্ষানুষ্ঠানসমূহে ন্যায়, সমতা, স্বাধীনতা, ভাতৃত্ববোধৰ আদৰ্শৰ প্ৰতি দায়বদ্ধ জাতি গঠনত আকৰ্ষণ থকা যুৱক যুৱতীসকলক বাট দেখুৱাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে।

0: শ্ৰীসিঙে লগতে যোৱা 12 বছৰত ভাৰতত শিক্ষাৰ মানদণ্ড, ব্যয়সাধ্যতা উন্নতি হৈছে বুলি মত প্ৰকাশ কৰে। গৱেষণাৰ ক্ষেত্ৰখনত ব্যয় দুগুণ বৃদ্ধি পাইছে আৰু 34 বছৰৰ পাছত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিৱৰ্তনে ভাৰতীয় যুৱক যুৱতীসকলক বহুতো ষ্টাৰ্ট আপ আৰু উন্নত প্ৰযুক্তি সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে।
1: पिछले 12 वर्षों में शिक्षा की क्वालिटी, एसेसिबिलिटी और अफोर्डेबिलिटी बढ़ी है। भारत का रिसर्च एंड डेवलपमेंट एक्सपेंडिचर पहले के कंपैरिजन में दो गुना हो गया। 34 ईयर्स में पहली बार हमने नेशनल एजुकेशन पॉलिसी बनाई है। शिक्षा के क्षेत्र में हुए बदलावों और अच्छी पॉलिसीज का ही यह परिणाम है कि आज देश के नौजवान स्टार्टअप खड़े कर रहे हैं, यूनिकॉर्न कंपनियां बना रहे हैं। 2015 में हम ग्लोबल इनोवेशन इंडेक्स में 81वें स्थान पर, हमने अब 38वें स्थान पर अपनी पहुंच हासिल कर ली है।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ব কোম্পানীসমূহে নিজৰ যোগান শৃংখলা আৰু মূলধন আবণ্টনৰ পুনৰ মূল্যায়ন কৰাৰ লগে লগে ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ চিকাগোত আগশাৰীৰ বিনিয়োগকাৰীসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ বৈঠকত এইদৰে মন্তব্য কৰে। তেওঁ ভাৰতৰ বিনিয়োগৰ স্থায়ী অৰ্থনৈতিক বৃদ্ধি, দক্ষতা, বিশ্বমানৰ আন্তঃগাঁথনি, প্ৰযুক্তিগত উন্নতি আৰু এক দশকৰ ধাৰাবাহিক সংস্কাৰ নিহিত হৈ আছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে আধাৰ, UPI, ডিজিলকাৰ, ONDC আৰু ইণ্ডিয়া ষ্ট্ৰাকে ধৰি ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে জনসংখ্যাৰ পৰিসৰত এখন মঞ্চৰ সৃষ্টি কৰা বুলি প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে আঙুলিয়াই দিয়ে যে জিপছ IFSC-য়ে ভাৰতৰ সৈতে বিশ্বৰ পুঁজিক সংযোগ কৰা আন্তঃৰাষ্ট্ৰীয় বিত্ত কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আত্মনিৰ্ভৰ ভাৰত আৰু আইডেক্সৰ দৰে পদক্ষেপৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতে ড্ৰোন, স্বায়ত্তশাসিত ব্যৱস্থা আৰু অন্যান্য উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰি তুলিছে। তেওঁ বিশ্বৰ অংশীদাৰীসকলে সমবিকাশ, সম উৎপাদন আৰু নিৰ্মাণৰ বাবে ভাৰতক বিশ্বৰ বজাৰৰ সেৱা হিচাপে গঢ়ি তুলিব পৰা মঞ্চ হিচাপে চাবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ দুদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে কাইলৈ কেৰালামত উপস্থিত হ'ব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেৰালামৰ অন্যতম পুৰণি নৌকাদৌৰ প্ৰতিযোগিতা আৰণমূলা জল মহোৎসৱ উদ্বোধন কৰিব। পাছত তেওঁ তিৰুৱনন্তপুৰমত ৰাজ্য চৰকাৰে আয়োজন কৰা ওনাম পৰ্যটন সপ্তাহত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। দেশৰ চহকী ক্ৰীড়া ঐতিহ্যৰ উদযাপন আৰু জনসাধাৰণক খেল ধেমালিত নিয়মীয়া জীৱনশৈলীৰ অংশ কৰি লোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এইবেলি শ্ৰদ্ধা জ্ঞাপন, খেলা আৰু অগ্ৰসৰ হোৱা এই তিনিটা স্তম্ভৰ অধীনত তিনিদিনীয়া ৰাষ্ট্ৰজোৰা অভিযানেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। এইবাৰ খেলপথাৰত 1 ঘণ্টা আহ্বানেৰে এই দিৱস উদযাপন কৰা হৈছে। ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ প্ৰতিভাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈও শুভেচ্ছা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নেপালৰ ৰাষ্ট্ৰপতিয়ে নেপালে পোৱা বিধ্বংসী বানৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত পাব।

0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠৰ গীত।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীত কেতিয়া লোৱা হৈছে যন্ত্ৰ শ্ৰব্য সফুৰাৰ পৰা।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420-2233 নম্বৰত।
2: শ্রোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ পূবালীৰ সুৰ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ ৰেণু হাজোৱাৰীৰ কণ্ঠত কাৰ্বি গীত।

ইমান পৰে শ্ৰোতাসকলে ৰেণু হাজোৱাৰীৰ কণ্ঠত কাৰ্বি গীত শুনিলে। পূবালীৰ সুৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠত আধুনিক গীত। শিল্পীয়ে গাবলৈ উলিওৱা প্ৰথম গীতৰ কথা ইদ্ৰিছ আলীৰ।

আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল জীবেন্দ্ৰমোহন দেৱশৰ্মা। এয়া আকাশবাণী গুৱাহাটী মহাবাহু।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশমাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নগৰ সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। নেপাল চৰকাৰে দক্ষিণ চিটুৱা

0: জিলাত ফোটে কোচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ডঃ বৰ্ণালী ডেকাই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ মহিলা বিষয়া হিচাপে ইতিহাস ৰচনা কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ হোৱা শৈক্ষিক ভৱনটো উদ্বোধন কৰে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আৰু গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ হাতী মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী মহাবাহু।

0: দৃষ্টিপাত।
1: দৃষ্টিপাতত আজি শুনক বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ, এই শীৰ্ষক এটি অনুষ্ঠান। আজি এই অনুষ্ঠানৰ অতিথি মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ জয়ন্ত দাস। ডাক্তৰ দাসৰ সৈতে কথা পাতিছে জিন্তি ৰাণী ডেকাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, দৃষ্টিপাত অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আজি দৃষ্টিপাতত আমি এনে এটি বিষয় আলোচনাৰ বাবে বাছি লৈছো, সেয়া হৈছে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ। এই বিষয়ে আলোচ কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো মানসিক ৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ জয়ন্ত দাস। তেখেত অকল মানসিক ৰোগৰ চিকিৎসকেই নহয়, তেখেত এগৰাকী মঞ্চ সফল অভিনেতা। আকাশবাণী যোগেও তেওঁ কেইবাখনো নাটকত অংশগ্ৰহণ কৰিছে, গতিকে আমাৰ শ্ৰোতাৰ তেখেত চিনাকি। আজি তেনে এগৰাকী ব্যক্তিকে আমি আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ জনাই আনিছো। প্ৰথমে ছাৰ, আপোনাক নমস্কাৰ জনাইছো।
3: নমস্কাৰ।
2: আমি কোনেও আচলতে বানৰ বিভীষিকা এবাৰ পাহৰিবই পৰা নাই, আৰু অসমবাসীৰ বাবে বানৰ বিভীষিকা কিন্তু নতুন অভিজ্ঞতা নহয়। তথাপি এইবাৰৰ বানৰ সুকীয়া স্বৰূপ, বানে এনে বেলেগ ৰূপ দেখুৱাইছে যে প্ৰতিজন সংবেদনশীল মানুহকেই চুই গৈছে। এইবেলি বানত উজনি অসমৰ কেইবাখনো জিলা, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল, সেয়া নজিৰবিহীন। আৰু এই বানত এইবাৰ 105জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শিৱসাগৰ, চৰাইদেউ, ঠিক তেনেকৈ গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, ধেমাজি, এইবোৰতো মানুহে প্ৰাণ হেৰুৱাইছে। এই বানত যিমান ক্ষতি হ'ল, যিবোৰ আৰ্থসামাজিক ক্ষতি, সেইবোৰ আমি সকলোৱে দেখিছোঁ। কিন্তু যি ক্ষতি আমি চকুৰে দেখা নাই, তেনে বহু ক্ষতি হ'ল, বিশেষকৈ মানসিক ক্ষতি। আমি আজি এই মানসিক ক্ষতি, মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিবলৈ লৈছোঁ। ছাৰ, আপুনি কি কয়, এইটো এটা এই বানৰ লগত জড়িত এটা ডাঙৰ কথা নহয়নে বাৰু?
3: নিশ্চয়কৈ হয়। মই পোনপ্ৰথমে, যিহেতু মই এটা সুবিধা পাইছোঁ আপোনালোকৰ কেন্দ্ৰৰ যোগেদি, এই বানাক্ৰান্ত সকলো পৰিয়ালৰ সকলো সদস্যলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। আমি হয়তো নিজে গৈ তাত গৈ আপোনালোকৰ লগত থিয় দিব পৰা নাই, কিন্তু আপোনালোকৰ দুখ আমি অনুভৱ কৰিব পাৰিছোঁ। লগতে এই বানত যিসকলে প্ৰাণ হেৰুৱালে, তেখেতসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি আপোনাৰ কেন্দ্ৰৰ যোগেদি যাচিলোঁ। মই আপোনাৰ লগত এটা কথাত একমত নহয়, একমত এইটোত নহয় যে হয় অসমৰ কাৰণে বানপানী নতুন সমস্যা নহয়। আমি আজি 40-50 বছৰ আগতে স্কুলত পঢ়ি থাকোঁতেও এই বানপানী সম্পৰ্কে আমি ৰচনা লিখিছিলোঁ। বানপানী তেতিয়াও আছিল, কিন্তু এইবাৰ বানপানীত এটা সামান্য, সেই কথাটোতে একমত মই একমত নহয়, এটা পাৰ্থক্য এইটোৱে যে

0: এইবাৰ বানপানীত যিসকল বা যিবিলাক অঞ্চল আক্ৰান্ত হৈছে সেইটো একেবাৰে নতুন।
1: হয়,
0: অৰ্থাৎ অসমৰ যিখিনি জিলাত যিখিনি ঠাইত সাধাৰণতে বানপানী হয় সেই বানপানীৰ কাৰণে সেই ঠাইৰ লোকসকল ইতিমধ্যে এটা প্ৰস্তুত থাকে তেখেতসকলৰ। তেখেতসকলৰ এটা ফিজিকেল প্ৰিপেয়াৰ্ডনেছ থাকে আৰু মানসিকভাৱেও তেওঁলোকে প্ৰস্তুত থাকে যে বাৰিষা আহিছে, মুখলধাৰে বৰষুণ হ'ব, বানপানী হ'ব। গতিকে তেওঁলোকে আজি বছৰ বছৰ ধৰি যিহেতু বানপানী সমস্যা আমাৰ অসমত সমস্যা আমি সমাধান কৰিব পৰা নাই, তেওঁলোকে সেই বিষয়ে প্ৰস্তুত আৰু তাৰ লগত কেনেকৈ প্ৰত্যাহ্বান ল'ব লাগে, যুঁজিব লাগে, তেওঁলোকে প্ৰস্তুত হৈ থাকে। কিন্তু এইবাৰ যি যোৰহাট আৰু বিশেষকৈ শিৱসাগৰ জিলাত যি সংহাৰ যিখিনি ধ্বংস হ'ল এই কথাৰ কাৰণে কিন্তু শিৱসাগৰৰ এজনো ৰাইজ একেবাৰে প্ৰস্তুত নাছিল, দুয়োফালে মানসিকভাৱেও আৰু শাৰীৰিকভাৱেও। কিন্তু যিকোনো দুৰ্যোগে সাধাৰণতে দুটা ধৰণে প্ৰথমতে আঘাত কৰে। প্ৰথম হৈছে একিউট ক্ৰাইচিছ, এই দুৰ্যোগ এটা আহিলে, এই ধৰি লওক সাংঘাতিক ধৰণৰ এটা ধুমুহা আহিলে, যিটো চাইক্লন যিবিলাক কোষ্টেল ৰিজনত আহিছে, মই অকণ বহলকৈ কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। কোষ্টেল ৰিজনত বতৰে আগজাননী নিদিলে মাছমৰীয়াবিলাক যাব নালাগে, কোষ্টেল অন্ধ্ৰপ্ৰদেশত হওক, কেৰালাত হওক বা তামিলনাডু উৰিষ্যাত হওক, কোষ্টেল আমি জানো ধুমুহা, কিন্তু মানুহখিনি প্ৰিপেয়াৰ্ড হয় সেইখিনি কি কৰিব লাগিব আগতে তেওঁলোকক সষ্টম হৈ থাকে আৰু প্ৰশাসনে সেইমতে হেৰি লয়। এতিয়া এই কিছুমান দুৰ্যোগ সেইকাৰণে প্ৰাকৃতিক হ'লেও তাত আপোনাৰ মানুহৰ অৰিহণা থাকে। দুৰ্যোগৰ প্ৰথম যেতিয়া একিউট ক্ৰাইচিছ হয় যিকোনো দুৰ্যোগে, তেতিয়া যে সাধাৰণতে প্ৰথম লাগে তেওঁলোকক আমি কেনেকৈ ৰেস্কিউ কৰোঁ, তেওঁলোকক কেনেকৈ বচাওঁ, জীৱনটো কেনেকৈ বচাওঁ। তাৰপিছত আহিলে বচোৱাৰ পিছত তেওঁলোকক আমি কেনেকৈ খাদ্য দিওঁ, খাদ্য দিয়াৰ লগে লগে তেওঁলোকক কেনেকৈ নিৰাপদ স্থানলৈ আমি স্থানান্তৰ কৰি তেওঁলোকক পুনৰ সংস্থাপন দিওঁ প্ৰথম অৱস্থাত। সেই একিউট কথাখিনি সাধাৰণতে প্ৰশাসন চৰকাৰে কৰে আৰু এইবাৰ অতি ইতিবাচক হিচাপে অসমৰ মানুহ ইমূৰৰ পৰা সিমূৰলৈ উঠি পৰি লাগে সেইখিনি আৰম্ভ কৰিলে আৰু সেইখিনি এতিয়াও চলি আছে। দুৰ্যোগটো শেষ হ'ল, শেষ হোৱাৰ পিছত কিছুমান হয়তো সেই শিবিৰতে থাকি গ'ল, কিছুমানৰ অসুখ পাতি ইত্যাদি আৰম্ভ হ'ল। কিন্তু কি হয়, এই দুৰ্যোগে যে জোকাৰি গ'ল এটা পৰিয়ালক, আৰু যে এটা পৰিয়ালে কাৰোবাক সেই দুৰ্যোগত হেৰুৱাব লগা হ'ল, অথবা তেওঁলোকে যে স্থানান্তৰিত হ'ব লগা হ'ল, অথবা তেওঁলোকৰ সেই সময়ছোৱাৰ ভিতৰত যিটো তেওঁলোকে অভিজ্ঞতা লাভ কৰিলে তাৰ যিটো ট্ৰমা, সেই মানসিক আঘাতটো দীৰ্ঘদিনলৈ, বহুদিনলৈ আৰু কেতিয়াবা সুদূৰ প্ৰসাৰী তাৰ মানুহক পৰিণামে মানুহক জুৰুলা কৰি তোলে। এইবাৰৰ ক্ষেত্ৰত এইটো এইকাৰণেই বেছি মই আগতে কৈছো যে যিহেতু দুৰ্যোগটো এবাৰ হঠাতে আহিল, অনাকাংক্ষিত, আৰু কোনো ধৰণৰ ভবা নাছিলে যে শিৱসাগৰত আহিছে। আৰু মই যিটো শুনিছো বা যিটো পঢ়িছো, আপোনালোকে যিহেতু ফিল্ডত যিসকলে বেছি কাম কৰে জানিব যে এইটো ইট টুকছ হাৰ্ডলি 15 মিনিটছ, 15 মিনিটৰ ভিতৰতে একেবাৰে ধাহি মহি পানী এককাল পালেহি। কোনেও সেই সময়ত নিজকে ৰেস্কিউ কৰিবৰ কাৰণে, নিজেই নিৰাপদ স্থানলৈ যাবৰ কাৰণেও যিখিনি প্ৰয়োজন আছিল সেইখিনি সময় নাপালে। যি কি নহওক, গতিকে এতিয়া আমি নিশ্চয়কে এই মানুহখিনি যিটো মানসিক আঘাত পালে, মানসিক যিটো ট্ৰমা ঘটিল, আৰু ইতিমধ্যে ট্ৰমাটো এক অভিজ্ঞ হোৱাৰ, অভিজ্ঞতা লাভ কৰাৰ কাৰণে যাৰ যাৰ ঘৰত কোনো ব্যক্তি এনেকৈ প্ৰাণ হেৰুৱাই ইহ সংসাৰ ত্যাগ কৰিব লগা হ'ল, স্থানান্তৰিত হোৱাৰ পিছত নানা ধৰণৰ অসুখ, এতিয়া শাৰীৰিক অসুখ আৰম্ভ হ'ব, তেওঁলোকৰ নানা ধৰণৰ সমস্যা হ'ব, তেওঁলোকৰ জীৱিকাৰ ক্ষেত্ৰত আকৌ নতুনকৈ বহুতে ভাবিবলৈ লাগিব। আমি এইবাৰ গম পাইছোঁ স্কুল কলেজবিলাক, স্কুলবিলাক সাংঘাতিকভাৱে বিপৰ্যস্ত হৈছে, সেইসকল ল'ৰা ছোৱালী পুনৰ স্কুললৈ গৈ কেনেকুৱা এটা পৰিৱেশ পাব, এইবিলাকে নিশ্চয়কৈ ইয়াত কোনো সন্দেহ নাই যে ই আমাৰ যিটো আমি কওঁ যে ফিজিকেল ট্ৰমা ইজ ভিজিবল, চাইকলজিকেল ট্ৰমা ইজ ইনভিজিবল। এই দুৰ্যোগৰ পিছত আমি ফিজিকেল ট্ৰমাক আমি মলম দিছোঁ, আমি আঘাত নাপালে আমি কি কওঁ, মলম দিয়া বুলি কওঁতো মলম দিছোঁ, কিন্তু আমি মানসিক স্বাস্থ্য যিবিলাক আঘাত পাইছে সেইখিনিত আমি এতিয়া লাহে লাহে মলম দিবলৈ আৰম্ভ কৰিব লাগিব। এইটো অলপ পিছত হয়, ক্ৰাইচিছটো যোৱাৰ পিছতহে এই মানসিক স্বাস্থ্যৰ সমস্যাবিলাক প্ৰকট হয়। আৰু মই শব্দটো কৈছোঁ, মন কৰিব, চাইকোছ'চিয়েল, ইয়াত অকল মনস্তাত্ত্বিকভাৱে তেওঁলোকে সুদূৰ প্ৰসাৰী এটা মানে নেতিবাচক পৰিণাম হয়, সমস্যা হয় সেইটো নহয়, ইয়াক সামাজিকভাৱেও ছ'চিঅ' পলিটিকেলিও এইটো ইয়াৰ এটা ক্ষতি হয় আৰু এটা সুদূৰ প্ৰসাৰী ইয়াৰ এটা নেতিবাচক প্ৰভাৱ থাকি যায়। গতিকে এই দুয়োটা কথাকে আমি যিসকলে মানসিক স্বাস্থ্যৰ লগত জড়িত ব্যক্তি আছো, অথবা অকল মানসিক স্বাস্থ্যৰ লগত জড়িত যিসকল অনুষ্ঠান প্রতিষ্ঠান আছে, আপনার দরে অনাতার কেন্দ্রে আজি এনেকা একটা আগভাগ লো মানুষ জানাবলে মোক হলেও মাতি আনিছে, আমি কথা পাতিছো, এইবিলাক আমি করে যাব লাগিব আরো অল্প বেশিকে।
1: নিশ্চয়কৈ স্যার, আপুনি যেনেকৈ কৈছে যে এই বান অভূতপূর্ব, অনাকাঙ্ক্ষিত সঁচাকৈয়ে, কারণ আগতে কেতিয়াও নোহোৱা ঠাইবোৰত এই বান হৈছে আৰু মানুহবোৰ সঁচাকৈয়ে প্ৰস্তুত নাছিল। যিবিলাক ক্ষয়ক্ষতি হল আমি বিভিন্ন মঞ্চৰ মাধ্যমেৰে দেখিছো, কিন্তু সেই

0: যিটো মানসিক সমস্যাৰ কথা কৈছোঁ, আপুনি যেনেকৈ ক'লে যিটো ইনভিজিবল, আমি সেই বিষয়ে কথা পাতিব লৈছোঁ কাৰণ আপুনি মানসিক সমস্যাৰ ক্ষেত্ৰত, মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আপুনি জড়িত হৈ আছে, আপোনাৰ অভিজ্ঞতা আছে, কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে এই ধৰণৰ যিখিনি বানে ধুই গ'ল সেই অঞ্চলৰ, কাৰণ চকুৰ আগতে মানুহৰ মৰমৰ ঘৰখন ভাঙি গ'ল, মৰমৰ মানুহ উটি গ'ল, ল'ৰা ছোৱালীবোৰে পঢ়া স্কুলখন ভাঙি ছিঙি একেবাৰে চিনচাপ নাইকিয়া হৈ গ'ল, কিমান এটা দুখৰ কথা হ'ব পাৰে।
1: তাৎক্ষণিকভাৱে কি হয় যেতিয়া আৰম্ভ হয়, তেতিয়া প্ৰথমতে ভয়, সাংঘাতিক ধৰণৰ ভয়, পেনিক হয়, আতংক, আশংকা, ভয়, এইবিলাক আৰম্ভ হয়। মনত সাংঘাতিক ধৰণৰ এটা দুখ অনুভৱ হৈ যায়, নিজকে দুৰ্ভাগ্যৱান বুলি ভাবে যে ময়ে কিয়, মোৰে হ'ল এনেকুৱা, মোৰ ঘৰতে হ'ল, আমাৰ অঞ্চলতে হ'ল, এনেকুৱা ধৰণৰ কথা কিছুমানে আমি ভাগ্যক দিয়াই সেইবিলাকে, আৰু আমি তেতিয়া অসহায় অনুভৱ কৰোঁ, আমাৰ টোপনিত ব্যাঘাত জন্মে। যেতিয়া কেতিয়াবা যদি বিচ্ছিন্ন হয়, মাক আৰু হয়তো সন্তানটি এটা স্থানলৈ গ'ল, হয়তো দেউতাকজন বা অন্য এটা ল'ৰা বা অন্য এটা ভায়েককে বেলেগ স্থানলৈ গ'ল, গতিকে সেই যিটো বিচ্ছিন্নতা, তেওঁলোকে ছেপাৰেট হ'ব লগা হ'ল, সেইখিনিও বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে তাৎক্ষণিকভাৱে। বৃদ্ধ লোকসকল, তেওঁলোকে বিমাৰত বিমূৰত পৰে, তেওঁলোক কনফিউজ হৈ যায়, কি হৈছে কি নাই হোৱা, এনেই তেওঁলোকৰ বয়সে, আৰুতো ইতিমধ্যেই যদি তেওঁলোকে ৰোগাক্ৰান্ত হৈ থাকে তেতিয়াতো আৰু সাংঘাতিক কথা। গৰ্ভৱতী তিৰোতাসকলৰ মাজত সাংঘাতিক ধৰণৰ এটা পেনিক সৃষ্টি হয় যে এই কি কৰিম এতিয়া, মোৰ যদি কালিলেই মই প্ৰসৱক সন্তান জন্ম দিব লগা হয়, এইখিনি ইমিডিয়েটলি হোৱাৰ পিছত লাহে লাহে কিছু সপ্তাহ যোৱাৰ পিছত, মাহৰ যেতিয়া আৰম্ভ হয়, তেতিয়া লাহে লাহে মানসিক বিষাদগ্ৰস্ততা, এই গোটেই সমস্যাবিলাক পৰ্যবেক্ষিত হয় আৰু উদ্বিগ্নতাৰ ৰোগ আৰম্ভ হয়, মানুহবিলাক খঙাল হয়, হয়তো ঘৰৰ মুৰব্বীজনে হওক তেওঁ খিংখিঙীয়া হ'ব, ঘৰৰ মহিলাগৰাকীয়ে বা পৰিবাৰে কিবা এটা ক'লে খিংখিঙীয়া হয়, ডমেষ্টিক ভায়লেঞ্চ হ'ব পাৰে, ফেমিলি কনফ্লিক্ট হ'ব পাৰে, ল'ৰা ছোৱালীবিলাক স্কুললৈ যাবলৈ ইচ্ছা নকৰিব পাৰে, পুনৰ ইচ্ছা নকৰিব পাৰে, ইতিমধ্যে তাৰ লগে লগে ফাইনেন্সিয়েল অৰ্থনৈতিক সমস্যাবিলাকতো আহি পৰিব, সেইবিলাকেও গোটেই পৰিয়ালটোক জুৰুলা কৰে। কিন্তু আটাইতকৈ ডাঙৰ কথা কয়, আমি আমাৰ এটা শব্দ আছে PTSD, পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিজৰ্ডাৰ, যিকোনো মানসিক আঘাতে, যিকোনো ট্ৰমা, মেণ্টেল ট্ৰমাৰ কথা কৈছোঁ, মই ট্ৰমা শব্দটো ব্যৱহাৰ কৰিছোঁ, আমি ৰোড এক্সিডেণ্ট হ'লে আমি কওঁ ট্ৰমা হৈছে, যিকোনো মেণ্টেল হেৰিয়ে আমাৰ মনত ট্ৰমা, আঘাতৰ সৃষ্টি কৰে, আৰু মই আগতে কৈছোঁ যে এই মানসিক ট্ৰমা বা আঘাতবিলাক আমি দেখা নাপাওঁ, এইটো বহুত দিনলৈ থাকি যায়, ফলত PTSDত এজন মানুহে ভুগিলে তেওঁ টোপনিত হেৰি হ'ব পাৰে, তেওঁ খুব সঘনাই ভয় খাব পাৰে, ৰাতি ভয় খাই উচপ খাই বাৰে বাৰে উঠিব পাৰে। ট্ৰমেটিক ঘটনাটো, এই ক্ষেত্ৰত ধৰি লওক বানে কেনেকৈ আহিছিলে, ৰাতিৰ সেই সময়খিনি, ৰাতি হৈছিলে, সন্ধিয়া লাগিছিলে, কেনেধৰণে আহি ভয়াৱহভাৱে তেওঁলোকৰ ঘৰটোত পানী উঠিলে, ঘৰটো উটুৱাই লৈ গ'ল, তেওঁলোকে কেনেকৈ প্ৰথমতে ফ্ৰিজত উঠিলে, তাৰপিছত গছৰ চালত উঠিলে, এই যিটো তেওঁ গোটেই ছিকুৱেঞ্চটো তেওঁ বাৰে বাৰে মনত কৰি থাকিব, ফ্ৰিকুৱেণ্টলি তেওঁ মনলৈ আহি থাকিব। আৰু তেওঁ যদি কাৰোবাক হেৰুৱাইছে, ধৰক এটা বৰ দুৰ্ভাগ্যজনক ঘটনা ঘটিছিল যে নিজৰ মৰমৰ কুকুৰটো বচাবলৈ গৈ সেই শিশুটি আমাৰ পৰা নাইকিয়া হৈ গ'ল, সেই ঘৰৰ মানুহৰ সেই ঘটনা মনত পৰি থাকিব। যে PTSD এটা ডাঙৰ সমস্যা যিকোনো দুৰ্যোগৰ পিছত হোৱা, আৰু এই PTSD পিছলৈ হয়তো মাহ বা বছৰলৈকে এই PTSDটো থাকিব পাৰে, মানসিক বিষাদগ্ৰস্ত বহুত দিনলৈ থাকি যাব পাৰে। মানসিক বিষাদগ্ৰস্ততা থাকিলে, মানসিক বিষাদগ্ৰস্ততাৰ ক্ষেত্ৰত কেতিয়াবা আত্মহননৰ কথাও আমি শুনিবলৈ হয়তো পাব পাৰোঁ, যিসকলৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ অলপ সামান্য তেওঁলোকৰ মাজত ধৰি লওক প্ৰৱণতা আছিল, মাজে মাজে হয়তো এটা ৰিক্ৰিয়েশ্যনেল তেওঁলোকে হয়তো এলকহল লৈছিল, মদ খাইছিল বা তেনেকুৱা ধৰণৰ, হয়তো সেইসকল এই ট্ৰমাৰ এইটো ঘটনাৰ পিছত তেওঁলোকৰ মাজত এই মদ অথবা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ক্ৰমান্বয়ে বাঢ়ি যাব পাৰে। এই বিষয়ৰ ভিতৰত এজ এ হ'ল চিলড্ৰেন এণ্ড এডলচেণ্ট, দে আৰ মোৰ ভালনাৰেবল, আৰু আনফালে বৃদ্ধ বয়সৰ মানুহবিলাক বৰ ভালনাৰেবল। কিন্তু মহিলাসকল, বিশেষকৈ মই কৈছোঁ গৰ্ভৱতী মহিলাসকলৰ কাৰণে এনেকুৱা ধৰণৰ দুৰ্যোগ এটা ভাবিব নোৱাৰা কথা, অকল্পনীয়, আমি কল্পনাই কৰিব নোৱাৰোঁ যে সেই মানুহগৰাকীৰ এনেকুৱা ধৰণৰ দুৰ্যোগ এটাত পৰিলে, সেই পানীৰ মাজত গৰ্ভৱতী এটা, তেওঁৰ পেটত গৰ্ভত সন্তান এটা লৈ তেওঁৰ মনত কি ক্ৰিয়া কৰিছিল আপুনি যদি মোক সোধে, মই সঁচাকৈ কৈছোঁ ক'ব নোৱাৰোঁ, অকল্পনীয় এটা আমাৰ। গতিকে এনেকুৱা ধৰণৰ সমস্যাই বহুদিনলৈ সেই অঞ্চলৰ শিশু, কিশোৰ কিশোৰী, মহিলাসকল আৰু বৃদ্ধ বয়সৰ লোকসকলক বহু পৰিমাণে আতংকিত কৰি থাকিব, আৰু তেওঁলোকৰ মাজত এই ট্ৰমাটোৰ সোনকালে তেওঁলোকে পাহৰিব নোৱাৰে। হয়তো এটা কথা হ'ব পাৰে, মই অলপ অন্য এটা দৃষ্টিকোণেৰে কৈছোঁ, মোৰ কোৱাটো কিমান ধৰণৰ যুক্তিসংগত, যে অহা বছৰলৈ এইটো নাহিব বুলি আমি ক'ব নোৱাৰোঁ এতিয়া। গতিকে সেই অঞ্চলৰ মানুহক মই ক'ম, আপোনালোকে সষ্টম হৈ থাকক, প্ৰিপেয়াৰ্ডনেছ, প্ৰস্তুতিকৰণ, কাৰো কথা শুনিব নালাগে, বতৰৰ আগজানিলৈ ৰ'ব নালাগে।

0: যে নাই নাই এইবাৰে হ'ল আৰু নহয়, গতিকে আপোনালোকে নিশ্চিন্ত থাকক। আপোনালোকে ভয় নাখাব, কিন্তু নিশ্চিত হৈ নাথাকিব, একেবাৰে মানে কমপ্লেচেন্ট নহ'ব যে নাই হ'ল আৰু এইবাৰ, এইবাৰলৈ নহয়
1: আৰু কিবা এটা বিকল্পটো আগতীয়া
0: বিকল্প পথ, ঘৰটো এতিয়া নতুনকৈ যদি তৈয়াৰ কৰিব লগা, ঘৰটোৰ ভেটি ওখ কৰিব নেকি, চাংঘৰ এনেকুৱা ধৰণৰ কথা, শিৱসাগৰ চৰত এতিয়া চাংঘৰ কথা, বা আপুনি চৰাইদেউ যাওক, নেপালী খুঁটিত মই যিখিনি শুনিছোঁ, মোৰ ল'ৰা নিজে গৈ আহিছে, তেওঁ মানসিক ৰোগৰ চিকিৎসক, তেওঁৰ পৰা মোক তেওঁৰ মুখেৰে যিখিনি কথা শুনিছোঁ, তেওঁৰ কাৰণে জীৱনৰ প্ৰথম অভিজ্ঞতা এনেকুৱা ধৰণৰ ঘটনা তেওঁ দেখা নাই, আহি পেলাই মোক কৈছেহি যে দেউতাৰ কথা এনেকুৱা এনেকুৱা ধৰণৰ। গতিকে এতিয়াৰ পৰা মই ভাবোঁ এই প্ৰিপেয়াৰনেছটো থাকিব যে এইটো এটা ইতিমধ্যে বানাক্ৰান্ত অঞ্চল হৈ গ'ল, যিটো আগতে নাছিলে হৈ গ'ল।
1: এইটো খুব দুখৰ কথা ছাৰ, যি মানুহ সদায় নিজৰ ঘৰত আছিল, নিজৰ ঘৰখন আটোম টোকাৰিকৈ ৰাখিছিল, সেই মানুহ এতিয়া গৈ শিবিৰত থাকিবলগীয়া হৈছে, তেওঁলোকৰ টোপনি নাহিব।
0: শিবিৰ মানে কেনেকুৱা ধৰণৰ শিবিৰ?
1: হয়,
0: ৰাস্তাত মোৰ ল'ৰাই কৈছে, সি ৰাস্তাত তেওঁলোকে
1: ৰেল লাইনৰ কাষত,
0: ৰেল লাইনৰ কাষত আছে, কোনোবাই হয়তো কোনোবা এটা স্কুল ঘৰত আছে, বা কোনোবা এটা হয়তো অফিচ ঘৰত হয়তো আছে, কিন্তু শিবিৰ সেইটো কেনেকুৱা ধৰণৰ শিবিৰ, এটা অমানৱীয় পৰিস্থিতি থাকিব লগা হৈছে।
1: জীৱনত কেতিয়াও তেওঁলোকে কাৰো ওচৰত হাত পতা নাছিল, এটা আত্মসন্মানেৰে জীয়াই আছিল।
0: আৰু পানী, আপুনি ভাবক, পানীৰ মাজত আছে, অথচ খোৱা পানীটো পৰিষ্কাৰ
1: নহয়,
0: গতিকে সেইবিলাকৰ পৰাও যিবিলাক সমস্যা হ'ব পাৰে, স্বাস্থ্য, শাৰীৰিক স্বাস্থ্যৰ সমস্যা, সেইবিলাকেও কিন্তু আতংকিত কৰিব যে মই পানী খাবলৈ পোৱা নাই, ভাল পানী পোৱা নাই, কি হ'ব কি নহ'ব। গতিকে এই গোটেইখিনি কথা এক বৰ গভীৰভাৱে আচলতে আমি উপলব্ধি কৰা কথা, আৰু গভীৰভাৱে উপলব্ধি কৰি প্ৰশাসন, চৰকাৰ, ৰাইজ সকলো সষ্টম হয় আগলৈ কি কৰিম সেইটো কথা মোৰ মতে ভাবিব হ'ল।
1: ছাৰ, এই যিটো বানে ক্ষতি কৰিলে সকলো মানুহ, কিন্তু সকলো শ্ৰেণীৰ মানুহে তেখেতসকলক সহায় কৰিবৰ কাৰণে, সেই চাৰিখন জিলাৰ মানুহক সহায় কৰিবৰ কাৰণে সকলোৱে একদম টঙালি বান্ধি ওলাই গ'ল, কি ৰাইজ, কি প্ৰশাসন, সকলো বহুতে ঔষধ পাতি লৈ গৈছে। এতিয়া যিখিনি মানসিক, আমাৰ অসমত খুব কম মানুহ আছে যে মানসিক স্বাস্থ্যৰ যিবিলাক ডাক্তৰ, খুব কম আছে, চিকিৎসক কম আছে, তেখেতসকলেও নিজৰ ফালৰ পৰা ব্যক্তিগত প্ৰচেষ্টাৰে বহুখিনি কাম কৰিছে, আপুনি জনাত এনেকুৱা কিবা ব্যৱস্থা লৈছে নেকি, বা প্ৰশাসনে কিবা লৈছে নেকি? কাৰণ সেই মানুহখিনিক সকাহ দিব লাগিব, যি হৈ গ'ল সেয়া দুঃস্বপ্ন, আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব, এই ধৰণৰ কথাৰ কাৰণে, বা তেওঁলোকে যি মানসিক ভীতি এটা লৈ আছে, শংকা লৈ আছে, তেওঁলোকক ইয়াৰ পৰা মুক্ত কৰিবৰ কাৰণে কিবা সংগঠিত ব্যৱস্থা হৈছে নেকি?
0: চৰকাৰৰ ফালৰ পৰা কেইজনমান প্ৰতিনিধি, ঠিক মই মানসিক ৰোগৰ চিকিৎসক বুলি নকওঁ, কিন্তু মই সঠিকভাৱে নাজানো দেই এই খবৰটো, দুই এজনে গৈ সেই শিবিৰত এনেকুৱা ধৰণৰ মানাক্ৰান্ত লোকক লগ ধৰিছে, আৰু তেওঁলোকে হয়তো কিছু পৰামৰ্শ দিছে, মই সবিশেষ নাজানো, অৰ্গেনাইজডোৱে একো হোৱা নাই। মই আকৌ কৈছোঁ, সেই সময়ত একিউট ক্ৰাইচিছ, কিন্তু মানসিক স্বাস্থ্যৰ লগত জড়িত যিসকল আমি কৰ্মী আছোঁ, মানসিক ৰোগৰ চিকিৎসক, ক্লিনিকেল চাইক'লজিষ্ট, চাইকিয়াট্ৰিক ছ'চিয়েল ৱৰ্কাৰ খুব কম আছে, ক্লিনিকেল চাইক'লজিষ্টো কম আছে, হয় চাইকিয়াট্ৰিষ্টো কম আছে মানসিক ৰোগৰ, কিন্তু এতিয়া অসমত যথেষ্ট
1: বাঢ়িছে,
0: যথেষ্ট সংখ্যক চাই, এতিয়া আমাৰ যিটো ইণ্ডিয়ান চাইকিয়াট্ৰিক ছ'চাইটি আছাম ষ্টেট ব্ৰাঞ্চ আছে, সেইফালৰ পৰা এটা শিবিৰলৈ ৰচদ পাতি আৰু কিছু সাহাৰ্য গ'ল, কিন্তু আমি যিটো আজি কথা পাতিছোঁ, যিটো আজি বিষয় যে ইয়াৰ পিছৰ ষ্টেজত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ কোনে যতন ল'ব, এতিয়ালৈকে কোনো ধৰণৰ অৰ্গেনাইজ হোৱা নাই, কিন্তু মই ক'ব নোৱাৰোঁ, মই আপোনালোকৰ কেন্দ্ৰত মোৰ নিজৰ কথা কোৱাটো উচিত হ'বনে নহয়, কিন্তু মোৰ সৰু এটা অৰ্গেনাইজেশ্যন আছে, মই চেষ্টা কৰি আছোঁ ছেপ্টেম্বৰৰ মই মাজভাগৰ পিছত, মই যোৰহাটৰ এটা অনুষ্ঠানৰ লগত যোগাযোগ কৰি আছোঁ, মই নামটো এতিয়া ক'বলৈ অকণমান অপৰাগ, আমি হয়তো তেনেকৈ অৰ্গেনাইজডোৱে তাত কিছু এটা কেম্প কৰিম। কিন্তু আপুনি যিহেতু প্ৰশ্নটো সুধিলে, মোলৈ এটা দায়িত্ব আহিছে, মই কোনো ধৰণৰ প্লেটফৰ্মত ৰাজহুৱাভাৱে মই একো ক'ব পৰা নাই, তেতিয়াহ'লে মই আপোনাৰ কেন্দ্ৰৰ যোগেদি এটা কথা কওঁ, যিকোনো লোকে যদি মানসিক স্বাস্থ্য সমস্যা সম্বন্ধে কিবা আলোচনা কৰিব বিচাৰে, কিবা পৰামৰ্শ কৰিব বিচাৰে, মোক যিকোনো সময়তে, আপোনালোকে যদি কয় যে আমি এনেকৈ বানাক্ৰান্তত ভুগিছোঁ, ভোগা আমি হেৰি, আমাৰ ঘৰৰ ল'ৰা বা মোৰ ছোৱালী বা মোৰ দেউতা এনেকুৱা ধৰণৰ সমস্যা আমি পৰিলক্ষিত কৰিছোঁ, মই সদায় প্ৰস্তুত আছোঁ, এইটো কথা মই কোনো পাব্লিচিটিৰ কাৰণে কোৱা নাই, কিন্তু মই সুযোগ পাইছোঁ কাৰণে আপোনাৰ কেন্দ্ৰৰ
1: যোগেদি
0: মোক এনি টাইম যোগাযোগ কৰিব পাৰে, মই যিমানখিনি পাৰোঁ মোৰ সীমাবদ্ধতাৰে বা মোৰ সৰু টীম এটাৰ যোগেদি মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু নিজে হয় মই ভাবিছোঁ আমি যোৰহাট অথবা শিৱসাগৰৰ বা মাজভাগতে আমি তেনেকুৱা ধৰণৰ কেম্প এটা কৰি যিমানখিনি আমি তেনেকুৱা

0: অৰ্গেনাইজ কৰিবলৈ মই আজি কাৰণ মই অকলে অৰ্গেনাইজ কৰিব নোৱাৰোঁ, যদিও মোৰ এটা অৰ্গেনাইজেশ্যন আছে কিন্তু সৰু, ইমান বেছি ইমান সামৰি ল'ব নোৱাৰোঁ। আমি যোগাযোগ কৰিছোঁ আৰু তেখেতসকলে আমাক কৈছে যে আপোনালোকে 15 ছেপ্টেম্বৰৰ পিছত হওক, আৰু আমিও জানো যে 15 ছেপ্টেম্বৰত ইতিমধ্যে গোটেই দুৰ্যোগটো হোৱা প্ৰায় 1.5-2 মাহমান টাচ কৰিব, আৰু তেতিয়া লাহে লাহে যেতিয়া আমাৰ বৰষুণ কমিব, পানী শুকাব, লাহে লাহে লাহে লাহে ঘৰলৈ উভতি যোৱাৰ আৰম্ভ হ'ব, আৰু যেতিয়া নিজৰ ঘৰখন দেখিব তেতিয়া মনৰ দুখ শোক আৰু বেছি হ'ব, আৰু তেতিয়া আমি চেষ্টা এটা কৰিম বুলি ভাবিছোঁ।
1: ছাৰ, নিশ্চয়কৈ এটা ভাল কথা যে যিসকল আমাৰ শ্ৰোতাই শুনি আছে আমাৰ আজিৰ অনুষ্ঠান, তেখেতসকলেও এই কথা জানি ভাল পাব। আমাৰ মানসিক ৰোগৰ চিকিৎসক ডাক্তৰ জয়ন্ত দাসে খুব সুন্দৰকৈ কৈছে, যদিহে কোনো লোকে ভাবে যে মোক এটা মানসিক পৰামৰ্শৰ দৰকাৰ আৰু মই এই ধৰণে সহায় ল'ব বিচাৰোঁ, বা মোৰ কোনো আমাৰ সম্পৰ্কীয় বা চিনাকি মানুহ এই ধৰণৰ সমস্যাত ভুগিছে, তেন্তে আপোনালৈ ফোন কৰিব পাৰিব, নহয়নে ছাৰ?
0: একদম ফোন কৰিব পাৰিব, হোৱাটছএপত মেছেজ দিব পাৰিব। মই আৰু এটা কথা কওঁ, তেখেতসকল যদি গুৱাহাটীলৈ হ'ব পাৰে, গুৱাহাটীলৈ আহিব নোৱাৰে, মই নিজৰ মোৰ যিসকল সতীৰ্থ আছে মোৰ লগৰ আৰু অন্যান্য যিসকল মানসিক ৰোগৰ চিকিৎসক আছে তেওঁলোককো মই কৰাৰ দায়িত্ব লৈছোঁ যে ঠিক আছে, শিৱসাগৰ বা যোৰহাটত তেনেকুৱা ধৰণৰ সমস্যা, গুৱাহাটীলৈ আহিব পৰা নাই, মই তাতে কিবা এটা ব্যৱস্থা কৰাৰ মই ব্যৱস্থা কৰি দিম বুলি মই সেইটোও কথা দিলোঁ।
1: হয় ছাৰ, নিশ্চয়কৈ
0: খালি মোক যোগাযোগ কৰিলে
1: যোগাযোগ কৰিব লাগিব। যদি তেখেতসকলে বিচাৰে, তেনেকুৱাকৈ আগ্ৰহী হয়, আজিৰ দিনত আপোনাৰ নম্বৰ পোৱাটো একো অসুবিধা নহয়, তেওঁলোকে আপোনাৰ যোগাযোগৰ নম্বৰ যোগাৰ কৰিব পাৰিব।
0: আৰু এটা খবৰ ক'ব কৰিব পাৰিব যোৰহাটত, সেইটো এতিয়া কেনেকৈ মই জনাম যে ক'ত খবৰ কৰিব, এতিয়া আমি ঠিক মই অহা কাইলৈ যোৰহাট যাম,
1: হয়
0: অন্য এটা কামত যাম, আৰু লগতে এইটো আমি কথা পাতিছোঁ তাত কেনেকৈ আয়োজন কৰিব পাৰে সেই কথাখিনিও মই আলোচনা কৰি আহিম আচলতে।
1: হয়, নিশ্চয় ছাৰ, আপোনালোকৰ সেয়া সম্পূৰ্ণ হ'লে আপুনি বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তেও জনাব পাৰিব, বহু মানুহে তেতিয়াও জানিব, আৰু তেখেতসকলে যিসকলক আচলতে প্ৰয়োজন তেখেতসকলে আপোনালোকৰ সংগঠনৰ লগত বা আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব, আৰু আমি আশা কৰিছোঁ সেই মানুহ উপকৃত হ'ব। মানসিক আচলতে সকাহৰ খুব প্ৰয়োজন হৈছে এইটো সময়ত মানুহক, যে একো হোৱা নাই, এইবোৰ দুঃস্বপ্ন মানুহৰ জীৱনলৈ এইবিলাক আহেই, আকৌ জীৱনটো আৰম্ভ কৰিব লাগিব।
0: নিশ্চয় নিশ্চয়, মই আপোনাক শুনি এটা বৰ কথা সুন্দৰকৈ আৰম্ভ কৰিছিলে যে এইবাৰ এনেকুৱা এটা ঘটনা ঘটাৰ লগে লগে অনাকাংক্ষিত, কোনো ভবা নাছিলে, কোনো ধৰণৰ পৰিকল্পনা নকৰাকে মানুহ উঠি পৰি একেবাৰে মানে
1: সহায় কৰিবলৈ
0: মানুহ দৌৰি গৈছে, কোনেও ভবা নাই, কোনেও ভবা নাই। মোৰ বন্ধু এজন, মই অকমান নাও আৰু পানী ভয় কৰোঁ, তাক দেখিছো সি গৈছে, মই তালে ফোন কৰিছো, ভাই মইতো নোৱাৰিলোহেঁতেন কৰিবলৈ, বিকজ মোৰ এটা ভিতৰত ভয়, তই যে কৰিছ অনেক ধন্যবাদ, আমি অন্য ধৰণে সহায় কৰিম। গতিকে কথাটো এইটো, এতিয়া কথাটো মই কি ক'ব খুজিছো, যিসকলে আক্ৰান্ত হৈছে তেখেতসকল নিশ্চয়কৈ অনেক দুখত আছে, তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ জীৱনটো জৰ্জৰিত হৈছে, কিন্তু তৎসত্ত্বেও এটা মই কথা কওঁ যে আমাৰ সমাজত আচলতে ভাল কথা এতিয়াও বহুত আছে, আমাৰ মানুহৰ মাজত এতিয়াও ভাল ধৰণে চিন্তা কৰিব পৰা মানুহ বহুত আছে। আমি খুব কম সংখ্যক বেয়া চিন্তা কৰা মানুহক গুৰুত্ব নিদি বেছি সংখ্যক ভাল চিন্তা কৰা মানুহক গুৰুত্ব দিম আৰু দিয়াটো উচিত, কাৰণ আমাৰ যিটো এম্পেথি, সহমৰ্মিতা বুলি কওঁ, এইটো এটা সাংঘাতিক ধৰণৰ মানৱীয় গুণ, আৰু এইটো গুণে আচলতে মানুহৰ লগত মানুহৰ আত্মীয়তাৰ যিডাল এনাজৰি সেইডাল কটকটীয়া কৰি ৰখাত সহায় কৰে। গতিকে অচিনাকি হ'লেও চব উবুৰি খাই পৰিছে, বিকজ আমাৰ মানুহৰ মাজৰ পৰা এম্পেথি বা এই সহমৰ্মিতা এতিয়াও শেষ হৈ যোৱা নাই। কোনো কোনো ক্ষেত্ৰত হয় কমিছে, ল'ৰা ছোৱালী আজিকালি নতুন জেনেৰেশ্যনক আমি এই বিষয়ে কোৱা উচিত, আজিকালি আমি মানসিক স্বাস্থ্যৰ জৰিয়তে এম্পেথি কেনেকৈ ডেভেলপ কৰিব পাৰি, মানুহৰ প্ৰতি মানুহৰ যিটো সংবেদনশীলতা, সহমৰ্মিতা কেনেকৈ শক্তিশালী কৰিব পাৰি, সেইবিলাক আজিকালি ট্ৰেইনিং দিয়া যায়। গতিকে মই খুব আশাবাদী যে এইটো ইমান সোনকালে আমাৰ মাজৰ পৰা নাযায়, গতিকে সেই কথাটোৰ কাৰণে মই নিশ্চিত যে মানুহ বিপদত পৰিলে মানুহেই সহায় কৰিব, আৰু সেই আশাটো বা সেই কথাটো আমি এৰিব নালাগে। গতিকে আপোনালোকে যিসকলে কষ্টত ভুগি আছে, আপোনালোকে এইটো জানক যে আপোনালোকৰ কাৰণে ৰাইজ আছে, মানুহ আছে, অকলশৰীয়া একেবাৰে নহয়, আৰু এই ছ'চিয়েল ছাপৰ্ট ছিষ্টেম, যিটো অকণমান মই টেকনিকেল শব্দ এটা কৈছোঁ, এই ছ'চিয়েল ছাপৰ্ট ছিষ্টেমটো আছে কাৰণে আমাৰ সমাজখন এতিয়াও বাচি আছে, আৰু মই সেই ছ'চিয়েল ছাপৰ্ট ছিষ্টেমটোকেই উদ্বুদ্ধ কৰিব বিচাৰোঁ। আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ধৰি লওক, এখন সমাজৰ বেছ বুজন সংখ্যক মানুহ এনেকুৱা এটা দুৰ্যোগত পৰি তেওঁলোকৰ মানসিকভাৱে

0: ভাঙি পৰাৰ সম্ভাৱনা খুবেই প্ৰকট, খুবেই সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি দৰকাৰ আছে, যে এই ছ'চিয়েল ছাপৰ্ট ছিষ্টেমটো আছে, আমি সেইখিনি কথা তেওঁলোকক আশ্বাস দিব পাৰিব লাগিব, চৰকাৰে, প্ৰশাসনে আৰু আমি প্ৰতিজন মানুহে। আৰু মই এই আশ্বাসটো আপোনাৰ এই যিটো প্ৰগ্ৰাম আমি আজি কথা পাতি আছোঁ তাৰ জৰিয়তে মই বানাক আক্ৰান্ত সকলো পৰিয়ালৰ সকলো সদস্যলৈ মই জনালোঁ যে ছ'চিয়েল ছাপৰ্ট ছিষ্টেম আছে, আপোনালোকে অকলশৰীয়া নহয়।
1: হয়, এইবেলি নতুন প্ৰজন্মই বহুতকে বাট দেখুৱালে যে এনেকে সহায় কৰিব পাৰি, কাৰো একো আহ্বান
0: একদম।

0: গৈছিলোঁ মই জনালোঁ যে ছ'চিয়েল ছাপৰ্ট ছিষ্টেম আছে, আপোনালোকে অকলশৰীয়া নহয়।
1: হয়, এইবেলি নতুন প্ৰজন্মই বহুতকে বাট দেখুৱালে যে এনেকে সহায় কৰিব পাৰি, কাৰো একো আহ্বান নোপোৱাকৈ তেওঁলোক ওলাই গৈছে। আৰু যি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মানুহক পিয়াহৰ পানী বিলালে, আকৌ তেওঁলোকে চিন্তা কৰিছে খালী বটলবিলাকে আকৌ আৱৰ্জনা এটা সৃষ্টি কৰিব, সেইবোৰ কেনেকে নাইকিয়া কৰিব পাৰি।
0: এইবিলাক নতুন প্ৰজন্মৰ আচলতে নতুন ধাৰণা আৰু খুব বিজ্ঞানসন্মত ধাৰণা। মই আকৌ অকণমান ওলোটাকে ভাবোঁ, মই নতুন প্ৰজন্মৰ কথা চিন্তাক মই কেতিয়াও আণ্ডাৰষ্টেণ্ডমেণ্ট নকৰোঁ। মই এইটো মোৰ ব্যক্তিগত কথা, অৱশ্যে এইটো বহুতে বিতৰ্ক কৰিব, কিন্তু মই সদায় নতুন প্ৰজন্মৰ কথা, ধ্যান ধাৰণা, তেওঁলোকৰ আইডিয়াজ, তেওঁলোকৰ যদিও অভিজ্ঞতা আমাতকৈ হয়তো কম, কিন্তু সেইটোৱে তেওঁলোকক আচলতে কোনো কথাতে আমাতকৈ তেওঁলোকে হেৰি বুলি আমি ভবাটো উচিত নহয় বা তেওঁলোক সেইটো নপৰে সেই ধৰণৰ।
1: মানুহৰ প্ৰতি মানুহৰ যি শুভবোধ এইবাৰ সেই দুৰ্যোগে আকৌ এবাৰ প্ৰমাণ কৰিলে যে মানুহ মানুহৰ বাবেই। ছাৰ, আকৌ এটা কথা সুধিছোঁ যে যিহেতু আমি মানসিক স্বাস্থ্যৰ কথা পাতি আছোঁ, আপোনালোকৰ নিচিনা মানসিক চিকিৎসকসকলে যেনেকৈ পাৰে তেনেকৈতো সহায় কৰিবই, তাৰোপৰি সেইবোৰ অঞ্চলত কিবা তেনেকুৱা কৰিব পাৰি নেকি যে ধৰক স্কুলবিলাকত ল'ৰা ছোৱালীৰ মনৰ সেই ভীতিটো গুচাই পেলাই পঢ়া পাতিৰ সমান্তৰালভাৱে অকণমান আনন্দদায়ক কিবা
0: খুব সুন্দৰ কথা এটা আপুনি মানে দাঙি ধৰিছে বা উত্থাপন কৰিছে। চাওক, আচলতে স্কুলবিলাকত স্কুল মেণ্টেল হেল্থ প্ৰগ্ৰাম এটা থাকিব লাগে। আপুনি যিটো কথা ক'লে, যেতিয়া ল'ৰা ছোৱালীবিলাকে স্কুল যাবলৈ আৰম্ভ কৰিব, স্কুল যোৱাৰ এমাহমানৰ পিছত বা দুমাহমানৰ পিছত আমি স্কুলে স্কুলে গৈ পেলাই কিছুমান প্ৰগ্ৰাম কৰিব পাৰোঁ আৰু কৰিব লাগে আচলতে। এই ক্ষেত্ৰত আপোনাৰ যিটো প্ৰশ্ন, নিশ্চয়কৈ এইটো এটা সুন্দৰ এটা পদক্ষেপ হ'ব স্কুলে স্কুলে গৈ তেওঁলোকক পৰামৰ্শ প্ৰদান কৰা। কিন্তু এই প্ৰগ্ৰামৰ জৰিয়তে মই শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব খুজিছোঁ, বহু ক্ষেত্ৰত তেখেতসকলৰ এটা দায়িত্ব থাকিব, দায়বদ্ধতা থাকিব যে কেনেকৈ তেওঁলোকে স্কুলখনত, যদিও নীতিগতভাৱে কোনো স্কুল মেণ্টেল হেল্থ প্ৰগ্ৰাম নাই, শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ উদ্যোগত কেনেকৈ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰখনৰ বা এই বিষয়ে সম্যক ধাৰণা আমাৰ ছাত্ৰ ছাত্ৰীক দিব পাৰে, তেওঁলোকে এই ক্ষেত্ৰত যদি অলপ উঠি পৰি লাগে, উদ্যোগ লয়, কিয় নহ'ব, আমি আছোঁ, আমাৰ সীমাবদ্ধতা, আমি তেওঁলোকৰ লগত জইন কৰিম। কিছু কিছু ক্ষেত্ৰত কিছু কিছু স্কুলে কৰি আছে, কিন্তু এইবাৰ দুৰ্যোগত যিসকল পৰিছে সেই স্কুলসমূহত বিশেষভাৱে আমি ফ'কাছ কৰি পেলাই এই কামটো কৰাটো অতি উচিত হ'ব, শিক্ষক শিক্ষয়িত্ৰীৰ কথাষাৰ যাতে অলপ গুৰুত্ব সহকাৰে লয়।
1: হয়, শিশুসকলক আনন্দত ৰখাটো, তেওঁলোকক ভৱিষ্যত জীৱনৰ কাৰণে আমি তৈয়াৰ কৰাটো খুব ডাঙৰ কথা। আৰু এয়া সময় তেওঁলোকক আচলতে মানসিক সকাহ দিয়াৰ, তেওঁলোকক আনন্দ দিয়াৰ। গতিকে আমি সকলোৱে এনেকুৱা ধৰণৰ কথা ভাবিব পাৰোঁ। আৰু আপোনালোক যিখিনি মানসিক ৰোগৰ চিকিৎসক আছে, তেওঁলোকেও বিভিন্ন মঞ্চত এই বিষয়ে কথাটো উত্থাপন কৰিব পাৰে। ছাৰ, আজি আমাৰ সময় শেষ হৈ গ'ল, নিৰ্ধাৰিত যি সময় আছিল আমাৰ আজিলৈ ইমানতে অন্ত পৰিছে। আপোনাক আকৌ লগ পাম অন্য এটা অনুষ্ঠানত, আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।
0: ধন্যবাদ, নমস্কাৰ।

0: দৃষ্টিপাত।
1: দৃষ্টিপাত শুনিলে আজি এই অনুষ্ঠানত বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ মানসিক স্বাস্থ্য আৰু পৰামৰ্শ শীৰ্ষক এটি আলোচনা শুনিলে। অনুষ্ঠানত আজি শ্ৰোতাই লগ পালে মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডাঃ জয়ন্ত দাসক। ডাঃ দাসৰ সৈতে কথা পাতিলে জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান।
3: জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
4: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন।

0: কি?
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: অনুষ্ঠানত পুনতেই শুনক ৰুবি সিংহৰ কণ্ঠৰ এটি গীত।

0: জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া একটা বুদ্ধিমানের সিদ্ধান্ত আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক।
2: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
3: আধুনিক গীতৰ অনুষ্ঠানত এইবাৰে আশা শর্মা কটকী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অৰণ্য ছবিৰ এটি গীত, শিল্পী আৰতী মুখাৰ্জী।

0: প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সন্তান ছবিৰ দুটি গীত, পুনতে এয়া ৰিদীপ দত্ত আৰু দেৱজানী বৰা।
2: মিঠা মিঠা

ಬುನರೇಗ ದೀಪನೇ ನೀ.

0: दिया पैसा?
1: ओ चलते हाथी लोआ सोहाबोची लोआ।
2: सी तुम ही बोर नीला।
3: চিত্ৰগীত অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ মুকুতা ছবিৰ এটি গীত, শিল্পী দীপেন বৰুৱা আৰু অনিমা চৌধুৰী।

0: চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী মহাবাহু। খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ, হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জিলাখনত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলত বন বিভাগে 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। আজি বনাঞ্চলৰ কাষৰীয়া গাঁও পশ্চিম দাইৰঙৰ শংকৰ

0: ইনফ্যাক্ট বহু দুনিয়াকে ব্যাম্বু উঠি আইছে। আজি আমার মেইন কার্যক্রম এইটো আছিল কি আমার যে জিএফএমসি লগত যে আমার ব্যাম্বু প্লান্টেশন যে করছো তেওঁৰ লগত এটা এগ্রিমেন্ট এটা সাইন হয়েছে কি তেওঁক মানে এটা লিগেল ডকুমেন্ট এটা হাতত থাকিব লাগিব কি জিএফএমসি তারপর রেভিনিউ হারভেস্ট করব পারে। ইয়াতে যে ব্যাম্বু এনটিএফপিওর লোকে 100% আর রেভিনিউ আমি জিএফএমসি কমিটিতে যাব। আর সেকেন্ডলি আমার এগ্রিমেন্ট লগে লগে আমি মানুষ লগত বহি আজি মানে এইটো আমি বুঝাইছো কি ব্যাম্বুর এতিয়া কিমান ডিমান্ড আইব। আজি অলরেডিও বহু ডিমান্ড আছে, 3000 পার মেট্রিক টন আছে। যেতিয়া মানে আমার ইথানল এইবিলাক প্রোডাকশন হয়ে যাব, পেপার মিল এইবিলাক আই যাব, এইতো 3 গুণা 4 গুণা প্রাইস হব পারে। ইয়ার ডিমান্ড তো বহুত কিনি আইব পারে।
1: নগাঁও জিলাৰ 14খন জিলা পুনৰ বানৰ কবলত পৰিছে। ইয়াৰ ফলত জিলাখনত বান ক্ষতিগ্ৰস্ত গাঁৱৰ সংখ্যা 71লৈ বৃদ্ধি পাইছে। বামুনগাঁও, পুখুৰীপাৰ, টকৌবাৰী, মহখুচা, হাতী যুঁজোৱা পথাৰকে ধৰি গাঁওসমূহ প্লাবিত হৈ আছে। চামগুৰি ৰাজচক্ৰত এখন আৰু ৰূপহী ৰাজচক্ৰত দুখন গাঁও বানৰ কবলত পৰিছে। এই পৰ্যন্ত জিলাখনৰ 17,904 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি 5,186 হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈ আছে। ইপিনে চুবুৰীয়া ৰাজ্য নাগালেণ্ডত কাইলৈৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা জাননীৰ পাছতে চৰাইদেউ জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। জিলাখনৰ নামনি অঞ্চল, পাণপ্ৰৱণ এলেকাৰ লগতে প্ৰতিগৰাকী বাসিন্দাক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ৰাইজক নৈপৰীয়া অঞ্চল, মথাউৰি নাইবা দুৰ্যোগপ্ৰৱণ স্থানসমূহলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে। তদুপৰি কোনোধৰণৰ অপপ্ৰচাৰত পতিয়ন নগৈ প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। যিকোনো জৰুৰী সাহায্যৰ বাবে 24 ঘণ্টাই মুকলি থকা হেল্পলাইন নম্বৰ 6002670501 আৰু টোল ফ্ৰী নম্বৰ 1077ত যোগাযোগ কৰিবলৈ আহান জনোৱা হৈছে। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। সৰুসজাইত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ক্ৰীড়া, শাৰীৰিক সুস্থতা আৰু অসমৰ চহকী থলুৱা ক্ৰীড়া পৰম্পৰাৰ প্ৰচাৰৰ উদ্দেশ্যে এলানি ক্ৰীড়া প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। এই অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক, কমনৱেলথ গেমছৰ স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়া উপস্থিত থাকে। শ্ৰীভূমি জিলাতো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আৰু বাৰ্ষিক ক্ৰীড়া কাৰ্যসূচী আজি অনুষ্ঠিত হয়। পি এম চিৰ কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক জাকাৰী আহমেদে অংশ লৈ ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াৰ সৈতে জড়িত লোকসকলৰ লগতে যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ যুৱক যুৱতীসকলক নিয়মীয়াকৈ খেলা ধূলাত অংশ লবলৈ আহান জনায়। নেপালৰ বিধংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 669লৈ বৃদ্ধি পাইছে। উদ্ধাৰ আৰু সাহায্য অভিযান দ্ৰুতগতিত অব্যাহত আছে। ইপিনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ পাইছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। আলাপ অনুৰাগ,
3: অনুৰাগ মোৰ গীত।
2: আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শিক্ষাবিদ আৰু সংগীতজ্ঞ অনিমা চৌধুৰী।
3: আভৰণ মোৰ সুৰৰ মোৰ সোণা।
2: প্ৰামাণ্য আলেখৰাণীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: অনুভূতি মোৰ তীত ৰহণ
2: এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

0: অনিমা চৌধুৰীয়ে কয়।
1: নগাঁৱত নেহেৰুবালিত ভোগালী বিহু উপলক্ষে প্ৰতিযোগিতা হয়। ভোগালী বিহু ডাঙৰকৈ,
2: আগতে নগাঁৱত ভোগালী বিহুতে ডাঙৰকৈ
1: পাতে, এতিয়াও পাতে নেকি ভোগালী অনুষ্ঠানত? তেতিয়া মানে মই তাতে মই জইন কৰিছিলোঁ শাহুৰ শাখাটোত, আৰু তাত মই বেষ্ট ছিংগাৰ হৈছিলোঁ, চেষ্টা গায়িকা হৈছিলোঁ। আৰু তাৰে এটা মানে হেৰি ক'ব লাগিব অভিজ্ঞতা, মই যেতিয়া খেয়ালৰ প্ৰতিযোগিতাত গাই আছোঁ ষ্টেজত বহি, তেতিয়া পাৰভীন চুলতানা আমাৰ বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী, তেওঁ তেতিয়া নগাঁৱৰ, তেওঁ তেতিয়া অকণমান নতুনকৈ উঠিছে, ভূপেন হাজৰিকাদেৱৰ লগতো গান গায়, তেতিয়া তেওঁ দেউতাকৰ লগত আহিছিলে, শ্ৰদ্ধাৰ ইকৰামুল মজিদ ডাঙৰীয়া, তেওঁলোকে চাই আছে, মই দেখিছোঁ কিন্তু ষ্টেজৰ পৰা তেওঁলোকে মোৰ গান চাই আছে। তাৰপিছত তেওঁলোকে মোৰ গানটো হোৱাৰ পিছত উঠি গ'ল। আৰু তাৰপিছত যেতিয়া ৰিজাল্ট দিছে, ৰিজাল্ট দিওঁতে এনাউন্সাৰে কৈছে যে ইকৰামুল মজিদ ডাঙৰীয়াই অনিমাৰ গানত সন্তুষ্ট হৈ 10,000 পুৰস্কাৰ দিছে। সেইটো মানে মোৰ কাৰণে কিমান ডাঙৰ অনুপ্ৰেৰণা হ'ব। তেওঁ দি গৈছে, তেওঁ নিজে তাত থকা নাই, কিন্তু যে তেওঁৰ খেয়ালত সন্তুষ্ট হৈ পেলাই 10,000 পুৰস্কাৰ দি গৈছে।
2: সেই সময়ৰ 10,000
1: সেই সময়ৰ 10,000

নগাঁৱৰ নেহৰুবালিত বছৰি মাঘ বিহু পাতে। গীত মাতৰ প্ৰতিযোগিতা হয়। মাঘ বিহুৰ সংগীতৰ প্ৰতিযোগিতাবোৰত অনিমা চৌধুৰীয়ে ভাগ লৈছিল। এবাৰ খিয়ালৰ প্ৰতিযোগিতাত অনিমা চৌধুৰীৰ গীত শুনি মুগ্ধ হৈছিল শাস্ত্ৰীয় সংগীতৰ যশস্বী কণ্ঠশিল্পী পাৰভীন চুলতানা আৰু তেওঁৰ পিতৃ ইকৰামুল মজিদ। আৰু অনিমা চৌধুৰীলৈ ইকৰামুল মজিদে আগবঢ়াইছিল 10 টকাৰ উপহাৰ। শিশু শাখাত সেইবাৰ তেওঁ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা পাইছিল। শৈশৱৰ কথা সোঁৱৰি আলাপনৰ আগৰ আজিৰ শিল্পী

0: নগাঁৱৰ পৰা আহিল গুৱাহাটী,
1: গুৱাহাটীলৈ আহিলোঁ।
0: গুৱাহাটীত ক'ত আপুনি?
1: তেতিয়া গুৱাহাটীত আহি আমি গুৱাহাটীৰ হেৰিত থাকোঁ, ফাঁচী বজাৰৰ জেইল কোৱাৰ্টাৰ আছিলে, তাত আমি আছিলোঁ।
2: গুৱাহাটীলৈ অহাৰ পাছত অনিমা চৌধুৰীয়ে অসমৰ যশস্বী সংগীতজ্ঞ হীৰেণ শৰ্মা আৰু দামোদৰ বৰাৰ ওচৰত শাস্ত্ৰীয় সংগীত শিকিছিল। গুৰুৰ কথা সোঁৱৰি তেওঁ কয়,
1: আৰু তেতিয়া দেউতাই মোক লৈ গৈছিলে। হীৰেণ শৰ্মা আমাৰ শাস্ত্ৰীয় সংগীতৰ পণ্ডিত আছিল তেখেত, তেখেত মোৰ গুৰু। তেখেতৰ মৃত্যুলৈকে মই তেওঁৰ তাত শিকিছোঁ। তেওঁৰ ঘৰ আছিলে পাণবজাৰত, মই পাণবজাৰত দেওবাৰে যাওঁ, গৈ পেলাই তেওঁৰ তাত গান শিকিছিলোঁ। তেতিয়া তেওঁৰ তাত গান শিকি তেনেকৈয়ে থাকিলোঁ। তাৰপিছত তেওঁ কিন্তু তেতিয়া এই যে গানৰ পৰীক্ষাবিলাক দিয়াৰ প্ৰতি তেওঁ বেছি এনকাৰেজ নকৰিছিলে। তেওঁ কৈছিলে আগতে গান ভালকৈ শিকি লোৱা, শিকি লৈ পেলাই তাৰপিছত পৰীক্ষা দিয়া, যি দিয়া দিবা আৰু। তাৰপিছত তেখেত ঢুকাল, ঢুকোৱাৰ পিছত মোৰ তেতিয়া বিয়াও হ'ল, বিয়া হোৱাৰ পিছতো মই শিকি আছিলোঁ। তাৰপিছত মই
0: বিয়া কেতিয়া
1: মোৰ 1976ত 74ত মই এম এ পাছ কৰিছোঁ, 76ত হৈছে মোৰ বিয়া। তাৰপিছত আৰু তেতিয়া তেওঁ যেতিয়া ঢুকোৱাৰ পিছত মই তেতিয়া দামোদৰ বৰাদেৱ অলপতে ঢুকাইছে তেখেতে, এই দুদিন তিনিদিনমান হ'ল নেকি, তেখেতৰ ওচৰত, তেখেতৰ সংগীত কানন আছে পাণবজাৰত, তেখেতক গৈ লগ কৰিছিলোঁ। তাত মই তাৰ পৰা তেওঁৰ তাত গান শিকি পেলাই বিশাৰদ পাছ কৰিছোঁ। তাৰপিছত দামোদৰ বৰাদেৱে মোক নিপুণ শিকাবৰ কাৰণে মানে বহুত কৈছিলে যে নিপুণটো শিকিব লাগে, মই শিকিছিলোঁ, আৰম্ভও কৰিছিলোঁ। তাৰপিছত আৰু কিবাকিবি সংসাৰৰ অসুবিধা, চাকৰিৰ অসুবিধাৰ কাৰণে আৰু বাকী শিকা নহ'ল, দুটা ৰাগ তেওঁৰ তাত শিকিছিলোঁ, সম্পূৰ্ণ কৰা নহ'ল। গতিকে তেখেতৰ মৃত্যু বৰ দুখ পালোঁ মই সেইদিনাখন অলপতে ঢুকাইছে তেখেতে।

0: পশ্চিমবংগৰ শাস্ত্ৰীয় সংগীতজ্ঞ নিৰোধ চৰকাৰৰ পৰা অনিমা চৌধুৰীয়ে শাস্ত্ৰীয় সংগীত শিকিছিল। তদুপৰি বিশিষ্ট সংগীতজ্ঞ চিন্ময় লাহিৰীৰ সান্নিধ্যও তেওঁ লাভ কৰিছিল। এই সন্দৰ্ভত অনিমা চৌধুৰীয়ে কয়,
1: নিৰোধ চৰকাৰ বুলি দেউতাৰ বন্ধু আছিলে তেওঁ, তেওঁ তেতিয়া সেয়া কৈছিলে, তেওঁৰ তাতে তেওঁ আহিলে, দেউতাই কয় মোৰ ছোৱালীজনীক শিকাই দিয়া, তাৰপিছত তেওঁ দুটামান ৰাগ শিকাই দিছিলে মোক তেনেকৈ। তাৰপিছত আৰু বেংগলৰ বুলি কওঁতে মোৰ আৰু এটা মনত পৰে, হীৰেণ শৰ্মা ছাৰৰ গুৰু আছিলে চিন্ময় লাহিৰী, শাস্ত্ৰীয় সংগীতৰ মন্দিৰা লাহিৰীৰ ইন লজ হ'ব। তাৰপিছত তেওঁ মানে আহিছিলে এবাৰ ইয়াতে গুৱাহাটীত প্ৰগ্ৰেম কৰিবলৈ আহিছিলে, হীৰেণ শৰ্মাৰ ঘৰত, ছাৰৰ ঘৰতে থাকে আৰু।

তেতিয়া মই গৈছিলোঁ লগ কৰিবলৈ। ছাৰে মোক কৈছে এইজনী মোৰ ষ্টুডেণ্ট, গান শুনোৱা ছাৰ, মই গাইছোঁ ৰাগ এটা, মোৰ যে এতিয়াও মনত আছে, ইমান ধুনীয়া মানুহজন মানে হেৰি আৰু চিন্ময়লা হেৰি, তেওঁ শুনি পেলাই কৈছে অঁ তোমাৰ মানে হাই পিটছত গান ভাল হৈছে এনেকৈ কৈছে মোক, দেই ভাল হৈছে বুলি কৈ কৈছে, প্ৰেক্টিচ কৰি থাকিবা, হাই পিটছৰ গান এনেকৈ কৈছিলে। তাৰপিছত সেই তেতিয়া সেইটো মোৰ আশীৰ্বাদ বুলিয়ে মই ধৰিছোঁ। আৰু শেষৰ ফালে মই নৃপেন গাংগুলী বুলি মালিঙত আছিলে তেখেত, তেখেতৰ তেখেত শাস্ত্ৰীয় সংগীতৰ ৰেডিঅ'টো গাইছিল, তেওঁৰ পৰা মই ঠুংৰি আৰু ভজন শিকিছিলোঁ।

0: কটন কলেজত পঢ়ি থাকোঁতে কলেজ সপ্তাহৰ সংগীত প্ৰতিযোগিতাত অনিমা চৌধুৰীয়ে কলেজৰ শ্ৰেষ্ঠ গায়িকাৰ বঁটা লাভ কৰিছিল। সেইবাৰ সংগীত প্ৰতিযোগিতাৰ বিচাৰক ৰূপে আহিছিল অসমীয়া চিনেমাৰ স্বনামধন্য সংগীত পৰিচালক ৰমেন বৰুৱা। অনিমা চৌধুৰীৰ গীত শুনি ৰমেন বৰুৱাই মুকুতা চিনেমাত গীত গাবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল। অতীতৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: কটন কলেজত যেতিয়া মই 70ত আৰু কলেজ সপ্তাহৰ যিটো প্ৰতিযোগিতা হয় তাত যেতিয়া মই যোগদান কৰিছিলোঁ, মই বেষ্ট ছিংগাৰ হৈছিলোঁ। সেইবাৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান পালোঁ আৰু সেইবাৰ আহিছিলে বিচাৰক হিচাপে ৰমেন বৰুৱাদেৱ আহিছিলে শ্ৰদ্ধাৰ। আৰু আছিলে বিচাৰক লক্ষৰীয়া বাইদেউ আছিলে, নৱকান্ত বৰুৱাদেৱ আছিলে, তাৰপিছত তেখেত আহিছিলে। তাৰপিছত হৈ গ'ল মই শ্ৰেষ্ঠ সংগীত হ'লোঁ। এদিনটো ৰমেন দাই মোক কটন কলেজৰ, মই এনেকৈ বহি আছিলোঁ বাৰাণ্ডাতে জিৰণিৰ সময়ত আৰু পঢ়ি আছিলোঁতো, তেতিয়া ফাৰ্ষ্ট ইয়াৰত পঢ়োঁ মই, তেতিয়া তেওঁ মোক মাতিলে। মাতি পেলাই মোক কৈছে কি হেৰি ঘৰত দেউতা আছেনে নাই, আমাৰ শান্তিপুৰত ঘৰ তেতিয়া। তাৰপিছত আৰু ক'লে মই বোলো আছে, যে মই আৰু দাদা আজি যাম মানে কৈছে। তাৰপিছতে চিনেমাত গান গাবা, মই মানে হাততে সৰগ ঢুকি পাইছোঁ চিনেমাত গান গাব বুলি মানে অপ্ৰত্যাশিতভাৱে সুধিছে মোক, আৰু মইতো নোগোৱাৰ কথাই নাই, কিন্তু মই কৈছোঁ যে হেৰি দেউতা সুধিব লাগিব এনেকৈ কৈছোঁ। তাৰপিছত কৈছে যে মই এনেকৈ যাম দেউতাৰ তাত আৰু মই আৰু দাদা যাম। তাৰপিছত তেওঁলোক গৈছে সন্ধিয়া, গৈ পেলাই দেউতাৰ লগত কথা পাতিছে। দেউতাই কৈছে কলিকতাত নিব আপুনি, তাৰ পঢ়া শুনা আছে, তাইৰ পঢ়া শুনা, পঢ়াৰ ওপৰত দেউতাই খুব গুৰুত্ব দিছিলে। আৰু দেউতাই কৈছিলে যে সংগীতেৰে অসমত খাব নোৱাৰিবি, নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব, গতিকে তাৰ কাৰণে শিক্ষাটো লাগিব। তাৰপিছত ব্ৰজন বৰুৱাদিয়ে কোৱা কথাটো মোৰ এতিয়াও মনত আছে, আপোনাৰ ছোৱালীক আমি লৈ যাম, আপুনিও লগত যাব, শুনিব তেতিয়া গান কিমান সুন্দৰকৈ গাইছে, তেতিয়া আপোনাৰ কিমান ভাল লাগিব। তাৰপিছত দেউতা গৈছিলে মোৰ লগত আৰু
2: ৰেকৰ্ডিঙত
1: গৈছিলে কলিকাতালৈ। তাৰপিছত তেনেকৈ আৰু গান গালোঁ।

0: মুকুতা চিনেমাত গীত গোৱাৰ পাছত কেইবাখনো অসমীয়া চিনেমাত গীত গাবলৈ সুযোগ লাভ কৰিছিল অনিমা চৌধুৰীয়ে। ইয়াৰ ভিতৰত পুতলাঘৰ, প্ৰেম জনমে জনমে আদি চিনেমা উল্লেখযোগ্য। ত্ৰিধাৰা নামৰ বেংগলী চিনেমাতো তেওঁ গীত গাইছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: মই বহু সংখ্যক মানে বোলছবিত গীত গোৱা নাই, কেইখনমানত মই গাইছোঁ। ইয়াৰ পিছৰখন গাইছিলোঁ মই মঙলদৈৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পুতলা ঘৰত গাইছিলোঁ। তাৰপিছত তেনেকৈ পিছত প্ৰেম জনমে জনমে বুলি যাদৱ ডেকাৰ এখন চিনেমা আছিল, তাত গাইছিলোঁ। তাৰপিছত আৰু এখন বেংগলী চিনেমাতো মই গান গাইছোঁ, ত্ৰিধাৰা বুলি বেংগলী চিনেমা এখনতো গান গাইছোঁ। তাৰপিছত আৰু এখন চিনেমাত আছিলে একেবাৰে শেষত, এই দুবছৰ তিনিবছৰমান আগতে গাইছিলোঁ, এতিয়া নামটোৱে মনলৈকে অহা নাই নহয়, নলবাৰী গুৱাহাটীৰে মানুহজন তেওঁ, সেইখন চিনেমা মই গাইছোঁ। আৰু ভি চি ডি চিনেমাত গাইছোঁ কৃপাল কলিতাৰ অগ্নিবৃষ্টি বুলি এখনত গাইছোঁ,
0: শিৱ মহিমা এখন আছিল নেকি,
1: সেইখনটো পুৰা ভি চি ডি।
0: আপুনি চিৰিয়েলবিলাকত গীত গোৱা নাই ন?

চিৰিয়েলবিলাকৰ হেৰিত এটা সেই মা মনসা বুলি চিৰিয়েলত গাইছোঁ আৰু এটা দেৱী বুলি এখন চিৰিয়েলত গাইছিলোঁ আৰু এখন ভিনিহী বুলি মই নিজে শুনা নাই বা দেখাও নাপালোঁ সেইখন ভিনিহী বুলি এখন চিৰিয়েলত গোৱাইছিলে।

0: কটন কলেজত পঢ়ি থাকোঁতে অনিমা চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতাবোৰত কলেজৰ হৈ গীত গাইছিল আৰু অনেক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এম এ পঢ়ি থাকোঁতে অনিমা চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ বঁটাও লাভ কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়,
1: কটনত পঢ়োঁতে মই তেতিয়া ইণ্টাৰ কলেজ হয় নহয়, ইণ্টাৰ কলেজ গুৱাহাটী ইউনিভাৰ্চিটিত হৈছিলে। আজিকালি কিন্তু নিয়মবিলাক বেলেগ হ'ল, বেলেগ বেলেগ কলেজতো গৈ পাতে। সেই তেতিয়া মই বহুকেইটা গীত কলেজৰ হৈ পেলাই মই গাইছিলোঁ কলেজৰ ফালৰ পৰা। তেতিয়া বহুত স্বৰ্ণ পদক এইবিলাক গাইছিলোঁ, সোণৰ পদক তদক পাইছিলোঁ আৰু। তেতিয়া
2: ইউনিভাৰ্চিটি যেতিয়া পঢ়ি আছিল তেতিয়া আপুনি বিশ্ববিদ্যালয়ৰ মানে বেষ্ট ছিংগাৰ আছিলে?
1: অঁ, বিশ্ববিদ্যালয়ৰ বেষ্ট ছিংগাৰ আছিলোঁ মই তেতিয়া। এইটো 73 হ'ব।

0: মুকুতা চিনেমাখন আছিল অনিমা চৌধুৰীৰ জীৱনৰ টাৰ্ণিং পইণ্ট। মুকুতা চিনেমাৰ গীতবোৰে অনিমা চৌধুৰীক জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰাইছিল, ফলত এইচ এম বি কোম্পেনীয়ে অনিমা চৌধুৰীক গীত ৰেকৰ্ডিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। এই কথা সুঁৱৰি আলাপনৰ আগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: পিছত যেতিয়া মই আহি গ'লোঁ আৰু মানে ৰেডিঅ'ত গালোঁ, ৰেডিঅ' গোৱাৰ পিছত যেতিয়া হেৰি আহিলে মুকুতাৰ গীতটি যেতিয়া মই গান গালোঁ, মুকুতা বোলছবিত জনপ্ৰিয় হ'ল যেতিয়া, হোৱাৰ পিছত এইচ এম ভি কোম্পানীয়ে মোক মাতিছে গান ৰেকৰ্ড কৰিবলৈ। প্ৰথম গীত তেওঁলোকে তিনিটা আধুনিক গীত কৰিছিলে আৰু দুটা কৰিছিলে হেৰি লোকগীত, কামৰূপী লোকগীত কৰিছিলে, আৰু তাৰে এটা গীত যিটো মোৰ আধুনিক গীতৰ ময়ূৰপংখী গীতটো তেওঁলোকে ফেবুলাছ ছংছ অফ আছাম বুলি এখন এল পি উলিয়াইছিলে। তাত ভূপেন দা, জয়ন্ত হাজৰিকা, তাৰপিছত দীপালী বাইদেউ, এনেকুৱা ডাঙৰ ডাঙৰ শিল্পীবিলাকৰ লগত মোৰ গান আছিলে। মই মানে ইমান নিজেই সন্মানিত অনুভৱ কৰিছিলোঁ যে ইমান ডাঙৰ ডাঙৰ শিল্পীসকলৰ লগত মোৰ প্ৰথম মানিবদ্ধ গীত তেওঁলোকৰ এইচ এম বিৰ, তেওঁলোকে তাত মানে প্ৰকাশ কৰিছে। আৰু তাৰপিছত ই পি ৰেকৰ্ড ওলাইছিলে, প্ৰথমতে এছ পি ৰেকৰ্ড ওলায়, দুটা গান থাকে তেনেকৈ ওলাইছিলে। তাৰ পিছৰ পিছৰ বছৰবিলাক এইচ এম বিয়ে বহুকেইটা গীত মোৰ বাণীবদ্ধ কৰিছে, আধুনিক গীতো আৰু লোকগীতো, আৰু সেইবিলাক আমাৰ ৰেডিঅ'ত বাজিছিলে, অতি জনপ্ৰিয় হৈছিলে আৰু।

বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত সংগীতৰ ক্ষেত্ৰখনত নতুন নতুন দৃশ্য শ্ৰব্য প্ৰযুক্তি কৌশল প্ৰয়োগ হ'ব ধৰিছে। শ্ৰব্য এল পি এছ পি ৰেকৰ্ডৰ ঠাই লৈছিল টেপ বা কেছেটে। সেই কেছেটৰ যুগত অনিমা চৌধুৰীয়ে কামৰূপী লোকগীত, আধুনিক গীত, বিয়ানাম, বৰগীত, চিয়াগীত, টোকাৰীগীত আদিৰ বহু সংখ্যক কেছেটত কণ্ঠদান কৰিছিল। তদুপৰি কেছেটৰ বাবে তেওঁ ৰাজস্থানী, ৰাভা আদি বিভিন্ন ভাষাৰ গীত গাইছিল। এই সন্দৰ্ভত

0: আলাপ অনুৰাগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: কেছেটৰ যুগ আহিলে তেতিয়া প্ৰথম এককভাৱে মই কেছেট কৰিছোঁ সুবাহ বুলি লোকগীতৰ, কামৰূপী লোকগীতৰ দহটা গীত গাইছিলোঁ। সাধাৰণতে আঠটা থাকে, মই দহটা গীত মানে ধুনীয়া ধুনীয়া বচা বচা গীত মই ৰেকৰ্ড কৰিছিলোঁ আৰু সুবাস কেছেটটো বহুত চলিছিলে। জ্যোতি চিত্ৰবন তেতিয়া নতুনকৈ খুলিছে আৰু তেতিয়া তাত মই বাণীবদ্ধ কৰিছিলোঁ আৰু তাৰপিছত মই প্ৰীতি স্মৃতি বুলি এককভাৱে মানে আধুনিক গীতৰ হেৰি কৰিছিলোঁ, এলবাম কৰিছিলোঁ, দুটা খণ্ডতেই কৰিছিলোঁ। সেইটো প্ৰীতি স্মৃতি বহুত মানে জনপ্ৰিয়তা লাভ কৰিছিলে। তাৰপিছত এইদৰে মই কেছেটত বহুত গীত বাণীবদ্ধ কৰিলোঁ, মই নিজাববীয়াকৈও কৰিলোঁ আৰু বিভিন্ন প্ৰডিউচাৰে মোৰ ঘৰটোৱাই গীত গোৱালে। তেনেকৈ প্ৰেমজী বুলি এজন আছে, তেখেতে গনালে, সুৰেন্দ্ৰজী আছে, তেওঁলোকে গোৱালে, বা বেলেগ বেলেগ ঠাইৰ পৰা অহা হেৰি প্ৰডিউচাৰবিলাকেও তেনেকৈ বহুতত লোকগীতটো গোৱালে আৰু আধুনিকতো গোৱালে, তেনেকৈ গালোঁ। তাৰপিছত এককভাৱে এবাৰ মানে কি হ'ল, কোনোবা আহিলে এটা অনুষ্ঠানে, অনুষ্ঠান নহয় ইয়াৰে আৰু গানৰ লগত জড়িত, তেওঁ ক'লে যে বাইদেউ আপুনি বিয়া গীত কৰিব লাগে। মোক কিন্তু বিয়া গীতৰ চব দায়িত্ব আপোনাৰ, চব মই ৰেডি কৰিব লাগিব, কিন্তু আমি ৰেকৰ্ডিংহে কৰিম আৰু। সেই তেতিয়া মই বিয়া গীত, মইতো মই কৈছোঁ এই গাঁৱৰ পৰা মই অলপমান কালেকশ্যন আছিলে, মাৰ ওচৰলৈ যাওঁ, মাৰ ওচৰলৈ গৈ পেলাই, এইটো মাৰ ঘৰ বেছি দূৰ নহয়, মই ভৰলুমুখত থাকোঁ, মাহঁত শান্তিপুৰত থাকে, গৈ পেলাই গানবিলাক মই তেনেকৈ শিকোঁ, তেনেকৈ কৰি পেলাই মই গান ৰেডি কৰি বিয়া গীতটো যেতিয়া প্ৰকাশ পালে অদ্ভুত জনপ্ৰিয়তা লাভ কৰিলে, কাৰণ বিয়া গীতসমূহ সেই সময়ত নাইকিয়াৰ নিচিনাই হৈ গৈছিলে। গতিকে তেতিয়া বাণীবদ্ধ হ'ল প্ৰত্যেক বিয়াবিলাকতে এই কেছেটটো বাজি থাকে, তেনেকুৱা হ'ল। ভিডিঅ'বিলাকত যেতিয়া হয়, ভিডিঅ'বিলাকত এই গীতবিলাকে বেকগ্ৰাউণ্ড মিউজিক দিয়ে, তেনেকুৱা হ'ল। তাৰপিছত ইতিমধ্যে মই জ্যোতি সংগীত, বিষ্ণুৰাভা গীত বহুতকেইটা বাণীবদ্ধ কৰিলোঁ। জ্যোতি বিষ্ণু সাংস্কৃতিক মঞ্চ বুলি এটা আছে, তাৰ লগতো মই জড়িত হৈ গ'লোঁ, তেনেকৈ বহুত গীত বাণীবদ্ধ কৰিলোঁ। আৰু ইফালে বৰগীত, হেৰি বৰগীত এজন মানুহে হেৰি বৰগীত আঠটা কৰাইছে, কৰাই পেলাই সেই কেছেটটো টি চিৰিজে লৈ লৈছে, বৰ সুন্দৰ হৈছে কিন্তু সেইটো হেৰিকেইটাও। তেনেকৈ বৰগীত গাইছোঁ, বিয়া গীত গাইছোঁ, চব ধৰণৰ গীত গাইছোঁ, টোকাৰী গীতো মই গাইছোঁ, তাই বিভিন্ন ধৰণৰ। তাৰপিছত প্ৰেমজী বোলা যিজন গীতৰ লগত জড়িত আছিলে, তেওঁ ৰাজস্থানী গীতো মোক গোৱাইছিলে। তেনেকৈ মুকুল ৰাভা আছিলে দুধনৈৰ, তেওঁ মোক ৰাভা ভাষাৰো গীত গোৱাইছে। তেনেকৈ বিভিন্ন ধৰণৰ ভাষাৰ গীত মই গাইছোঁ আৰু বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ গীত মই গাইছোঁ। বিয়া গীত পিছতো বেলেগে বহুতেই গোৱাইছে মোক, আৰু এতিয়া অলপতে মই দৰঙৰ বিয়া গীত তেওঁলোকে মোক ৰেকৰ্ড কৰোৱাইছে, বাণীবদ্ধ আধামান হৈয়ে গ'ল। চিয়া গীত গাইছোঁ, চিয়া গীত বাণীবদ্ধ কৰাইছে। বিভিন্ন লোকসংগীত মই ৰেকৰ্ড কৰিছোঁ আধুনিক গীতৰ লগে লগে আৰু।

0: সময়ৰ লগে লগে সামাজিক ৰীতি নীতি, লোকবিশ্বাস, লোক পৰম্পৰা আৰু সংস্কৃতিৰো বিৱৰ্তন হয়। আধুনিকতাৰ প্ৰভাৱত অসমৰ থলুৱা বহু গীত মাত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। সেইবোৰ পুনৰ উদ্ধাৰ কৰি সংৰক্ষণ কৰাৰ ইচ্ছা আছে অনিমা চৌধুৰীৰ। এটা প্ৰশ্নৰ উত্তৰত অনিমা চৌধুৰীয়ে কয়,
1: চেষ্টা কৰি আছোঁ লোকসংগীতবিলাক উদ্ধাৰ কৰিব পাৰোঁ নেকি, উদ্ধাৰ কৰি সংৰক্ষণ কৰিব পাৰোঁ নেকি। গাই থাকিব পৰা থাকোঁতেই মোৰ গাবলৈ কিছু কিছু মন আছে আৰু, কিন্তু এতিয়া কেনেকৈ পাৰোঁ নে নোৱাৰোঁ।

মঞ্চত মাতে। তাৰপিছত ইতিমধ্যেতো আৰু গানবিলাকতো ৰেকৰ্ডৰো গান ওলাই গ'ল, HMB ৰেকৰ্ডৰ গান ওলাই গ'ল, তাৰপিছত নিজেও কেছেটৰ বাণীবদ্ধ হ'ল। আৰু এটা সময়ততো কেছেট কেনেকুৱা ধৰণকে বিক্ৰী হৈছিলে, মানুহবিলাকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিলে, আৰু কেছেটেই মাধ্যম আছিলে গান শুনাৰ, চবৰে নিজৰ টেপ ৰেকৰ্ডাৰ হ'ল, গাড়ীবিলাকত টেপ হ'ল, গতিকে তেনেকেই গানবিলাকে যেতিয়া জনপ্ৰিয়তা পালে, বিভিন্ন অসমৰ বিভিন্ন ঠাইতে মই গীত মঞ্চত গীত পৰিৱেশন কৰিছোঁ, অকল অসম বুলিয়েই নহয়, অসমৰ বাহিৰতো কৰিছোঁ, অৰুণাচলত কৰিছোঁ, দেলহিতো বহুতবাৰ কৰিছোঁ, তেনেকৈ কটকত কৰিছোঁ, পাটনাত কৰিছোঁ, পাটনাত ৰাজভৱনত কৰিছোঁ, দেৱকান্ত বৰুৱা আছিলে, তেওঁ মাতিছিলে তেতিয়া, এনেকৈ ধৰণকে মানে উৰিষ্যাত কৰিছোঁ, উৰিষ্যাততো মই TV প্ৰগ্ৰেমো কৰিছোঁ তেওঁলোকৰ, আৰু ৰেডিঅ'ৰ যিটো বন্দনা অনুষ্ঠান, বন্দনা নহয় নাম তেওঁলোকৰ, তাতো মই 5টামান গীত গাইছোঁ, ৰেকৰ্ড বাণীবদ্ধ কৰিছে তেওঁলোকে।

0: মুকুতা চিনেমাত গীত গোৱাৰ পাছৰে পৰা অসমৰ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত সাংস্কৃতিক মঞ্চত গীত গাবলৈ অনিমা চৌধুৰীক আমন্ত্ৰণ কৰিছিল। কেৱল অসমতে নহয়, অৰুণাচল, উৰিষ্যা, বিহাৰ, দিল্লী আদি বিভিন্ন ঠাইত অনিমা চৌধুৰীয়ে গীত পৰিৱেশন কৰিছিল। এই সন্দৰ্ভত অনিমা চৌধুৰীয়ে কয়,
1: যেতিয়া মই মুকুতা বোলছবিত গীত গোৱাৰ পিছৰ পৰা তাৰমানে বহু

0: অনিমাচু ধৰিয়ে আকাশবাণীত কেৱল আধুনিক গীতহে গায় এনে নহয়, তেওঁ আকাশবাণীৰ ভজন আৰু গজলৰো কণ্ঠশিল্পী। এটা প্ৰশ্নৰ উত্তৰত আলাপনৰ আগৰ আজিৰ শিল্পী অনিমা চৌধুৰীয়ে কয়,
1: মই আচলতে আকাশবাণী যেতিয়া 1974 চনত প্ৰথম যেতিয়া স্বীকৃতি পাইছোঁ জেনেৰেল প্ৰগ্ৰেমৰ কাৰণে, তাৰ এবছৰ দুবছৰৰ ভিতৰতে মই বি হাইৰ কাৰণে অডিশ্যন দিছিলোঁ। সেইটোতো মই স্বীকৃতি পাই তাৰ এবছৰৰ ভিতৰতে বা এবছৰ দুবছৰ 80ৰ ভিতৰতে হ'ব আৰু, তেতিয়া মই বি হাইৰ কাৰণে অডিশ্যন দি পেলাই মই লগে লগে স্বীকৃতি লাভ কৰিছিলোঁ। আৰু মই আকাশবাণী গুৱাহাটীৰ ভজন আৰু গজলৰো শিল্পী, স্বীকৃতিপ্ৰাপ্ত শিল্পী।

0: এতিয়ালৈকে আপুনি কিমানটা গীতত কণ্ঠ নিগৰালে?
1: মইতো এনে বহুত ধৰণেৰে গীত গাইছোঁ, বহুতেই গীত গাইছোঁ, কিন্তু এতিয়ালৈকে মই নিজে আচলতে সংখ্যাটো ভালকৈ মই হেৰি কৰাই নাই। মোক বহুতেই কয় যে ইমানখিনি ইমানখিনি গাইছোঁ, গতিকে সেইখিনি মই এতিয়ালৈকে নিজৰ ৰেকৰ্ড হিচাপে মই কৰাই নাই। সদায় মানুহে মোক লাজেই দিয়ে যে আপুনি নিজৰ গানখিনি কেনেকৈ কৰা নাই নে বাৰু, কিন্তু কৰিবলৈ মই চেষ্টা কৰিছোঁ, অলপতে মই কৰি আছোঁ আৰু, যে কিমান গান গালোঁ মই।

0: মই যদি সুধো যে আপোনাৰ আটাইতকৈ ভাল লগা গীত কোনকেইটা, তেতিয়া আপুনি কি ক'ব?
1: আটাইতকৈ ভাল লগা গীত বুলি ক'লে আচলতে আমি যিবিলাক গীত গাওঁ প্ৰত্যেকটো গীতেই ভাল লাগে, নহয় ন? বেলেগ বেলেগ এটা হেৰি থাকে, তাত নিজৰ সেয়া দিওঁ আৰু। কিন্তু আটাইতকৈ ভাল লগা গীত বুলি ক'লে আচলতে কিছুমান গীত এনেকুৱা থাকে, আৰু সাধাৰণতে মই গীতবিলাকে এটা বাণী পঠিয়াবৰ কাৰণে চেষ্টা কৰোঁ মানুহৰ মাজলৈ। তে দেখুৱাব পৰা গানটো মই খুব অন্তৰেৰে ভাল পাওঁ। আৰু এটা গীত আছে মোৰ নিজৰটো, প্ৰতিটো গীতেই মোৰ নিজৰে ভাল লাগে। আৰু এটা গীত আছে, উদাস নহবি দেখি আন্ধাৰ, এই গীতটো মই অতি ভাল পাওঁ। আৰু ৰেডিঅ'টো তেনেকৈ আছে, অনুভৱ মোৰ প্ৰীতিস্মৃতিত, মই আগতে ৰেডিঅ'তে গাইছিলোঁ, বা বহাগৰ বৰষুণ মই আগতে নিজে ৰেডিঅ'তে গাইছিলোঁ। সেইদৰে ৰেডিঅ'ৰ কিছুমান গান আছে যিবিলাক ৰেডিঅ'ৰ প্ৰডিউচাৰবিলাকে কৰিছিলে, কিছুমান গান বৰ সুন্দৰ সুন্দৰ গীত আছিলে। ৰমেন দাৰ আছিলে, ৰমেন চৌধুৰী দাৰ আছিলে, ৰমেন বৰুৱা দাৰ আছিলে, বিপুল বৰুৱাৰ আছিলে, অসীম হাজৰিকাৰ আছিলে, তেনেকৈ এইসকলৰ গীতবিলাক মানে ইমান সুন্দৰ সুন্দৰ গীত মই কোনটো বেয়া পাম বুলি ক'ম? প্ৰতিটো গীতেই মই নিজে ভাল পাওঁ, কিন্তু তাৰ ভিতৰত কিছুমান গীত আছে এনেকুৱা যে আৰু শুনা নাপাওঁ মই। মই ৰমেন দাৰ এটা গীত আছে হেৰিৰ লগত, মোৰ স্পেচিয়েল প্ৰগ্ৰেম এবাৰেই পাইছিলে ৰমেন বৰুৱাদেৱে, তাতে জীৱন নাটৰ হেৰি এটা বুলি আছে, গীত ৰচি ৰচি যাওঁ বুলি, সেই গীতটি মই আৰু শুনাই নাই। ইমান সুন্দৰ গীত, এই কিছুমান গীত ৰেডিঅ'ত থাকি গ'ল যে সেইবিলাক গীত মানে মোৰ ৰেকৰ্ডো কৰা নহ'ল, আৰু কিছুমান গীত মানে পূৰা শুদ্ধকৈ যেন মনতো নাই তেনেকুৱা লাগে। তেনেকৈ অনুপম দায়ো কিছুমান গীত মোক দিছিলে, ধুনীয়া ধুনীয়া গীত, বাণীবদ্ধও কৈছোঁ তাৰপিছত আকৌ কিছুমান, গতিকে প্ৰতিটো গীতেই মোৰ ভাল লাগে।

0: অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি গীতটিৰ প্ৰথম কলি আলাপ অনুৰাগ প্ৰামাণ্য আলেখ্যলানীৰ শীৰ্ষক গীত কৰা হৈছে। এই গীতটি বৰ জনপ্ৰিয় গীত। কণ্ঠদান কৰিছে অনিমা চৌধুৰীয়ে। এই গীতটিৰ সন্দৰ্ভত হোৱা আলাপৰ এয়া কিয়দাংশ।
1: বাইদেউ, আপোনাৰ কণ্ঠৰ এটি গীতৰ কলিৰে আমাৰ এই অনুষ্ঠানৰ শীৰ্ষক গীত কৰা হৈছে।
2: মোৰ সৌভাগ্য, ধন্যবাদ।
1: অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি, এই গীতটিৰ বিষয়ে কওকচোন।
2: হয়, অনুভৱ মোৰ প্ৰীতিৰ স্মৃতিটো যেতিয়া মোৰ হেমেন্দালৈ মনত পৰে, শ্ৰদ্ধাৰ হেমেন্দালৈ, তেওঁক মই শ্ৰদ্ধা জনাইছোঁ বাৰু। তেওঁৰ যেতিয়া হেৰি পৰিছে, তেওঁ যেতিয়া মোক গীত শিকাই, ইয়াৰে ষ্টুডিঅ'তে বহি বহি গীতটি শিকাইছিলে, মই তেতিয়া গীতটি শুনি মই ভাবিছোঁ যে ইমান ভাল লাগে, মানে কথাখিনিও ভাল লাগে আৰু ইমান গভীৰ আৰু। কিন্তু মই ভবা নাই যে গীতটি যে ইমান জনসাধাৰণে ল'ব। এতিয়া আপুনি বিশ্বাস কৰক, মই যেতিয়া যিকোনো ফাংচনত গ'লেই তেতিয়াই ডেকা স্বামীও মানে অনুভৱ মোৰ প্ৰীতিস্মৃতি গীতটি অনুৰোধ কৰে। আমাৰ সময়ৰ মানুহে কৰা বা সেই সময়ৰ যিসকলে গীত শুনিছিলে সেয়া বেলেগ কথা, কিন্তু পিছৰ স্বামীও অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি গীতটি অনুৰোধ কৰে। বাকী কেইটামান স্পেচিয়েল গীতৰ ভিতৰত এইটো গীত থাকে সদায় আৰু। এইটোৰ প্ৰতি আচলতে গানটো গীত গীতটো গালেও মোৰ নিজৰ বেলেগ এটা অনুভৱ হয় আৰু, ইমান ভাল লাগে গীতটি। হেমেন দাই দুটামান গীত খুব সুন্দৰ সুন্দৰ গীত দি গৈছিলে মোক।
3: আলাপ অনুৰাগ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শিক্ষাবিদ আৰু সংগীতজ্ঞ অনিমা চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানীৰ দ্বিতীয় খণ্ডটি শুনিলে। পৰৱৰ্তী খণ্ড শুনিবলৈ পাব আজিৰ দৰে একে সময়তে। প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ।